এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 9 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 24 মে'। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কিয়নো ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

0: been converging in the last week, but warned that did not mean agreements would be reached on key issues. In IPL cricket, riding on an unbeaten 101 runs by skipper Shreyas Iyer, Punjab Kings defeated Lucknow Super Giants by 7 wickets at the Ekana Cricket Stadium in Lucknow last night. Chasing a target of 197 runs set by Lucknow Super Giants, Punjab Kings scored 200 for 3 in 18 overs. And that is the end of this news bulletin.
1: মিডিয়াম ওয়েভৰ 6.5 মিটাৰ, হট কাউণ্ট স্কিলো হাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: সাহিত্য আৰু সাহিত্যিকৰ বিষয়ে ক'বলৈ গৈ সাহিত্যিক চৈয়দ আব্দুল মালিকে লিখিছিল, আমাৰ দেশত পৰাধীনতাৰ যুগত সাহিত্যিকসকলক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবৰ চেষ্টা কৰা হৈছিল। আনকি সাহিত্য আলোচনীও কোনো ৰাজনৈতিক আলোচনাক ঠাই দিয়া নহ'ব বুলি নিয়মাৱলীত ঘোষণা কৰিছিল। তত্ৰাচ আমাৰ বহু সাহিত্যিকেই ৰাজনৈতিক সমস্যাৰ জগতখনৰ পৰা আঁতৰি থাকিব পৰা নাছিল আৰু আঁতৰি থাকিব খোজাও নাছিল। স্বাধীনতা সংগ্ৰামত উদগনি যোগোৱাত আমাৰ সাহিত্যিকসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সাহিত্যিকসকল জাতীয় বিবেকৰ প্ৰবক্তা, জাতীয় চিন্তা আদৰ্শৰ প্ৰতিভূ, জনতাৰ সমগ্ৰ চেতনাৰ বাৰ্তাবাহক আৰু সূত্ৰধাৰ। তেওঁলোকৰ সাহিত্যিক চেতনা সমাজৰ প্ৰতিটো ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সমস্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সমাজৰ বিৱৰ্তন আৰু ৰূপান্তৰৰ ক্ষেত্ৰত তেওঁলোকো একে সংগ্ৰামৰ অংশীদাৰ। তেওঁলোকে সমাজৰ পৰা নিজক আছুতীয়াকৈ ৰাখিব খুজিলে সমাজেও তেওঁলোকক আছুতীয়াকৈ এৰি যাব। জনতাৰ আশা আকাংক্ষাৰ সহযোগী হিচাপে শিল্পী সাহিত্যিকে নিজৰ সৃষ্টিৰ ৰূপ দিব নোৱাৰিলে তেওঁলোকৰ সৃষ্টিয়ে পূৰ্ণতা লাভ কৰিব নোৱাৰে। সাহিত্যিক সংবাদদাতা নহয়, স্ৰষ্টা। সমাজত তেওঁৰ ভূমিকা স্ৰষ্টাৰূপে, কাৰিকৰৰূপে। তেওঁৰ সৃষ্টিৰ আহিলা সমাজ জীৱনৰ বৈচিত্ৰ্যপূৰ্ণ আশা, অশ্ৰু, সংগ্ৰাম, সংঘাত, হীনতা, মহত্তৰ নানাবৰণীয়া সত্য। স্ৰষ্টাৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবৰ কাৰণে জনতাৰ সংগ্ৰামৰ, জনতাৰ জীৱনৰ মাজৰ পৰা সাহিত্যিকে সৃষ্টিৰ সমল গোটাব পাৰিব লাগিব। জীৱন সংগ্ৰামত লিপ্ত জনতাৰ জগতখনেই সাহিত্যিকৰ জগতখন। মানুহৰ পৃথিৱীখনেই সাহিত্যিকৰ সৃষ্টিৰ জগত। কোনো কাৰণত জীৱনৰ কোনোবা এটা দিশ সাহিত্যৰ মজিয়ালৈ ননাকৈ থাকি সাহিত্যিকে জীৱনৰ পূৰ্ণাংগ চিত্ৰ দাঙি ধৰিব নোৱাৰে। সাহিত্যিকৰ জগতখন চিন্তা, কল্পনা আৰু অনুভূতিৰ জগত। তেওঁলোকৰ হৃদয় সংবাদী সৃষ্টিৰে তেওঁলোকে জগতৰ মংগলকামী সংগ্ৰামত প্ৰেৰণাৰ ইন্ধন যোগাব পাৰে। সাহিত্যিকৰ সৃষ্টিয়ে জনসাধাৰণক উদ্বুদ্ধ কৰিব পাৰে, সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ উদগনি যোগাব পাৰে, অসত্য অশুভৰ স্বৰূপ উদঙাই দেখুৱাই সত্য আৰু কল্যাণৰ প্ৰতি আগ্ৰহ আৰু প্ৰত্যয় জন্মাব পাৰে। জীৱনৰ প্ৰতিকূল শক্তিবোৰৰ বিৰুদ্ধে কঠোৰতম মানসিক প্ৰতিবাদ গঢ়ি তুলিব পাৰে। অৱহেলিত আৰু নিৰ্যাতিত মানুহৰ প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকৰ শক্তিৰ বিষয়ে তেওঁলোকক সজাগ কৰি দিব পাৰে।
1: আজিৰ মুকুতামালাৰ কথাখিনি চৈয়দ আব্দুল মালিকৰ ৰচনাৰ পৰা লোৱা হ'ল।

আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি বাংলা ভাষাৰ গীতৰ পাঠদান আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানিৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাব লৈছোঁ সবিতা চৌধুৰীৰ কণ্ঠৰীতি গীত, গীতিকাৰ ফণী তালুকদাৰ।

তাহা নিৰ্গিত অনুষ্ঠানত সেয়া আছিল খগেন মহন্ত। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ হীৰেণ গোহাঁইৰ গীতৰ কথাৰে কবিতা ফুকনৰ কণ্ঠৰ এটি গীত।

আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব অপৰ্ণা দাস, মধুমিতা কলিতা আৰু কমল দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত এখনি আলেখ্য চাহ জনগোষ্ঠীৰ জনজীৱনত গ্ৰাম পূজা। ৰচনা আৰু প্ৰযোজনা নিপা গোৱালাৰ।

পুৱা 6:30 বজাত চেমনিয়াৰ চৰা এই অনুষ্ঠানত শুনিবলৈ পাব সুমন্ত চলিহাৰ কথিকা অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15 বজাত প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত মধুমেহ ৰোগ আৰু ইয়াৰ চিকিৎসা এই সম্পৰ্কে ডাক্তৰ মিৰাজুদ্দিন আহমেদৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 বজাৰ গীতিমালিকাত মাধুৰী ভৰালী, জ্যোতিপ্ৰকাশ দাস, দীপালী বৰদলৈ, তৰুণ দাস আৰু কল্পনা দত্ত পণ্ডিতৰ কণ্ঠগীত শুনিবলৈ পাব। 9:15 বজাত অকণিৰ মেল। পুৱা 9:45 বজাত একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। পুৱা 10:00 বজাৰ সাধক সুন্দৰ অনুষ্ঠানত কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:02 বজাৰ নাটশাল অনুষ্ঠানত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত নাট মাজনিশাৰ চিঞৰ, নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীত অনুষ্ঠান কল্পতৰু। 12:30 বজাৰ আদ্ৰ বুলনি অনুষ্ঠানত ডক্টৰ দীপালী দত্ত ৰচিত নাট তগৰৱালা, অনাতাঁৰ অভিযোজনা নৰেণ পাটগিৰিৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ। দিনৰ 1:10 বজাত সপোনজ্যোতি ঠাকুৰ ৰচিত নাট ভগ্নাংশ, নাটখনিৰ প্ৰযোজনা নয়ন প্ৰসাদৰ। দিনৰ 1:50 বজাত আৰু বিয়লি 5:55 বজাত বৃন্দগান, 8:30 বজাত পাশ্চাত্য সংগীত অনুষ্ঠান, 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 6:40 বজাত ৰুমি বসুমতাৰীৰ কণ্ঠ বৰগীত, 7:00 বজাত তফজুল আলীৰ কথিকা সংগীতৰ ঔষধি গুণ, 7:20 বজাত প্ৰতিভা দাস আৰু সংগীসকলে পৰিৱেশন কৰা নাম, 7:35 বজাৰ পূবালীৰ সুৰত আইমা ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠ ৰাভা গীত, 7:45 বজাত সংবাদ চলন্তিকা।

নিশা 8:02 এই মহৰ গীতৰ শিল্পী মিতালী চৌধুৰী, সুৰ সংৰচনা জ্যোতিপ্ৰকাশ দাসৰ। 8:10 গজলৰ অনুষ্ঠান, নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত আৰু 9:30 ফোন ইন কল্পতৰু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in-ত নতুন ভাৰত ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: অসমত গণিত চৰ্চাৰ ইতিহাস। শূন্যৰ আৱিষ্কাৰ আৰু দশমিক স্থানীয় মান পদ্ধতিৰ সহায়ত সংখ্যা লিখন পদ্ধতি অখ্যাত ভাৰতীয় গণিতজ্ঞৰ সুবিখ্যাত কীৰ্তি। স্থানীয় মানৰ সহায়ত সংখ্যা লিখা এই পদ্ধতি আজি বিশ্বৰ সৰ্বত্ৰ প্ৰচলিত। এই পদ্ধতি ইমান সহজ সৰল আৰু ইয়াৰ লগত সৰুৰে পৰা আমি ইমানেই অভ্যস্ত যে ইয়াৰ আৱিষ্কাৰৰ বাবে যি বিপুল শ্ৰম আৰু সাধনাৰ প্ৰয়োজন হৈছিল তাক আমি শতকাই ভাবিবলৈ টান পাওঁ। নাপোলেঅঁৰ সমসাময়িক ফ্ৰান্সৰ গণিতজ্ঞ দাৰ্শনিক পিয়েৰ চাইমো দা লাপ্লাছে এই সংখ্যা লিখন পদ্ধতিৰ বিষয়ে সোণসেৰীয়া মন্তব্য কৰিছে। তেওঁ কৈছে, আমি এই কৃতিত্বক তেতিয়া বেছিকৈ প্ৰশংসা কৰোঁ যেতিয়া আমাৰ মনত পৰে যে আৰ্কিমিডিছ আৰু এপলোনিয়াছৰ দৰে প্ৰতিভাধৰ ব্যক্তিৰো ই হাত সাৰি গ'ল। এয়া লাপ্লাছৰ বক্তব্য। শুল্বসূত্ৰসমূহত জ্যামিতিৰ চৰ্চা হৈছিল। শুল্ব শব্দৰ অভিধানিক অৰ্থ হৈছে জৰি। জৰিৰ সহায়ত জ্যামিতীয় চিত্ৰসমূহ অংকন কৰা হৈছিল। বোধায়ন, কাত্যায়ন, আপস্তম্ভ, মানৱ আদি প্ৰখ্যাত শুল্ব সূত্ৰাকাৰ। এওঁলোক আটাইয়ে খ্ৰীষ্টজন্মৰ বহু আগৰ। পাইথাগোৰাছৰ উপপাদ্য নামে জ্যামিতিৰ পাঠ্যপুথিত এটা উপপাদ্য আছে। পিছে পাইথাগোৰাছৰ বহু আগেয়ে শুল্ব সূত্ৰাকাৰসকলে সেই সময়তো এই উপপাদ্য হৃদয়ংগম কৰিছিল। সেয়েহে ভাৰতীয় গণিতৰ ইতিহাস সম্পৰ্কে বহুল চৰ্চা কৰা ডক্টৰ বিভূতিভূষণ দত্তই এই উপপাদ্যটোক সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সম্পৰ্কীয় উপপাদ্য বুলিহে কোৱাটো যুগুত বুলি মন্তব্য কৰিছে। বাকচালী গাঁৱত আৱিষ্কৃত হোৱা গণিত বিষয়ক পাণ্ডুলিপিয়ে, যিখন পাণ্ডুলিপি বাকচালী পাণ্ডুলিপি বুলি জনা যায়, এই পাণ্ডুলিপিয়ে অতীজৰ ভাৰতত হোৱা উচ্চস্তৰৰ গাণিতিক চিন্তাৰ পৰিচয় দিয়ে। পুৰণি গণিত সম্পৰ্কীয় বহুকেইখন পুথিৰ কথা বুৰঞ্জীৰ পাতত উল্লেখ আছে। তেনে এখন হ'ল জ্যোতিষ চূড়ামণি। জ্যোতিষ চূড়ামণি জনৈক চূড়ামণিৰ ৰচনা। ই পাটিগণিত আৰু মাটিকালি সম্পৰ্কীয় পুথি। এইখনৰ ৰচনাকাল জনা নাযায়। অৱশ্যে ইয়াত বকুল কায়স্থৰ উল্লেখ আছে। সেয়ে ইয়াৰ ৰচনাকাল 1356ৰ পাছত বুলি অনুমান কৰিব পাৰি। কবিৰত্ন দ্বিজৰ লীলাৱতী কথা পাটিগণিত সম্পৰ্কীয় পুথি। এইখনৰো ৰচনাকাল জনা নাযায়। লীলাৱতী সম্পৰ্কে বহু কাহিনী জড়িত আছে। ভাস্কৰাচাৰ্যৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল সিদ্ধান্ত শিৰোমণি। ই চাৰিটা খণ্ডত বিভক্ত। লীলাৱতী, বীজগণিত, গোলাধ্যায় আৰু গ্ৰহগণিত। লীলাৱতীত মূলতঃ পাটিগণিতৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়ে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। মোগল সম্ৰাট আকবৰৰ নিৰ্দেশক্ৰমে ফৌজীয়ে লীলাৱতী পাৰ্চীলৈ অনুবাদ কৰে 1587 খ্ৰীষ্টাব্দত। ইয়াতেই লীলাৱতীৰ আঁৰৰ বহু চৰ্চিত কাহিনী এটা আছে। কথিত আছে যে লীলাৱতী হ'ল ভাস্কৰাচাৰ্যৰ জীয়ৰী। লীলাৱতীয়ে অকালতে বৈধব্য ব্ৰত গ্ৰহণ কৰিবলগীয়া হোৱাত শোকাবিষ্ট পিতৃয়ে মনৰ বেজাৰ সহিব নোৱাৰি জীয়কৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবলৈ সিদ্ধান্ত শিৰোমণিৰ পাটিগণিত অধ্যায়টোৰ নামকৰণ কৰিলে লীলাৱতী বুলি। লীলাৱতী লীলাৱতীৰ ৰচনা বুলিয়ে কোনো কোনোৱে ক'বলৈ বিচাৰে। হাৰুণ চন্দ্ৰ বেনাৰ্জীৰ টীকা সম্বলিত কলব্ৰুকৰ লীলাৱতীৰ ইংৰাজী অনুবাদত লীলাৱতীক ভাস্কৰাচাৰ্যৰ বিৰচিত হিন্দু গণিতৰ প্ৰামাণ্য গ্ৰন্থ বুলি স্পষ্টকৈ কোৱা হৈছে। লীলাৱতীৰ সৈতে কোঁচ ৰজা দুৰ্গাচৰণ বৰকাইঠৰ নামটো সাঙুৰ খাই আছে। উল্লেখযোগ্য যে কোঁচ ৰজা দুৰ্গাচৰণ বৰকাইঠে আহোম ৰজা চুখাম্ফা খুৰাৰজালৈ পঠোৱা পত্ৰৰ আন্ধাৰত পাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

0: আৰু যাৰ বাবে তেওঁক মানিকচন্দ্ৰ উপাধি দিয়া হৈছিল। সেই দুৰ্গাচৰণে বংগৰ পৰা লীলাৱতী অসমলৈ আনিছিল। ভাস্বতী এখন জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় সংস্কৃত পুথিৰ অনুবাদ। তাহানিতে আমেৰিকান বেপ্টিষ্ট মিছনাৰী নাথান ব্ৰাউনে বকুল কায়স্থৰ পুথিখন দুভাগত ভাগ কৰি প্ৰকাশ কৰিছিল। 1925 চনত অন্যান্য পুথিৰ লগতে কিতাপত মঞ্জুৰীৰ ইংৰাজী অনুবাদ উলিওৱাৰ কথা ভবা হৈছিল আৰু গুণগোবিন্দ দত্ত এম এ আৰু বি এল দেৱক এই দায়িত্ব দিয়া হৈছিল। মত কৰোঁ এই আঁচনি বাস্তৱত ৰূপায়িত নহয়। 20 শতিকাৰ শেষভাগত গণিত বিজ্ঞানৰ যি বিস্ফোৰণ হৈছে তাৰ পটভূমিত এই পুথিসমূহৰ গাণিতিক মূল্য বিশেষ নাই বুলিয়েই ধাৰণা হয়। কিন্তু ইয়াৰ ঐতিহাসিক মূল্য কোনো গুণে কম নহয়। সেয়েহে এই পুথিসমূহৰ টীকা টিপ্পনী ব্যাখ্যাসহ আধুনিক ৰীতিৰে সম্পাদনা কৰি ইয়াৰ মুদ্ৰিত ৰূপ উলিয়ালে গণিতৰ ইতিহাসৰ বহু কথা জানিব পৰা যাব।
1: জ্ঞান বিজ্ঞান শুনিলে যোগদান আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব।

0: আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খনেক পাছতেই বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজি অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কানাডালৈ যাব। ইজৰাইলৰ সৈতে আলোচনাৰ পাছত ইৰাণ চুক্তি সন্দৰ্ভত প্ৰায় সহমত গঢ়ি উঠিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টক 7 উইকেটত পৰাস্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈঠকত বিদেশ মন্ত্ৰীদ্বয়ে আঞ্চলিক আৰু গোলকীয় শান্তি সুস্থিৰতাৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। শ্ৰীৰুবিঅ'ই কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 4-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। ইয়াৰ পাছতে বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু প্ৰতিৰক্ষা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু বিনিয়োগ, শক্তি সুৰক্ষা, যোগাযোগ, শিক্ষা আৰু জনসম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ নিৰন্তৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু আমেৰিকাই বিশ্বৰ হিতৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যাব। শান্তি প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ বাবে আহ্বান জনায়। বৈঠকত বিদেশ মন্ত্ৰী ৰুবিঅ'ই পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আমেৰিকাৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰে। তেওঁ ভাৰতক আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ সহযোগী বুলি অভিহিত কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠক 26 মে'ত অনুষ্ঠিত হ'ব। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টশিমিটোছু মটেগি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই ভাগ ল'ব। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ মুক্ত আৰু স্বতন্ত্ৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল দৃষ্টিভংগী অনুযায়ী তেওঁলোকে অগ্ৰাধিকাৰ প্ৰাপ্ত বিভিন্ন খণ্ডত কোৱাড সহযোগিতা আগবঢ়াই নিয়া সন্দৰ্ভত মত বিনিময় কৰিব। ৰাষ্ট্ৰগোষ্ঠীটোৰ বিভিন্ন উদ্যমৰ পৰ্যালোচনা কৰিব আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া ঘটনাক্ৰম তথা পাৰস্পৰিক স্বাৰ্থজড়িত অন্য আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। চৰকাৰে বিকশিত ভাৰত জি ৰামজি অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যিকোনো ব্যক্তি, পক্ষ, সংস্থা বা প্ৰতিষ্ঠানে খচৰা নিয়মাৱলী সন্দৰ্ভত 21 জুন পৰ্যন্ত আপত্তি দাখিল কৰিব পাৰিব বা দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰতীয় ব্যৱসায়ীসকলৰ এটা প্ৰতিনিধি দলৰ সৈতে 3-দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কানাডালৈ যাব। বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত শ্ৰীগোৱেলে বাণিজ্য, বিনিয়োগ আৰু ভাৰত কানাডা সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি আলোচনা আগুৱাই নিয়াৰ উদ্দেশ্যে অটোৱা আৰু টৰণ্টোত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। উল্লেখযোগ্য যে যোৱা মাৰ্চত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ ভাৰত ভ্ৰমণৰ সময়ত এই চুক্তিৰ কাৰ্যপৰিসৰ চৰ্তাৱলী স্বাক্ষৰিত হৈছিল। এই সন্দৰ্ভত মাৰ্চত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰথমলানি আৰু 8 মে'ত দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হৈছিল। এইবাৰৰ ভ্ৰমণকালত অটোৱাত এই সন্দৰ্ভত আৰু এলানি আলোচনা অনুষ্ঠিত হ'ব। দুয়োপক্ষই শীঘ্ৰে সন্তুলিত আৰু পৰস্পৰৰ বাবে লাভজনক সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি সম্পাদন কৰাৰ বাবে কাম কৰি আছে।

দুয়ো দেশে লগতে 2030 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ 7000 কোটি কানাডিয়ান ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইজৰাইলৰ সৈতে আলোচনাৰ পাছত ইৰাণ চুক্তি সন্দৰ্ভত প্ৰায় সহমত গঢ়ি উঠিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে ইৰাণৰ সৈতে হ'বলগীয়া চুক্তিত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰীট্ৰাম্পে কয় যে চুক্তিৰ চূড়ান্ত দিশ আৰু সবিশেষ সম্পৰ্কে আলোচনা চলি আছে আৰু এই সন্দৰ্ভত শীঘ্ৰে ঘোষণা কৰা হ'ব। তেওঁ অৱশ্যে ঘোষণাৰ নিৰ্দিষ্ট সময় সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে তেওঁ ইজৰাইলৰ উপৰি ছৌদি আৰৱ

লিপ্ত থাকে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে তেওঁ ইজৰাইলৰ উপৰি ছৌদি আৰব, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAE, কাটাৰ, পাকিস্তান, তুৰস্ক, ইজিপ্ত, জৰ্ডান আৰু বাহৰেইনৰ সৈতে চুক্তিৰ বিষয়ে আলোচনা কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকাই ইয়াৰ পূৰ্বে আমেৰিকাই স্ববিৰোধী বিবৃতি দিয়া বুলি অভিযোগ উত্থাপন কৰে। ইৰাণত 8 এপ্ৰিলত যুদ্ধবিৰতিৰ বাবে সহমত গঢ়ি উঠিছিল আৰু তেতিয়াৰে পৰা আমেৰিকা আৰু ইৰাণৰ মাজত দীৰ্ঘকালীন শান্তি চুক্তিৰ বাবে আলোচনা চলি আছে। আমেৰিকাই ইৰাণৰ বন্দৰসমূহ আবদ্ধ কৰি ৰখাৰ বাবে ইৰাণে হৰ্মুজ প্ৰণালী বন্ধ কৰি দিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী জিতেন্দ্ৰ সিঙে মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা অভিযানকাৰী দলক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কালি কয় যে ভাৰতৰ কন্যাসকলে বিশ্ব দৰবাৰত ভাৰতৰ নাৰী শক্তিক পুনৰ উজ্জীৱিত কৰিছে। ভাৰত তিব্বতীয় সীমান্ত আৰক্ষীৰ এই দলটোৰ অংশ হিচাপে লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম টুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কাৰ্লকে ধৰি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গড়লৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চলবিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। উত্তৰ পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ 12খন ৰাজ্যৰ ভিতৰত নিচাযুক্ত সামগ্ৰীৰ বেহা উৎখাত কৰা আৰু নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ ক্ষেত্ৰত অসম শীৰ্ষস্থানত আছে। উত্তৰ পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক'ট্ৰফিক ছাবষ্টেঞ্চেছ এক্ট NDPSৰ অধীনত অসমত সৰ্বাধিক গোচৰ ৰুজু হৈছে আৰু ইয়াৰ ফলত ৰাজ্যখনত সৰ্বাধিক নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে। আনহাতে হেৰইন জব্দৰ ক্ষেত্ৰত মণিপুৰ শীৰ্ষত আছে। নিচাযুক্ত সামগ্ৰী নিয়ন্ত্ৰণ ব্যুৰো NCBৰ পৰিসংখ্যাৰ পৰা লোৱা তথ্যত দেশৰ পূব প্ৰান্তত বিদেশৰ পৰা অহা নিচাযুক্ত সামগ্ৰী সৰবৰাহ উৎখাত কৰা আৰু জব্দ কৰা বিষয়ত প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনৰ তথ্যমতে অসমত যোৱা 5 বছৰত 12,500টা NDPS গোচৰ পঞ্জীয়ন হৈছে আৰু 20,398জন মাদকদ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ওড়িশাত 12,405টা গোচৰ আৰু 17,016গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। নিচাযুক্ত সামগ্ৰী সৰবৰাহ ৰোধৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত অসম আছে। আনহাতে যোৱা 5 বছৰত মণিপুৰত 1,750 কিলোগ্ৰাম হেৰইন জব্দ কৰা হয়। 2047চনৰ ভিতৰত দেশক মাদকদ্ৰব্যৰ আতংকৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মাদকদ্ৰব্যৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ঘোষণা কৰাৰ পাছতে এই খবৰ প্ৰকাশ পাইছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এই সংকল্পৰ বিষয়ে ঘোষণা কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলকাতাৰ ইডেন গাৰ্ডেনছত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজী অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:00

0: 55 মিনিটত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 9 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 24 মে'। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ অষ্টমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:36:18 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:01:39।

আনৰ ওচৰত জ্ঞানী হোৱাটো অতি সহজ, কিন্তু নিজৰ ক্ষেত্ৰত জ্ঞানী হোৱাটোহে আচল কথা, কথাষাৰ কৈছিল লা ৰোচেফো কালদে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অসমতো কমনৱেলথ দিৱস উদযাপন কৰা হয়। এই দিৱসে বিশ্বৰ প্ৰায় 270 কোটি লোকক একগোট কৰি শান্তি, সহযোগিতা, বৈচিত্ৰ আৰু গণতন্ত্ৰৰ বাৰ্তা প্ৰচাৰ কৰে। পূৰ্বতে এই দিৱস এম্পায়াৰ ডে হিচাপে উদযাপন কৰা হৈছিল। ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত থকা দেশসমূহে স্বাধীনতা লাভ কৰাৰ পিছত ইয়াৰ নাম সলনি কৰি কমনৱেলথ দিৱস কৰা হয়। বিশ্বৰ বহু দেশ যেনে যুক্তৰাজ্য, অষ্ট্ৰেলিয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই দিৱস মাৰ্চ মাহৰ দ্বিতীয় সোমবাৰে উদযাপন কৰা হয়। ভাৰতকে ধৰি কেইখনমান দেশে প্ৰতিবছৰে 24 মে' তাৰিখে এই দিৱসটি উদযাপন কৰে। ব্ৰিটেইনৰ ৰাণী ভিক্টৰিয়াৰ জন্মতিথি 24 মে' 1819 অনুসৰণ কৰি এই তাৰিখটো নিৰ্ধাৰণ কৰা হৈছিল। কুমাৰ কিশোৰৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। কুমাৰ কিশোৰ আছিল সাহিত্যিক ছদ্মনাম। কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ পঞ্চায়ত বিভাগত কাম কৰিছিল পৰৱৰ্তী সময়ত। নলবাৰী জিলাত কিশোৰী মোহন শৰ্মাৰ জন্ম হৈছিল। আৰ্থিক অনাটনৰ মাজেৰে তেখেতৰ শৈশৱ কৈশোৰকাল পাৰ কৰিবলগীয়া হৈছিল। মহাত্মা গান্ধীৰ মৃত্যুক বিষয়বস্তু কৰি নিশাটোৰ ভিতৰতে লিখা তেজৰ চিকা নামৰ পুস্তিকা এখন ছপাই ৰেলৱে প্লেটফৰ্মত 4 অনাত যাত্ৰীক বিক্ৰী কৰি সেই ধনেৰে তেখেতে মেট্ৰিক পৰীক্ষাৰ পপত্ৰ পূৰণ কৰিছিল। নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা তেখেতে অসমীয়াত লেটাৰ মাৰ্কছসহ মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। গ্ৰাম উন্নয়ন বিভাগৰ চাকৰি কৰি পৰৱৰ্তী সময়ত অধীক্ষক হয়। এগৰাকী উপন্যাসিকলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ দ্বাৰা সুন্দুলীৰ হাঁহি শ্ৰেষ্ঠ গল্প হিচাপে পুৰস্কৃত কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা নশিকাৰুৰ বাবে শিলজুৰিৰ সাঁকো শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে পুৰস্কাৰ আগবঢ়াইছিল 1977 চনত। কুমাৰ কিশোৰৰ ৰচিত উপন্যাসসমূহ হৈছে স্মৃতিৰ দান, জয় হিন্দ, ব্যৰ্থতাৰ চকুলো, সমাধিৰ চিতা, তেজৰ চেকা, মঞ্চকলা, বিশল্যকৰণী, ৰঙা সেন্দুৰৰ বগা ফোঁট ইত্যাদি। কিশোৰী মোহন শৰ্মাৰ মৃত্যু হৈছিল 1985 চনৰ 24 মে'ত। বৰ্জন বৰুৱা পৰিচালিত ডক্টৰ বেজবৰুৱা চলচ্চিত্ৰৰ সহকাৰী পৰিচালক হিচাপে অসমীয়া চিনেমা জগতত ভৰি দিছিল দাৰা আহমেদে। ইয়াৰ পাছত 20খন চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপে কাম কৰে। ইয়াৰ পাছতে ৰিক্সাৱালা, যখিনী, উৰ্বশী, ধ্ৰুৱতৰা, পূজা নামেৰে কেইবাখনো চলচ্চিত্ৰ স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰিছিল। দেৱী চলচ্চিত্ৰখন শম্ভু গুপ্তাৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ কৰিছিল। দাৰা আহমেদ যুটি চিত্ৰবন পৰিচালনা সমিতিৰ সদস্য হোৱাৰ উপৰিও ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাৰ জুৰিৰ সদস্য আছিল। অসম শিল্পী দিৱস সমিতিয়ে দেৱী চলচ্চিত্ৰলৈ শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা আগবঢ়াইছিল। 2019 চনত ভৱেন বৰুৱা বঁটা আগবঢ়োৱা হৈছিল। তেখেতে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ দূৰদৰ্শন কেন্দ্ৰৰ বাবে 13খন তথ্যচিত্ৰ পৰিচালনা কৰিছিল। দাৰা আহমেদ প্ৰচাৰ ভাৰতীৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু PPCNEৰ অনুমোদিত প্ৰযোজক আৰু পৰিচালক আছিল। দাৰা আহমেদৰ মৃত্যু হৈছিল 2021 চনৰ 24 মে'ত। বব ডিলনৰ জন্মগত নাম আছিল ৰবাৰ্ট এলেন জিমাৰম্যান। বব ডিলন আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি, যিয়ে 5 দশক ধৰি সংগীতৰ জনপ্ৰিয় ধাৰাৰ অন্যতম প্ৰধান ব্যক্তি হিচাপে সুপৰিচিত আছিল। ডিলনৰ প্ৰথম ফালৰ গানৰ কথা আছিল মূলতঃ ৰাজনীতি, সমাজ দৰ্শন আৰু সাহিত্যিক প্ৰভাৱ সম্বলিত। বব ডিলনে নিজস্ব সংগীত ধাৰাৰ প্ৰসাৰৰ লগতে আমেৰিকাৰ বিভিন্ন ঐতিহ্যবাহী সংগীতৰ প্ৰতিও আকৰ্ষণ অনুভৱ কৰিছিল। বব ডিলনে সাধাৰণতে গীটাৰ, কীবৰ্ড আৰু হাৰমনিয়াম বজাই গীত পৰিৱেশন কৰিছিল। 1980 দশকৰ পৰা কিছু সংগীতজ্ঞক লগত লৈ নিয়মিতভাৱে বিভিন্ন ঠাইত সংগীতৰ বাবে ভ্ৰমণ কৰে আৰু তেওঁৰ ভাষাত ইয়াক কৈছিল নেভাৰ এণ্ডিং টুৰ। বব ডিলনে বিশ্বৰ বিখ্যাত বিখ্যাত শিল্পীৰ লগত একেলগে কাম কৰিছে। বব ডিলন যদিও গায়ক হিচাপে বেছি পৰিচিত, তথাপিতো

0: গীতিকাৰ হিচাপেহে তেওঁৰ অৱদানক বেছিকৈ স্বীকৃতি দিয়া হয়। বব ডিলনে গ্ৰেমী এৱাৰ্ড, গোল্ডেন গ্লোব আৰু একাডেমী পুৰস্কাৰো লাভ কৰিছে। বব ডিলনক কেইবাবাৰো নবেল সাহিত্য পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছিল। অৱশেষত আমেৰিকান গীত পৰম্পৰাত এক নতুন কাব্যিক ধৰা সৃষ্টি কৰাৰ বাবে 2016 চনত সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হৈছিল। আমাৰ সৈতে এয়া বিশিষ্ট সংগীতশিল্পী, সংগীতজ্ঞ, আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক জ্যোতিপ্ৰকাশ দাস।
1: বব ডিলন বিশ্ব নবেল বঁটা বিজয়ী, এইটো লিটাৰেচাৰ, মই লিটাৰেচাৰ বুলি নকওঁ, মিউজিক লিটাৰেচাৰ বুলি ক'ম। তেওঁ গানত এই ফেমাছ হৈ এৱাৰ্ডটো পাইছে। আজি বা 85 বছৰ আগত তেওঁৰ জন্ম হৈছিলে, 24 মে' 1941। সেই 41 দশকটো, মানে 40ৰ দশকটো, মানে বহুত ফেমাছ ফেমাছ ছিংগাৰ জন্ম হৈছে। তাৰপিছত বব ডিলন এজন, তেওঁৰ গানবিলাকৰ ছাবজেক্ট মেটাৰ হ'ল এজন মানুহৰ যিটো ভিতৰ, হৃদয়ৰ ভিতৰৰ যিবিলাক কথা ক'ব খোজে সেইবিলাক তেওঁ লিখে। মোৰ ভাগ্য যে মই শ্বিলঙত 2007 চনত গৈছিলো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড, মানে গ্ৰেটেষ্ট এনচেম্বল অফ গিটাৰ, যিমান বেছি গিটাৰ গোট খাব পাৰে সেইটো এটা কম্পিটিশ্যন হয় গিনিজ বুকৰ। তাত আমি শ্বিলং গুৱাহাটীৰ পৰা গৈছো, 20 জনমান মানুহ গৈছিলো, চাৰু গুৱাহাটী আছিল, তাত মই আছিলো, মোৰ ল'ৰা আছিলে। তাত গৈ সেই ৰেকৰ্ডটো ব্ৰেক কৰিলো। আগৰ ৰেকৰ্ডটো আছিলে 2021 যিজন গিটাৰিষ্ট একেলগে বজাইছে, আৰু এইটো শ্বিলঙৰ ৰেকৰ্ডটো আমি কৰিছিলো 2031খন গিটাৰে বজাইছো। আৰু গানটো আছিলে নকিং অন হেভেনছ ডোৰ, সেইটো মোৰ মানে কি মোৰ আই এম ভেৰি প্ৰাউড টু বি এ পাৰ্ট অফ দ্য বব ডিলনৰ আজি তেওঁ জন্মদিনৰ পাৰ্টত মই যে ক'ব পাৰিছো তেওঁ গান এটা বজাইছে। লু মই সেইটো বজাইছো, শ্বিলঙৰ ল'ৰা কেইটামানে বজাইছে, 3 কৰ্ডবিলাক বজাই আছে, প্ৰথমে কৰ্ডবিলাক বজাই আছে, 3টা কৰ্ড বজাই আছে, প্ৰায় 1 ঘণ্টা ৰিহাৰ্চেল কৰিছে অকল কৰ্ডত। তাৰপিছত কৰ্ডবিলাক বজাই গোটেইখিনিয়ে গানটো গাইছে, ৰুডি ৱালাঙে বজাই শ্বিলঙৰ গানটো গাইছে, আমি গীটাৰৰ কৰ্ডবিলাক বজাইছো। যেতিয়া 2031খন গীটাৰ যেতিয়া চাউণ্ড কৰিছে, চাউণ্ড কিন্তু হোৱা নাই, বুজিছানে, চবে একে টিউন কৰি বজাইছে, মানে ওৱান চাউণ্ড গীটাৰ বজাইছে। তাৰপিছত এইটো হ'ল, আৰু মই তেতিয়া কৈছিলো নকিঙন হেভেন্স ডোৰ, মোৰ বাইক এটা লৈছিলো যেতিয়া মই কৈছো, মই নিজৰ কথা কোৱা নাই দেই, মই মানে কথাবিলাক এটা গানৰ কেনেকুৱা হয় বব ডিলনৰ কথা কৈছো। আজি নিয়েৰ টু হেভেন, নকিঙন হেভেন্স ডোৰ আছে নিয়েৰ টু হেভেন, কিয়, বিকজ শ্বিলং ইজ ভেৰি নিয়েৰ টু দ্য স্কাই, আকাশৰ ওচৰত শ্বিলংখন, গতিকে তেনেকে কথা ক'লো। আৰু নকিঙন হেভেন্স ডোৰ তেওঁ 4টা গান মানে মোৰ খুব ভাল লাগে, নকিঙন হেভেন্স ডোৰ, গ্ল'য়িং ইন দ্য উইণ্ড, আৰু হেই মিষ্টাৰ টেম্বোৰিন মেন, আৰু এটা আছে ফৰএভাৰ ইয়ং বুলি গান এটা লিখিছে তেওঁ, মানে বাৰ্থডে উইচ কৰিবৰ কাৰণে বঢ়িয়া। আৰু লাষ্ট লাইন মই ক'ব খুজিছো বব ডিলনৰ বিষয়ে, তেওঁ নিজেই এজন মানে চেলিব্ৰেশ্যন, চেলিব্ৰিটি নহয় দেই, চেলিব্ৰিটি বস্তুটো লাইট হয়, এতিয়া মই ক'ম এজন মানুহ চেলিব্ৰেশ্যন বুলি তেওঁ চেলিব্ৰেট কৰিব পাৰোঁ, ডাঙৰ কথা। বব ডিলন ষ্টিল এলাইভ, থাকা ভালকে, উইল কণ্টিনিউ লিভিং টু বি এ পাৰ্ট অফ দ্য ৱৰ্ল্ড, টু বি এ পাৰ্ট অফ মিউজিক, টু বি এ পাৰ্ট অফ গুড মিউজিক, টু বি পাৰ্ট অফ হিউমেন বিং। থেংক ইউ, ধন্যবাদ, আজি পালে মই পুনৰ ধন্যবাদ জনালোঁ।

কবি সাহিত্যিক সমালোচক আৰু শিক্ষাবিদ আছিল কবিন ফুকন। এই অনুৰাগী এই উদাস নামৰ কাব্যগ্ৰন্থৰ বাবে কবিন ফুকনলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছিল 2011 চনৰ সাহিত্য একাডেমি বঁটা। 1946 চনত যোৰহাটত কবিন ফুকনে জন্ম লাভ কৰিছিল। যোৰহাটতে প্ৰাথমিক শিক্ষা লাভ কৰাৰ পাছত শ্বিলঙৰ ছেইণ্ট এডভান্স কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। 1967 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কিছুদিন শিক্ষকতা কৰি 1968 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত যোগদান কৰে। পৰৱৰ্তী সময়ত লিডছ বিশ্ববিদ্যালয়ৰ পৰা টিএছ এলিয়টৰ সম্পৰ্কে গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰে। 1986 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপকৰ আসন লাভ কৰে আৰু সেই পদৰ পৰাই 2006 চনত অৱসৰ গ্ৰহণ কৰে। কবিন ফুকনৰ প্ৰথমখন কবিতা সংকলন আছিল এনেকৈয়ে দিন এনেকৈয়ে ৰাতি। এই সংকলনখন 1991 চনত প্ৰকাশ পাইছিল। ক্ৰান্তিকাল সাহিত্য সন্মান আগবঢ়োৱা হৈছিল 2011 চনত। কবিন ফুকনৰ মৃত্যু হৈছিল 2011 চনৰ 24 মে'ত। সংগীতজ্ঞ সংগীত স্ৰষ্টা কবি যিয়ে বাংলা কাব্যগ্ৰন্থত অগ্ৰগামী ভূমিকা লৈছিল তেখেত হৈছে কাজী নজৰুল ইছলাম। পশ্চিমবংগ আৰু বাংলাদেশত কাজী নজৰুল ইছলামৰ কবিতা আৰু গান সমানেই সমাদৃত। তেখেতৰ কবিতাত থকা বিদ্ৰোহী দৃষ্টিভংগীৰ কাৰণে তেখেতক বিদ্ৰোহী কবি হিচাপে আখ্যা দিয়া হয়। তেখেতৰ কবিতাৰ মূল বিষয়বস্তু আছিল মানুহৰ ওপৰত মানুহৰ অত্যাচাৰ আৰু সামাজিক অনাচাৰ শোষণৰ বিৰুদ্ধে প্ৰকাশ্যে কৰা প্ৰতিবাদ। কাজী নজৰুল ইছলামৰ জন্ম হৈছিল 1899 চনৰ 24 মে'ত। কৃপ্তি মিত্ৰ আছিল এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু পৰিচালক শম্ভু মিত্ৰৰ পৰিবাৰ। তেখেতৰ সৈতে 1948 চনত অগ্ৰণী নাট্যগোষ্ঠী বহুৰূপী প্ৰতিষ্ঠা কৰিছিল। তৃপ্তি মৃত্যুলৈ 1962 চনত নাট্য অভিনয় অনুশীলন শিল্পীক দিয়া সৰ্বোচ্চ ভাৰতীয় স্বীকৃতি সংগীত নাটক একাডেমী বঁটা আৰু 1971 চনত

0: কলাৰ ক্ষেত্ৰত আগবঢ়োৱা স্বীকৃতি হিচাপে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। 1999 চনত মধ্যপ্ৰদেশ চৰকাৰে কালিদাস সন্মান আগবঢ়াইছিল। কিশোৰী কালৰ পৰাই থিয়েটাৰত অভিনয় কৰিছিল। 1943 চনত সম্পৰ্কীয় ভায়েক বিজন ভট্টাচাৰ্যৰ নাটক আগুণত প্ৰথম অভিনয় আৰম্ভ কৰে। তৃপ্তি মিত্ৰৰ মৃত্যু হৈছিল 1999 চনৰ 24 মে'ত। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছো মাজুলীৰ বেঙেনাৱতী সত্ৰৰ সম্পৰ্কে। বেঙেনাৱতী সত্ৰখন 1653 খ্ৰীষ্টত মুৰাৰীদেৱে প্ৰতিষ্ঠা কৰিছিল। গোলাঘাট, যোৰহাট, শিৱসাগৰকে আদি কৰি বিভিন্ন ঠাইত বেঙেনাৱতী সত্ৰৰ শিষ্যসমূহ থকা পৰিলক্ষিত হয়। বৰ্তমান সময়ত সমগ্ৰ বেঙেনাৱতী সত্ৰত প্ৰায় 4 লাখ শিষ্য আছে বুলি জানিব পৰা গৈছে। নদীদ্বীপ মাজুলীৰ মধ্যভাগত অৱস্থিত হৈছে ইতিহাস প্ৰসিদ্ধ সত্ৰ বেঙেনাৱতী সত্ৰ। বেঙেনাৱতী সত্ৰৰ প্ৰতিষ্ঠাতা মুৰাৰীদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ বৈমাতৃৰ আজু পৰিণাতিৰ এটি পৰিয়ালৰ বংশধৰ। বানপানী আৰু গৰাখহনীয়াৰ বাবে সত্ৰখনি প্ৰতিষ্ঠা কালৰে পৰা কেইবাবাৰো স্থানান্তৰ কৰা হৈছে। বেঙেনাৱতী সত্ৰৰ মূল উৎসৱ পাৰ্বণসমূহৰ ভিতৰত বাৰ্ষিক সেৱা, জন্মাষ্টমী, শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰুভাৱ তিথি, ৰাস, ফাল্গুৎসৱ, নন্দোৎসৱ, ভাদ মাহৰ অখণ্ড পাণনাম ইত্যাদি অন্যতম। বেঙেনাৱতী সত্ৰত ফাল্গুৎসৱ 4 দিনীয়াকৈ আয়োজন কৰা হয়। এই 4 দিনক ক্ৰমে অধিবাস বা মেঘদাস, মহাপূজা, বিসৰ্জন আৰু ফুৰণি হিচাপে পালন কৰা হয়। পুৰুষ সংহতিৰ অন্তৰ্গত এই সত্ৰখনিত প্ৰতিষ্ঠাকালৰে পৰা বিগ্ৰহ আৰু শালগ্ৰাম পূজাৰ পৰম্পৰা আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত অংকীয়ানাটসমূহৰ উপৰিও এই সত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণানন্দদেৱৰ 13খন নাট, ৰমাকান্তদেৱৰ 11খন নাট আৰু লক্ষীকান্তদেৱৰ 4খন নাট সত্ৰীয়া উৎসৱ পাৰ্বণৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হয়। বেঙেনাৱতী সত্ৰই আহোম ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু ইয়াৰ ফলতেই সত্ৰই বহুতো মাটি বাৰী সা সম্পত্তি লাভ কৰিছিল। ৰজাঘৰত এই সত্ৰৰ গুৰুত্ব 4 সত্ৰৰ পাছতেই নিৰ্ণীত আছিল। বেঙেনাৱতী সত্ৰৰ ঐতিহাসিক সম্পদসমূহ বৰ্তমান সত্ৰাধিকাৰৰ গৃহৰ কাষতে অস্থায়ীভাৱে সংৰক্ষণ কৰি ৰখা হৈছে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেনশন যোজনা, মোদীজির সংকল্প।
4: যোজনা উন নৌজবানো কে লিয়ে হ্যায় তাকি আপ জব 60 সাল কে হোঙ্গে আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো।
3: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেনশনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
5: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপোলো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
6: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450।
3: এপোলো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ উন্নয়ন বিকাশৰ ৰূপৰেখাক লৈ নিৰ্মলা সীতাৰমণৰে আলোচনা। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তো শীৰ্ষ বিষয়াৰে বৈঠক। দুৰ্নীতিগ্ৰস্ত বিষয়া লাচিতৰ ফ্লেটত জব্দ পিষ্টল, 5 কোটি টকাৰ অস্থাৱৰ সম্পত্তি, ৰহাত 1 বিঘা, হোজাইত 4 কঠা 11 লোচা, বেলতলাৰ 2টা স্থানত 2 কঠাৰো অধিক ভূমি, ৰাণীবেগনত 2টা ফ্লেট, টকা গণি গণি ভাগৰি পৰিছে দুৰ্নীতি নিবাৰকৰ দল। অশান্ত মণিপুৰত আবদ্ধ হৈ থকা অসমৰ 132গৰাকী কেডেটক NCC কেডেটক উদ্ধাৰ বায়ুসেনাৰ। পাৰমাণৱিক শক্তিধৰ অগ্নি 1ৰ সফল পৰীক্ষণ ভাৰতৰ। ইতিহাস ৰচি এভাৰেষ্ট জয় লখিমপুৰৰ ৰূপামণিৰ অভিযানৰ নেতৃত্বত আছিল ভনিতা তিমুংপি। 10 দিনৰ ভিতৰত তৃতীয়বাৰলৈ বাঢ়িল তেলৰ দাম পুনৰ। পেট্ৰলত 87 পইচা, ডিজেলত 91 পইচা বৃদ্ধি। প্ৰলোভনৰে কোটি কোটি টকা লুণ্ঠন, প্ৰবঞ্চক অনুৰাগ গগৈক ডিব্ৰুগড়ত গ্ৰেপ্তাৰ, পৰিচয় দিছিল হস্ততাঁত বস্ত্ৰশিল্পৰ মন্ত্ৰালয় বিষয়া বুলি। গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি সংযুক্ত হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰধানমন্ত্ৰী ৰোজগাৰ মেলাত 51 সহস্ৰাধিকক নিযুক্তি পত্ৰ প্ৰদান।

কেইবাটাও অঞ্চলৰ বাসগৃহৰ ক্ষতি, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল নামনি মোৱা অবধ আছাম এক্সপ্ৰেছ, তিতাবৰ বৈঠালাংছত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি। দেশৰ বহুকেইখন ৰাজ্যত অভাৱনীয়ভাৱে উষ্ণতা বৃদ্ধি, প্ৰচণ্ড গৰমত তেলেংগানাত 16 জনৰ মৃত্যু, চীনৰ কয়লাখনিত অঘটন, বিস্ফোৰণত নিহত 100 জন, বন্ধ হ'ব দিল্লী জিমখানা ক্লাব, চৰকাৰক ঘূৰাই দিব লাগিব ভূমি। গুৱাহাটীৰ পৰা মাজুলীমুখী যাত্ৰাই গছত খুন্দিয়াই বাগৰিল পথত নাওবৈচাৰ ৰাষ্ট্ৰীয় ঘাইপথত নৈশ বাছ দুৰ্ঘটনাত এজনৰ থিতাতে মৃত্যু, 13 জন আহতক চিকিৎসালয়লৈ প্ৰেৰণ। গুৱাহাটীত সাক্ষাৎকাৰ দি উভতাৰ পথত অঘটন, নাওবৈচাত প্ৰাণ হেৰুওৱা দীপজ্যোতিৰ মাজুলীৰ ঘৰত কান্দোনৰ ৰোল। আনহাতে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল জিপচি, বকুলীয়াঘাটত পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু, নগাঁৱতো বাইপাছত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু মহিলাৰ। খেলৰ পৃষ্ঠাত সামকতাৰ দিশে জটিলত অহা সপ্তাহত হ'ব চূড়ান্ত সিদ্ধান্ত, ভাৰতত দেখা যাব ফিফা বিশ্বকাপ ফুটবল। শ্ৰেয়াছ আয়াৰৰ পৰাজিত শতক, পৰাস্ত লক্ষ্ণৌ, প্লে অফৰ আশা সজীৱ পঞ্জাৱ কিংছৰ। আই পি এলত আজিৰ খেল ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছ, খেলখন মুম্বাইত অনুষ্ঠিত হ'ব 3:30 বজাত। আন এখন খেল দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ, খেলখন কলকাতাত অনুষ্ঠিত হ'ব 7:30 বজাত। প্ৰস্তুত আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ কৰিলে, আপোনালোকে ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালী ইমানতে সামৰিছো, নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে কাৰ্তিক সূত্ৰধৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ শ্ৰোতাসকল, আজি আমাৰ অনুষ্ঠানটিত এগৰাকী চিকিৎসক অতিথিৰূপে উপস্থিত আছে। তেখেত হৈছে ডাক্তৰ মিৰাজুদ্দিন আহমেদ। নমস্কাৰ।
1: নমস্কাৰ।
0: তেখেত মূলত মধুমেহ বা ডায়েবেটিছ ৰোগৰ এগৰাকী বিশেষজ্ঞ। আমি তেখেতৰ পৰা এই মধুমেহ ৰোগ আৰু এই সম্পৰ্কীয় কিছু সম্ভেদ ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে ডাক্তৰ আহমেদ, আপোনাক সুধিছোঁ যে এই মধুমেহ আজিকালি সকলোৱে কয় যে মোৰ অকণমান চুগাৰ বাঢ়িছে বা এই ধৰণৰ কথা বহুতৰ মুখত শুনা যায়, এই মধুমেহৰ আৰম্ভণি কেনেকৈ হয়?
1: চ' আপোনাৰ প্ৰশ্নটো যে এই মধুমেহ ৰোগটো কেনেকুৱা হয়, মানে কেনেকৈ ষ্টাৰ্ট হয়। চ' চিম্পল লেংগুৱেজত যদি আমি ক'বলৈ যাওঁ, ডায়েবেটিছ মানে মধুমেহ মানে ডায়েবেটিছটো কেনেকুৱা হয়। এজন ব্যক্তি ৰোগ মানে বডিত ইনচুলিনৰ যদি ডেফিচিয়েন্সি, মানে ইনচুলিন ডেফিচিয়েন্সি হৈ যায়, মানে কমি যায়, ইনচুলিন প্ৰডিউচ প্ৰডাকশ্যন হোৱা কমি যায়, চ' সেইটো পৰিণামে, এইটো ৰিজাল্টে মানুহৰ বডিত চুগাৰ যি নৰ্মেলতকৈ বাঢ়ে, মানে চুগাৰ যোনটো ভেলু থাকে নৰ্মেলতকৈ বাঢ়ি যায়। চ' সেইটো কাৰণে আমি সেই এই পদ্ধতিৰ আমি কি চুগাৰ ডায়েবেটিছ বুলি কওঁ, সেই বেমাৰটোক আমি ডায়েবেটিছ বুলি কওঁ। চ' আল্টিমেটলি ইনচুলিন ডেফিচিয়েঞ্চিৰ কাৰণে আমাৰ চুগাৰটো হয়।
0: হয়, কিন্তু এই ইনচুলিন ডেফিচিয়েঞ্চি, ইনচুলিন আমাৰ শৰীৰত সাধাৰণভাৱে আমাৰ এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াত ই তৈয়াৰ হ'ব লাগে, সেই তৈয়াৰ হোৱা প্ৰক্ৰিয়াটো আমাৰ মানে অকামিলা হৈ পৰে বা কিছু পৰিমাণে পার্টলি বা
1: সেল ডিফিউজ সেল ড্যামেজ হয়, চৰ্জো মানে বিটাল সেল মানে প্যানক্রিয়াস বুলি এটা অর্গান আছে যৰ পৰা ইনসুলিন রিলিজ হয়। আর ডায়াবেটিসত কি হয়, হেখিনি সেল ডেস্ট্রাকশন মানে ভাঙে, ভাঙা কারণে যিখিনি পরিমাণে আমাৰ ইনসুলিন রিলিজ হ'ব লাগে বডিত নেচারালি, হেখিনি বস্তু ডেফিসিয়েন্সি হৈ যায়, মানে গাত উলুৱাটো কমে। সো হেখিনি মানে মানে যিমানখিনি মানে ডিমাণ্ড আছে বডিৰ, সেইখিনি ৰিকুৱাৰমেণ্টটো পূৰা নহয় মানে। চ' সেইটো কাৰণে মানে বডিত মানে ব্লাড চুগাৰ লেভেলটো
0: বাঢ়ি যায়। অৰ্থাৎ আপুনি যিটো কৈছে যে ইনচুলিনে আমাৰ শৰীৰত যিটো চুগাৰৰ পৰিমাণ, ব্লাড চুগাৰৰ পৰিমাণটো, সেইটো নিয়ন্ত্ৰণত
1: ৰাখে।
0: সাধাৰণতে দেখা যায় যে এইটো গ্ৰেজুৱেলি বা খুব লাহে লাহে আগবাঢ়ি যায়। এনেকুৱাও হ'ব পাৰে নেকি যে হঠাৎ মানুহ এজনৰ খুব আকস্মিকভাৱে ইনচুলিনৰ প্ৰডাকশ্যনটো বহুত কমি গ'ল, গতিকে তেওঁ কাইলৈকে হয়তো ঠিকে আছিল, 24 hours, 48 hours ভিতৰত তেখেতে ডায়েবেটিক পেচেণ্ট হৈ গ'ল, তেনেকুৱা হ'ব পাৰে নেকি?
1: কিছুমান কণ্ডিশ্যন আছে য'ত ৰোগী এজন মানে এজন ব্যক্তি মানে ডায়েবেটিক নাছিল বাট চুগাৰ

0: হৈ পৰিব পাৰে। মানে যেনেকৈ আপোনাৰ কিছুমান মেডিচিন আছে, চাপ'জ ষ্টেৰইড ইণ্ডিউচ ডায়েবেটিক হ'ব পাৰে, চ' কিছুমান ষ্টেৰইড যদি আমি কিছুমান বিভিন্ন বেমাৰৰ কাৰণে ইউজ কৰি থকা হয়, চ' সেইটো ক্ষেত্ৰত মানে সেইটো পৰিণামে আপোনাৰ ডায়েবেটিছ, এজন ব্যক্তি ডায়েবেটিছ লৈ কনভাৰ্ট হ'ব পাৰে, সেইটো এটা ফেক্টৰ হৈ গ'ল। ষ্ট্ৰেছ এটা ফেক্টৰ হৈ গ'ল, চাইক'লজিকেল ফেক্টৰ হৈ গ'ল, যি আপোনাৰ এজন ৰোগী মানে ডায়েবেটিছ লৈ কনভাৰ্ট হ'ব পাৰে, এজন এনেকৈ ডায়েবেটিছ হৈ যাব পাৰে।
1: হয়, সাধাৰণ মানুহৰ ভাষাত ধৰক আমি বেছিকৈ চেনি খালে বা চুগাৰ এই মিঠা ধৰণৰ বস্তু খালে
0: সেইটোতো
1: হোৱা বুলি কয়।
0: আজিকালি যি মানুহৰ খোৱাৰ মানে মানে পেটাৰ্ণটো হৈ গৈছে, আজিকালি মানুহ মানে আগৰ যুগত মানে মানুহ খোৱা লোৱাৰ প্ৰতি মানে বহুত মানে বা যি পেটাৰ্ণ মানে খোৱাৰ পেটাৰ্ণটো আছিল মানে এটা নিয়মত নীতিত খাইছিল, মানে মানে যোনটো সময়ত যি খাব লাগে সেইটো হিচাপত খাইছিল। বাট আজিকালি খোৱাৰ পেটাৰ্ণটো বহুত চেঞ্জ হৈ গৈছে, ফাষ্টফুড খোৱা ঠিক আছে, অইলি ফুড ঠিক আছে, মানুহৰ লাইফত পৰা মানে এক্সাৰচাইজ সেইখিনি কমি গৈছে, চেডেণ্টৰী লাইফ ষ্টাইল হৈ গৈছে, কোনো ফিজিকেল এক্টিভিটি নাই, তাৰ ওপৰতো খোৱা লোৱাটো বেছিকৈ হৈ আছে। সেইটো কাৰণে ইনফেক্ট চুগাৰ মিঠা বস্তুটো খালেতো হ'বই, চ' সদায় এইটো নহয় যে মিঠাটো খাই থাকিলে এজন ব্যক্তিৰ চুগাৰ হৈ যাব পাৰে। বাট আৰু কিছুমান ফেক্টৰ আছে, জেনেটিকেল ফেক্টৰ আছে, ফেমিলি হিষ্ট্ৰীৰ কাৰণে হ'ব পাৰে, চ' সেইখিনি এই ফেমিলি হিষ্ট্ৰীৰ কাৰণে ডায়েবেটিছ হ'ব পাৰে। বাকীখিনি ফেক্টৰ আপোনাক ক'লোৱে, ষ্ট্ৰেছ হৈ গ'ল, মেডিচিন হৈ গ'ল, সেইবিলাক কাৰণেও এজন ব্যক্তি ডায়েবেটিক হৈ যাব পাৰে।
1: হয়, এজন মানুহৰ খুব কম বয়সত, 20 বছৰত 15 বছৰত, এজন কিশোৰৰ 15 বছৰ বয়সত ডায়েবেটিছ আৰম্ভ হোৱা দেখা যায়। সেইবিলাকত এই বংশানুক্ৰমিক কথাটো আছে নে অন্য তাত কিবা কাৰক থাকে?
0: যোনটো কম বয়সত ডায়েবেটিছ হয় এইটো অটো ইমিউন ডিচৰ্ডাৰ বুলি কোৱা হয়, ঠিক আছে, এইটো বংশগত বুলি কথা নহয়, ঠিক আছে, টাইপ 1 কেটেগৰী বুলি কওঁ আমি, ডায়েবেটিছৰ টাইপ 1 টাইপ 2 থাকে। চ' যিকেইটা ডায়েবেটিক পেচেণ্ট মানে বিল' 18 ইয়াৰ্ছ, এডলেচেণ্ট এজৰ তলত মানে বিল' 18 ইয়াৰ্ছ অফ এজত থাকে, সেইকেইটা ডায়েবেটিক আমি মানে টাইপ 1, সাধাৰণতে টাইপ 1 ডায়েবেটিক বুলি কওঁ। সেইটো অটো ইমিউন ডিচৰ্ডাৰৰ কাৰণে সেইখিনি মানে ডেভেলপ হয়, মানে সেইকেইটা পেচেণ্টৰ আপোনাৰ ইনচুলিন যোনটো আমাৰ যোনটো প্ৰক্ৰিয়া দি চুগাৰ কণ্ট্ৰল হয়, সেই অৰ্গেনটোহে মানে ভালকৈ মানে ডেভেলপ নহয়, আইডাৰ কিবা এটা কাৰণৰ কাৰণে অটোমিউন ডিজিজ, অটোমিউন ইমিউন ছিষ্টেমৰ কাৰণে সেই তাৰ পৰা ইনচুলিন প্ৰডাকশ্যনটো নহয়।
1: কেনেকৈ এজন মানুহে সন্দেহ কৰিব যে মোৰ শৰীৰত চুগাৰৰ পৰিমাণ বৃদ্ধি পাইছে? সদায়তো ডক্টৰৰ ওচৰত নাযায়।
0: নাই নাই নাই, চাপ'জ এজন পেচেণ্ট যাৰ কাৰোবাৰ পেচাব মানে বেছিকৈ হোৱা হৈছে, ঠিক আছে, দিনটোত মানে 8 বাৰ 10 বাৰ পেচাব কৰিবলৈ গৈ আছে, মানে ফ্ৰিকুৱেঞ্চিটো বাঢ়ি গৈছে, বা লেথাৰ্জি ফিল কৰি আছে, বা এলাহ ভাৱ ফিল কৰি আছে, উইকনেছ ফিল কৰি আছে, চ' বা চকুৰ প্ৰব্লেম ডেভেলপ কৰিছে, মানে দেখাত মানে অলপ ভাল ক্লিয়াৰ দেখা পোৱা নাই, কিছুমান এইবিলাক পলি মানে পলিউৰিয়া ডিছফেজিয়া এইবিলাক আমাৰ টাৰ্ম আছে, সেইবিলাক যদি কণ্ডিশ্যন যদি থাকে তো পেচেণ্ট এজন মানে চুগাৰ চেকআপৰ কাৰণে যাব পাৰে, ভাবিব পাৰে যে মোৰ চুগাৰ মেবি ডেভেলপ হৈছে।
1: হয় হয়, আৰু এই চুগাৰ চেকআপ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কেইবাটাও প্ৰক্ৰিয়া আছে, আমাৰ ধৰকচোন ৰাতিপুৱা এবাৰ কৰিব পাৰে বা খোৱাৰ পিছত কৰা, এনেই সাধাৰণতে প্ৰথম কেনেকৈ কৰাটো উচিত?
0: চাওক, এজন ব্যক্তি যদি চুগাৰটো চেক কৰে তো দুটা কম্পনেণ্ট চেক কৰিব লাগে, যোনটো হয় আমি ফাষ্টিং খালী পেটত, আৰু PPBS পোষ্ট প্ৰেণ্ডেল ব্লাড চুগাৰ যোনটো খোৱাৰ 2 ঘণ্টা পিছত। চ' খালী পেটৰ চুগাৰটো এটলিষ্ট মানে ৰাতি যোনটো ফাষ্টিং যোনটো হ'ব লাগে 8 to 10 hours ফাষ্টিং, 8 ঘণ্টা বা 10 ঘণ্টাৰ এটা গেপ হ'ব লাগিব, সেইখিনি সময় ফাষ্টিং থাকিব লাগিব, আৰু ফাষ্টিং তেতিয়া ব্লাড ছেম্পলটো কালেক্ট কৰিব লাগিব। চ' সেইটো ব্লাড ছেম্পলত মানুহ বহুতে কয় যে পানীও খাব নালাগে বা কিবা কৰিব নালাগে, নাই পানী খাব পাৰে, যিহেতু আমি জানো ৱাটাৰৰ পানীত কোনো মানে চুগাৰৰ কোনো কম্পনেণ্ট নাই, চ' আমি পানী খাব পাৰোঁ। তাৰ উপৰিও আপুনি PPটো আমি এটা খোৱা লোৱা যেতিয়া কৰোঁ, খোৱা লোৱা কৰা সময়ৰ পৰা 2 ঘণ্টা 2 আৱাৰ PP মানে 2 ঘণ্টা পিছত আমি ব্লাড ছেম্পলটো কালেক্ট কৰাব লাগিব। চ' সেইটো হৈ গ'ল ফাষ্টিঙৰ PP। আৰু এটা কম্পনেণ্ট হৈ গ'ল ৰেণ্ডম, ৰেণ্ডম মানে যিকোনো সময়ত আমি চুগাৰটো চেক কৰিছোঁ তাকে আমি ৰেণ্ডম ব্লাড চুগাৰ বুলি কওঁ। আৰু সাধাৰণতে ফাষ্টিং এজন পেচেণ্টৰ 70 পৰা 100 বা 110ৰ ভিতৰত থাকিব লাগে, আৰু যোনটো খোৱাৰ পিছত ব্লাড চুগাৰটো বিল' 140, আৰু ৰেণ্ডমো বিল' 140 থাকিব লাগে। তাৰ ওপৰত যদি থাকে মানে নৰ্মেলতকৈ বেছি থাকে, তো আমি ক'ৰবাত ন ক'ৰবাত ভাবিম যে পেচেণ্ট এজন ডায়েবেটিছ ৰোগলৈ আগবাঢ়ি গৈ আছে। চ' তাতে আৰু এটা কম্পনেণ্ট থাকে, 3 মাহৰ চুগাৰৰ এভাৰেজ HbA1c, এইটো গ্লাইক'চাইলেটেড হেমগ্ল'বিন বুলি কোৱা হয়, যি মানে গ্লাইক'চাইলেটেড মানে গ্লাইক'চাইলেটেড মিনছ গ্লুক'জ, আৰু হেমগ্ল'বিন মানে আপনি গম পাই আছে, সো গ্লুকোজটো মানে কি হেমোগ্লোবিনৰ লগত মানে বাইন্ড হৈ থাকে 3 মাহ, সো

0: সেইটো কাৰণে ৰেড ব্লাড চেলটো বাইণ্ড হৈ থাকে, 3 মাহৰ পিছত ডেষ্ট্ৰয় হয়। সেই 3 মাহৰ এই মানে ৰেকৰ্ডটোক আমি HbA1c কওঁ। সেইটো দিও আমি মেইনলি ডিটাৰমাইন কৰোঁ যে একজন ব্যক্তি মানে চুগাৰ মানে ডেভেলপ হৈছে কি হোৱা নাই। সেইটো ভেলু নৰ্মেলি 4-6 মাজত থাকিব লাগে। কোনো একটো এজন ব্যক্তি যদি 6 তাৰ পাৰ্চেণ্টেজত আমি কেলকুলেট কৰোঁ, 6ৰ পৰা ওপৰত মানে 6ৰ ওপৰত যদি থাকে, আমি সেইজন পেচেণ্টক আমি ডায়েবেটিক বুলি ক'ব পাৰোঁ।
1: হয়, এতিয়া আপুনি কেইবাটাও পৰীক্ষাৰ কথা ক'লে, আৰু তাৰ ভিতৰত সাধাৰণতে মানুহে যিটো সাধাৰণভাৱে কৰে এইটো ব্লাড চুগাৰ লেভেলটোকে চাই, হয়তো এইটো ফাষ্টিং চাই, PP চাই, অথবা আপোনাৰ ৰেণ্ডম চাই। সাধাৰণতে আপোনালোকে কিমান কোনটো সীমাৰ পিছত তাক ক্ৰিটিকেল সীমা বুলি ধৰে, মানে ঔষধ দিয়া আৰম্ভ কৰে?
0: আমি কিছু এইটোতো বহুতখিনি কথা আছে। সাধাৰণতে আমি যি ক'লোঁ 150, 60, 70 লৈ যেতিয়া পেচেণ্টৰ চুগাৰ তেনেহ'লে তেতিয়া আমি কওঁ আমি ডায়েট এণ্ড ফিজিকেল এক্টিভিটি কৰিব দিওঁ, মানে খোৱা লোৱাখিনি বাচ কৰিব মানে কণ্ট্ৰল কৰিব দিওঁ, ফিজিকেল এক্টিভিটি কৰিব দিওঁ। সেইটো দি কৰিলে কি হয়, ইনচুলিন যিকেইটা ৰেজিষ্টেণ্ট হৈ থাকে সেইখিনি বস্তু যদি কৰা হয়, এক্সাৰচাইজ কৰা হয়, ইনচুলিন চেঞ্চিটিভিটিটো বাঢ়ি যায়, চুগাৰটো অট'মেটিক কণ্ট্ৰল হয়। মানে এজন ব্যক্তি, এজন ৰোগী যদি সেইখিনি বস্তু নকৰে আৰু চুগাৰটো 150, 60, 70 থকাৰ পিছতো যদি সেইখিনি বস্তু মানি নচলে, তো উইদিন আ 2-6 মান্থৰ পিৰিয়ডতে এওঁৰ চুগাৰটো 250 লৈ শ্বুট আপ হৈ যাব। চ' তেতিয়া মানে কি হ'ব, আমি ডেফিনেটলি মেডিচিন আমি এডভাইচ কৰিব লাগিব। চ' এনেকুৱা ধৰণৰ কথা আৰু।
1: এতিয়া আপোনালোকে যেতিয়া এজন ৰোগীক দেখিছে যে এইটো তেওঁলোকে 140 ক্ৰছ কৰি পাৰ হৈ গ'ল, তেওঁ ডায়েবেটিক, আৰু এতিয়া এইটো ৰিভাৰ্চেবল, তাৰমানে এইটোৰ পৰা তেওঁ ঘূৰি আকৌ নৰ্মেল হোৱাৰ সম্ভাৱনা থাকে, দৰৱ হওক বা যেনেকৈ চিকিৎসাই হওক, নে তেওঁৰ এইটো এটা মানে এইটো তেওঁৰ ডায়েবেটিক হৈ গ'ল আৰু তেওঁ কিছুমান হেৰিৰ ভিতৰত নাথাকিলে, নিয়মৰ ভিতৰত নাথাকিলে তেওঁ ডায়েবেটিক হ'বই?
0: চাওক, এবাৰ যদি চুগাৰ পেচেণ্টৰ বাঢ়ে, ডেট মিনছ ক'ৰবাত ন ক'ৰবাত আপোনাৰ চেল ডেমেজ হৈছে য'ৰ পৰা ইনচুলিন প্ৰডিউচ হৈ আছিল। চ' ওৱান্স ডেমেজ ইজ পাৰ্মানেণ্ট ডেমেজ, অ'কে, সেইটো আমি ৰিটাৰ্ণ বেক কৰিব নোৱাৰোঁ। বাট আমি যোনটো সময়ৰ পৰা আমি গম পাওঁ যে পেচেণ্ট এজন ৰোগী এজন মানে ডায়েবেটিক হৈছে, সেইটো সময়ৰ পৰা যদি আমি গোটেইখিনি ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি চলোঁ, নিজৰ লাইফষ্টাইল মডিফিকেশ্যন যিকেইটা মই কৈ আছিলোঁ সেইখিনি যদি কৰোঁ, খোৱাৰ ক্ষেত্ৰত আমি গোটেইখিনি বাচ কৰি চলোঁ, তেনেহ'লে আমি নিজে বেমাৰটোক লিমিট কৰি ৰাখিব পাৰিম, ঠিক আছে, আগবাঢ়িব নিদিব নোৱাৰোঁ, ঠিক আছে। সেইখিনি বস্তু ফ'ল' কৰিব, লগতে যদি মেডিচিনৰ ৰিকুৱাৰমেণ্ট হয় তো মেডিচিনটো লাগিব, ৰেগুলাৰ ডক্টৰ চেক আপটো লাগিব।
1: আৰু মেডিচিনৰো আমি দেখিছোঁ যে আপোনালোকে মুখত খোৱা দৰৱ পিল জাতীয় ঔষধটো দিয়ে, তাৰোপৰি আমি বহুলোকে ইনচুলিন লোৱা দেখিছোঁ, ইনজেকশ্যন লোৱা দেখিছোঁ, গতিকে সেইটো কোনটো ষ্টেজ?
0: ডায়েবেটিছত ষ্টেজ বুলি একো নাথাকে, মানুহবোৰ আমাৰ তাত আমাৰ ওচৰলৈ আহে ৰোগী, বহুতে কয় এইটো ইনচুলিন দিয়া মানে লাষ্ট ষ্টেজ হৈ গ'ল, আমি ইয়াৰ পিছত মৰি যাম, বা এনেকুৱা বিভিন্ন ধৰণৰ মানে কি মিনচ লেমেন টাইপ টক কৰে। বাট আমি বুজাওঁ পেচেণ্টক যে কোনো ইনচুলিন দিয়া মানে কোনো ষ্টেজ নহয়, ইনচুলিন আমি প্ৰথম দিনৰ পৰা যেতিয়া ডায়েবেটিক গম পোৱা যায়, আমি অলপ হ'লেও ইনচুলিন যদি ৰিকুৱাৰমেণ্ট হয় আমি দিব পাৰোঁ, ইণ্ডিকেশ্যন যদি আছে। চ' সেনেকুৱা কোনো কথা নাই, কিছুমান ক্ষেত্ৰত ডায়েবেটিছ নৰ্মেলি সাধাৰণতে কি হয় যে এজন ৰোগী 10-15 বছৰ হোৱাৰ পিছত তেওঁৰ বডিৰ যোনটো ইনচুলিন ওলোৱা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হিচাপে বন্ধ হৈ যায়। চ' যেতিয়া ইনচুলিনটো ওলাই নাথাকে, তো আমি মানে বাহিৰৰ পৰা মানে ইনচুলিনটো দিবই লাগিব চুগাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে, তো সেইটো এটা নৰ্মেল কথা, ইনচুলিন আমি কিয় প্ৰেছক্ৰাইব কৰিব লাগে। বহুত এনে কণ্ডিশ্যন আছে যে আমি ইনচুলিন প্ৰেছক্ৰাইব কৰোঁ বা ইনচুলিন এডভাইচ কৰিব লাগে, যেনেকা পেচেণ্ট কিবা ইনফেকশ্যন লৈ আহিছে, চুগাৰ বহুত বাঢ়ি আছে, অন ডেট মানে আমি ইনচুলিনটো এডভাইচ কৰিব লাগিব গ্লুক'জ টক্সিচিটিটো কমাবৰ কাৰণে। সেইখিনি এটা কথা হ'ল, কোনোবা এজন পেচেণ্ট চাৰ্জাৰী মানে কেটাৰেক্ট চাৰ্জাৰী কৰিব লাগে, গল ব্লাডাৰ চাৰ্জাৰী কৰিব লাগে, যিকোনো এনেকুৱা চাৰ্জাৰী কৰিব লাগে আৰু চুগাৰটো যদি বাঢ়ি থাকে, তেতিয়া আমি ইনচুলিনৰ মাধ্যমেদি চুগাৰটো কণ্ট্ৰল কৰি অপাৰেশ্যনটো কৰাওঁ, যে ইন ফিউচাৰ যি উণ্ড থাকে মানে যিকেইটা মানে আপোনাৰ যিটো অপাৰেটেড এৰিয়া থাকে সেইখিনি ভাল সোনকালে শুকাবৰ কাৰণে ইনচুলিন বেনিফিট কৰে।
1: হয়, এতিয়া এইখিনি হৈছে আমি ঠিক জানিবলগীয়া কথা যে ডায়েবেটিক কাক কয়, কোন পেচেণ্টক, কেনেকুৱা মানুহক ডায়েবেটিক বুলি কোৱা হয়, আৰু তাত এই যে বিভিন্ন ধৰণৰ আপুনি কৈছে ঔষধ সেৱন কৰা, ইনচুলিন লোৱা, এইবিলাক প্ৰক্ৰিয়া তাত আহে। মানুহ এজনে যদি এই ডায়েবেটিক অৱস্থাটোত যদি কোনো ধৰণৰ ইণ্টাৰভেনশ্যন বা কোনো ধৰণৰ তেওঁ চিকিৎসাৰ সহায় নল'লে, তেতিয়াহ'লে কি কি হ'ব পাৰে?
0: চাওক, এনেইতো চিকিৎসা ল'ব লাগে যদি আপুনি
1: না, মই এইকাৰণে কৈছোঁ, আমাৰ আপুনি ধৰি লওক কোনোবা এজন মানুহৰ অজ্ঞাতসাৰে, আমি এনেকুৱা মানুহৰো কথা শুনিছোঁ যে নাজানেই তেওঁ কিন্তু চুগাৰ লেভেলটো 400 পাৰ হৈ গৈছে।
0: ডেফিনেটলি হাই চুগাৰ হৈ থাকিলে এখেতৰ কিডনীৰ প্ৰব্লেম হ'ব, ফাৰ্ষ্ট চকুৰ প্ৰব্লেম হ'ব, মেইনলি মানে সেইটো কিছুমান কমপ্লিকেশ্যন আছে মানে মেক্ৰ' এণ্ড মাইক্ৰ'ভাস্কুলাৰ

0: কিমান দিনৰ মূৰে মূৰে চোৱা উচিত ধৰকচোন এটা বয়সৰ পিছত?
1: যোনজন ডায়েবেটিক ব্যক্তি হয় এওঁ মানে একচুৱেলি মান্থলি চুগাৰটো মনিটৰ কৰিবই লাগে, বাট এজন ব্যক্তি যাৰ চুগাৰ নাই এটলিষ্ট ছিক্স মান্থত চুগাৰটো চেক
0: হয়। তাৰমানে সাধাৰণ মানুহৰ কথা কৈছোঁ, যিজন মানুহৰ আজিলৈকে ধৰকচোন কোনো তেওঁৰ চুগাৰৰ মানে কোনো অসুবিধা নাছিলে, তেওঁ ছয় মাহত এবাৰ ব্লাড চুগাৰ লেভেলটো
1: যি হিচাপে এতিয়া মানে আমাৰ এছিয়াতে আমাৰ ইণ্ডিয়া এটা কেপিটেল হৈ ফুৰিছে মানে ডায়েবেটিছৰ ক্ষেত্ৰত, প্ৰত্যেক দহজন ৰোগীত মানে দুই তিনিজন ৰোগী ডায়েবেটিক হৈ আছে। চ' সেইটো ক্ষেত্ৰত মানে আমি এটা প্ৰিকশ্যন হিচাপে মানে কি ভাবে আমি প্ৰত্যেক ছয়মাহ বা এক বছৰৰ ভিতৰত চুগাৰ আমি ৰেগুলাৰ মনিটৰিং হিচাপে চেক আপ কৰিব লাগে।
0: ঠিক আছে ডক্টৰ আহমেদ, আপোনাক ধন্যবাদ জনাইছোঁ, ভৱিষ্যতে আমি আকৌ লগ পাম, আকৌ কথা পাতিম এই বিষয়ত। আজিলৈ নমস্কাৰ।
1: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
7: বিল ভৰাৰ আগতেতো আহিব নহয়।
8: ঐ ছোৱালীহঁত, কি কৰি আছ?
9: বিললৈ ৰৈ আছো।
8: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
10: RBI কয় যে আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
11: হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি?
10: RBI কয় জানি লওক, সতৰ্ক হওক।
12: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
13: বাই গাৰ্লছ, কোন ফালে গৈছা?
14: শুনা নাই?
13: নো শ্বেয়াৰিং।
12: RBI কয় জানি লওক, সতৰ্ক হওক।
15: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
16: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
15: কোন ঠাই?
16: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
15: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
16: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
15: তেন্তে ময়ো এবাৰ যাব লাগিব।
16: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
17: Our voice gets you heard everywhere.
5: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
17: 6900453528।
5: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, নৰূপত আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। মুখ্যমন্ত্রী ডক্টর হিমন্ত

সুগম সংগীতৰ অনুষ্ঠানটিত আজি শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ মাধুৰী ভঁৰালীৰ কণ্ঠৰে গীত। গীতৰ কথা আৰু প্ৰযোজনা সুধীৰ দাসৰ।

মাধুৰী ভৰালীৰ কণ্ঠত সুধীৰ দাস ৰচিত আৰু প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া জ্যোতিপ্ৰকাশ দাস, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা শিল্পীৰ নিজৰ।

0: জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল নিৰ্মল প্ৰভা বৰদলৈৰ।
1: হেৰ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰি, মই একেবাৰে সঠিক।

0: চিকিৎসাই বিচাৰি পাইছো।
1: কোন ঠাই ও?
0: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
0: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দীপালী বৰদলৈৰ কণ্ঠৰীতি গীত, সূৰ্যকুমাৰ ৰাজা ৰচিত গীতটিৰ প্ৰযোজনা উৎপল শৰ্মাৰ।

0: তৰুণ দাসৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল মানিক দাসৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এই কাহিনী হল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। অ' লাভলি, ৱেল ডান, বিজনেছ লোন এপ্ৰুভড। এতিয়া ষ্টুডিঅ' ডাঙৰ হ'ব, নতুন কেমেৰা, নতুন লাইটছ, একে সময়তে নতুন কাৰ এখনো লৈ লোৱা, সেইটো লোনেৰে নহয়, লোন লৈ লোৱা কামটোতহে খটুৱা। সময়মতে EMI দি থাকক, ক্ৰেডিট স্ক'ৰ বঢ়াওক, ভৱিষ্যতে লোন সহজে লাভ কৰক। কাৰ নোলোৱাই যদি মোৰ ফটোকে লৈ লোৱা, তুমি গুণ।
5: RBI কয়
4: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো কল্পনা দত্ত পণ্ডিতৰ কণ্ঠত কেশৱ দত্ত ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত এটি গীত।

কেশৱ দত্ত ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত কল্পনা দত্তপণ্ডিতৰ কণ্ঠৰ গীতটি শুনিলে। আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খনেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ, ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা, ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি, বায়ুসেনা বাহিনীৰ ইম্ফলত আবদ্ধ অসমৰ 132গৰাকী NCC কেডেটক উদ্ধাৰ, অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ, আৰু IPL

ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। বিত্তমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিগত 5 বছৰত অসমলৈ আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে শ্ৰীমতী সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে আলোচনাকালত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে ডঃ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ কয় যে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তথা যোগাযোগ ব্যৱস্থা উন্নতি সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প, ঔদ্যোগিক বিনিয়োগ আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদী উপস্থিত থাকে। ডঃ শৰ্মাই আজি পুৱা দিল্লীত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিব। তাৰ পাছত দিল্লীৰ আছাম হাউচৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মেত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। বায়ুসেনা বাহিনীয়ে মণিপুৰৰ অশান্ত পৰিস্থিতিৰ বাবে ইম্ফলত আবদ্ধ হৈ থকা অসমৰ 132গৰাকী NCC কেডেটক কালি উদ্ধাৰ কৰে। বায়ুসেনা বাহিনীৰ AN-32 শ্ৰেণীৰ দুখন বিমানেৰে এই কেডেটসকলক অসমলৈ অনা হয়। ইয়াৰে 54গৰাকী যোৰহাট বিমানঘাটিলৈ আৰু বাকীসকলক গুৱাহাটীলৈ অনা হয়। এই কেডেটসকলে ইম্ফলত 11-20 মেলৈ অনুষ্ঠিত NER ফ্লাইং কেম্পত অংশগ্ৰহণ কৰিছিল আৰু 20 মেত ইম্ফলত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ বাবে পদপথসমূহ বন্ধ হৈ পৰাত অসমলৈ আহিব নোৱাৰি ইম্ফলতে আবদ্ধ হৈ পৰে। কেডেট আৰু অভিভাৱকসকলে কেডেটসকলৰ সুৰক্ষাৰ প্ৰতি সঁহাৰি আৰু দায়বদ্ধতাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বায়ুসেনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। দেশত উদ্ভৱ হোৱা ইন্ধন, সাৰ আৰু ঔদ্যোগিক কেঁচামালৰ যোগানৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ লক্ষ্যৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পসমূহৰ বাবে 37,500 কোটি টকাৰ বৃহৎ আঁচনিত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ জৰিয়তে দেশত উপলব্ধ কয়লা সম্পদক গেছ, সাৰ আৰু বিভিন্ন ঔদ্যোগিক ৰাসায়নিক পদাৰ্থলৈ ৰূপান্তৰিত কৰি বিদেশী আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্ত্ৰীসভাৰ সিদ্ধান্ত সদৰি কৰি কয় যে বৰ্তমান বিশ্বজুৰি চলি থকা ৰাজনৈতিক অস্থিৰতা আৰু পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেশ আত্মনিৰ্ভৰ হোৱাটো অত্যন্ত প্ৰয়োজনীয়। বিশেষকৈ ইৰাণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংকটৰ ফলত বিশ্বৰ বজাৰত তেল, গেছ আৰু সাৰৰ যোগান ব্যাহত হোৱালৈ চাই কেন্দ্ৰীয় চৰকাৰে গেছীয়কৰণৰ বৃহৎ পদক্ষেপ লৈছে। এই নতুন আঁচনি অনুসৰি কয়লাক গেছলৈ ৰূপান্তৰিত কৰাৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত চৰকাৰে প্ৰকল্পৰ যন্ত্ৰপাতি আৰু প্ৰকল্প স্থাপনৰ ব্যয়ৰ 20% পৰ্যন্ত ৰাজ সাহায্য আগবঢ়াব। প্ৰতিটো প্ৰকল্পৰ বাবে সৰ্বাধিক 5,000 কোটি টকা পৰ্যন্ত চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব। চৰকাৰে 2030 চনৰ ভিতৰত বছৰি 10 কোটি টন কয়লা গেছীয়কৰণৰ আওতালৈ অনাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ জৰিয়তে বছৰি প্ৰায় 7,50,00,000 টন কয়লাৰ পৰা বিকল্প ইন্ধন, ইউৰিয়া, এমনিয়া, মিথানল, চিগনেছ আদি উৎপাদন কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ কয়লা এই ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো এই কয়লাৰ জ্বলন ক্ষমতা অধিক আৰু গেছীয়কৰণৰ বাবেও উপযোগী। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ উদ্যোগত ছানডেজ অব চাইকেল শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। 2030 বৰ্ষত দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি এই সজাগতামূলক চাইকেল ৰেলীটো উলিওৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাক্সা নিখিল খাৰ্চে এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি এইদৰে কয়।

0: कॉमनवेल्थ के इस अवसर पे संडे ऑन साइकिल का इवेंट सब जगह पे करवा रहे हैं और गुवाहाटी आईआईटी में भी यहाँ करवा रहे हैं। काफी अच्छा कैंपस है और काफी साइक्लिस्ट यहाँ पे आए। विद इन कैंपस भी यहाँ के सभी स्टूडेंट साइकिलिंग में इंटरेस्टेड है और आदरणीय प्रधानमंत्री जी ने भी ये पहल की है कि फिट इंडिया के माध्यम से हम साइकिलिंग के ऊपर ज्यादा फोकस करें। इसलिए पिछले 2 साल से हमारे कैबिनेट मिनिस्टर आदरणीय मनसुख भाई मांडविया उनके विजन से संडे ऑन साइकिल ये इवेंट पूरे देश में हर संडे में किया जाता है और यही अपील इसके माध्यम से हम कर रहे हैं कि साइकिलिंग इज द बेस्ट ऑप्शन फॉर द फिटनेस और यूथ इसमें ज्यादा से ज्यादा पार्टिसिपेट अपने डेली रूटीन के लिए साइकिलिंग को प्रेफर करें।
1: উল্লেখযোগ্য যে আজিৰ এই কাৰ্যসূচীত 350 গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰে আৰু এই ৰেলী আই আই টি গুৱাহাটীৰ পৰা উলিওৱা হয়। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশ প্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰসকলৰ মাজৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে 224 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন কৰিছে। জিলাখনৰ পানীতোলা বালিজান যুৱ সংঘৰ খেলপথাৰত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই একেটা অনুষ্ঠানতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থকাৰ কথা। অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকিব। উল্লেখযোগ্য যে জিলা প্ৰশাসনে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত এই দিৱসৰ আয়োজন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে কাইলৈ আৰু পৰহিলৈ দুদিনৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী সন্থাৰ উত্তৰ পূব মণ্ডলৰ সাধাৰণ সম্পাদক শ্যামন্ত কোঁৱৰে এই কথা প্ৰকাশ কৰিছে। সন্থাটোৰ প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা মতে বেংক কৰ্তৃপক্ষৰ সৈতে চলি থকা দ্বিপাক্ষিক আলোচনাত লাভ কৰা ইতিবাচক সঁহাৰিৰ বাবে কৰ্মবিৰতি স্থগিত ৰখা হৈছে। বৰপেটা জিলা আৰক্ষীয়ে চাইবাৰ অপৰাধত জড়িতৰ অভিযোগত কালি 2 জন লোকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ এগৰাকী মহিলা শেহতীয়াকৈ চাইবাৰ অপৰাধৰ বলি হোৱাত আৰক্ষীৰ ওচৰ চপাত আৰক্ষীয়ে তৎপৰতাৰে এই অপৰাধীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। এই বিষয়ে সবিশেষ কৈছে আমাৰ বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
2: বৰপেটা জিলাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰু যথেষ্ট সফলতা লাভ কৰিছে। কালিও 2 জন তেনে কাৰ্যত জড়িত লোকৰ অভিযোগত 2 জন লোকক গ্ৰেপ্তাৰ কৰা হয়। লোক দুজনৰ নাম হ'ল চাহিল আহমেদ আৰু আছিক ইকবাল হুছেইন। দুয়োজনৰ পৰা আৰক্ষীয়ে 11খন ডেবিট কাৰ্ড, 4টা মোবাইল ফোন আৰু 1খন ভোটাৰ কাৰ্ড জব্দ কৰে। শেহতীয়াকৈ বৰপেটাৰ বাসিন্দা সুবিধা দাস মেধি নামৰ এগৰাকী মহিলা চাইবাৰ অপৰাধৰ বলি হয়। ATMৰ পৰা টকা উলিয়াবলৈ যাওঁতে মহিলাগৰাকীয়ে 2 চাইবাৰ অপৰাধী কবলত পৰে। এই সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই চাহিল আৰু আছিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ কলগাছিত 2টা তেনেকুৱা ঘটনা সংঘটিত হয় আৰু প্ৰায় 4 জন লোকক গ্ৰেপ্তাৰ কৰা হয়, যিসকলৰ জিম্মাৰ পৰা প্ৰায় 200ৰো অধিক বিভিন্ন ধৰণৰ কাৰ্ড, ATM কাৰ্ড, আয়ুষ্মান কাৰ্ড, আধাৰ কাৰ্ড আদি উদ্ধাৰ কৰা হয়। তদুপৰি এনে কাৰ্ড বনোৱা যন্ত্ৰপাতিও উদ্ধাৰ কৰা হয়।
1: লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি এই শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনী ITBPৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গড়লৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই সাফল্যৰ বাবে ৰূপামণি গড় আৰু ভনিতা টিমুংপিলৈ অভিনন্দন জনাইছে। শ্ৰী সোণোৱালে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই অভিযানৰ জৰিয়তে বহুতৰ বাবে

ফলস্বৰূপ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত অসমৰ জীয়ৰীৰ দৃঢ় সংকল্প আৰু সাহস খোদিত হ'ল। দুয়োগৰাকী সাহসী নাৰীয়ে দৃঢ় মনোবল, অধ্যৱসায় আৰু আত্মবিশ্বাস থাকিলে যে কোনো শিখৰে কঠিন নহয় সেয়া প্ৰমাণিত কৰা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে 197 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 3টা উইকেট হেৰুৱাই 200 ৰাণ কৰে। দলৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে 101 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰভ চিমৰন সিঙে

0: শ্ৰেয়াছ আয়াৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলকাতাৰ ইডেন গাৰ্ডেনছত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছৰ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওক।
1: অসমৰ ৰূপামণি গঢ়ৰ এভাৰেষ্ট শৃংগ আৰোহণ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, অসমত কয়লা গেছ উৎপাদনৰ বাবে কেন্দ্ৰৰ সিদ্ধান্তকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে এভাৰেষ্ট আৰোহণ সম্পৰ্কীয় বাতৰিটো দৈনিক জনমভূমি কাকতে, লখিমপুৰৰ লীলাবাৰীৰ ৰূপামণি গঢ়ে ৰচিলে দুৰ্লভ ইতিহাস, এভাৰেষ্টৰ শিখৰত অসম কন্যা, অসমৰ প্ৰতিদিন কাকতে, জাতিক গৌৰৱান্বিত কৰি ইতিহাসৰ স্বৰ্ণীল পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে লখিমপুৰত জীয়ৰীয়ে, এভাৰেষ্টৰ শিখৰত অসম কন্যাৰ ৰূপামণি, আৰু দ্য আছাম ট্ৰিবিউন কাকতে ৰূপামণি গড় ফাৰ্ষ্ট আছাম উইমেন ফ্ৰম আছাম টু স্কেল মাউণ্ট এভাৰেষ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে আলোচনাত মিলিত হোৱাৰ খবৰটো আজি কেইবাখনো কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শীৰ্ষক, দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, ৰাজ্যৰ উন্নয়ন বিকাশৰ ৰূপৰেখাক লৈ সীতাৰমনেৰে আলোচনা ডঃ শৰ্মাৰ। একেটা বাতৰি দ্য চেণ্টিয়েল কাকতে CM এণ্ড সীতাৰমন ডিছকাছ আছামছ গ্ৰোথ ৰোডমেপ শিৰোনামেৰে প্ৰকাশ কৰিছে। ইন্ধন দাম বৃদ্ধি, ৰন্ধন গেছৰ নাটনিৰ প্ৰসংগটো কাকতসমূহে আজি যথেষ্ট গুৰুত্ব দিছে। আমাৰ অসম কাকতে ইয়াক লৈ 10 দিনত 3 বাৰকৈ ইন্ধনৰ দাম বৃদ্ধি, পুনৰ বৃদ্ধিৰ আশংকা, আৰু দৈনিক অসম কাকতে বুকিঙৰ 15-20 দিনলৈ গ্ৰাহকে পোৱা নাই চিলিণ্ডাৰ, ৰন্ধন গেছ বিচাৰি চৌদিশে হাহাকাৰ শিৰোনামেৰে একেলগে বাতৰি প্ৰকাশ কৰিছে। অৱশ্যে ইয়াৰ মাজতো আশাব্যঞ্জক দুটাকৈ বাতৰি, অসমীয়া খবৰ কাকতে ক্ৰমে দেশত এন্ধাৰৰ আশংকা ভৰসা অসম, আৰু দেশত ইন্ধনৰ গভীৰ সংকটৰ সময়ত অসমত কয়লা গেছ উৎপাদনৰ বৃহৎ সিদ্ধান্ত কেন্দ্ৰ শীৰ্ষকেৰে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। ইয়াৰ উপৰি ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণেৰে 51,000 যুৱক যুৱতীক নিযুক্তি, ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত কেইবাটাও দুৰ্ঘটনাকে ধৰি বিভিন্ন বাতৰি আজি প্ৰথম পৃষ্ঠাৰ অন্যান্য বাতৰি কাকতত স্থান লাভ কৰিছে। এতিয়া হওক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ, ৰাজ্যৰ বিকাষ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা, 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি, বায়ুসেনা বাহিনীৰ ইম্ফলত আবদ্ধ অসমৰ 132 গৰাকী NCC কেডেটক উদ্ধাৰ, অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 7 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে ময়ো এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা।

0: প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
0: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া পঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কণিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই আজিৰ মেল মুকলি কৰিবলৈ লৈছোঁ। অকণিহত, মেলৰ আৰম্ভণিতে ৰুণাবণী বায়েনো কাৰ সৈতে কথা পাতিছে শুনোচোন আহা।
1: অকণিহত, আজি আমাৰ মেললৈ এগৰাকী অকণমানি ভণ্টী আহিছে আৰু সেই ভণ্টীগৰাকীয়ে আমাৰ ৰেডিঅ'ৰ প্ৰতিটো অনুষ্ঠানেই শুনে, নহয় জানো?
2: হয়।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম সংজ্ঞা ধ্ৰুপদী গগৈ।
1: তুমি ক'ৰ পৰা আহিছা?
2: মই বকলিয়াঘাট কাৰ্বি আংলঙৰ পৰা আহিছোঁ।
1: ইমান দূৰৰ পৰা আহিছা, কাৰ লগত আহিলা?
2: মই মা দেউতা আৰু ককাৰ লগত আহিছোঁ।
1: বাৰু, তোমাৰ নামটোৰ অৰ্থ তুমি জানানে?
2: সংজ্ঞা মানে ডেফিনেশ্যন, মানে সূত্ৰ, আৰু ধ্ৰুপদী মানে শাস্ত্ৰসন্মত।
1: খুব সুন্দৰ। তোমাৰ নামটো কোনে দিলে?
2: মোৰ মা আৰু মোৰ আমই মিলি দিছে।
1: কি কৰি ভাল পোৱা কোৱাচোন?
2: মই ৰেডিঅ'ৰ নাটক শুনি বহুত ভাল পাওঁ আৰু মই নাটক ভাওনা কৰি বেছি ভাল পাওঁ।
1: তাৰমানে তোমাৰ অভিনয়ত ইচ্ছা আছে, নহয় জানো? তুমি অভিনয় কৰি ভাল পোৱা। আজি আমি তোমাৰ পৰা অভিনয়ৰ কেইটামান সংলাপ শুনিম। তাৰ আগতে তুমি কোৱাচোন, আজি আমাক মেলত কি শুনাবা?
2: এটি কবিতা আবৃত্তি কৰি শুনাম, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ।
1: আবৃত্তি কৰা।
2: কবিতাটিৰ নাম হৈছে অসমীয়া ছোৱালীৰ উক্তি, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰাগ জ্যোতিকা মই, কাম ৰূপিকা মই, নিজৰ আলাস্য মই, মই অসমীৰ, মই ভাৰতীৰ ছোৱালী কবিতা মই। মোৰ শিৰত সেন্দুৰ সোণ, কপালত মই ফুটলৈ পিন্ধো নীলা আকাশৰ জোন, হৃদয়ত মোৰ থৌ কিবা থৌ, কতলৈ তৰ ঢৌ, নিতে হাৰ পাই নিতে মাৰ যায় মানিকী মধুৰী মৌ, নগা পাহাৰৰ নীলা ছায়া ছবি, সাহিত্যৰ বননী মই লখিমী, মনৰ ডালিমী কল্পনাৰ ফুলনি। ধন্যবাদ।
1: খুব সুন্দৰ সংজ্ঞা। বাৰু কোৱাচোন, তুমি আমাৰ আকাশবাণীৰ কি কি অনুষ্ঠান শুনি আটাইতকৈ ভাল পোৱা?
2: আকাশবাণীৰ ৰেডিঅ' নাটক শুনি বেছি ভাল পাওঁ, উপন্যাস পাঠ অনুষ্ঠান বেছি ভাল পাওঁ, এই দুটা মোৰ খুব প্ৰিয়।
1: এতিয়া আমাক তুমি নাটকৰ সংলাপ মাতি দিব পাৰিবা?
2: মই কৰা কেইখনমানৰ?
1: নিশ্চয় কৰা।
2: মই এটি ভাওনাৰ সংলাপ মাতিম, ৰুক্মিণী সয়ম্বৰ ৰুক্মবীৰৰ দৰ্পচূৰ্ণ নামৰ নাটভাগী।
1: কৰা।
2: হৰিদাস, কোনে কয় ভিক্ষুক তোমাক, ভিক্ষুক নোহোৱা তুমি, ৰুক্মিণীৰ পৰম হৃহৃত দুই কাণে ঢালি দিলা, মোৰ সেই বান্ধৱ কি অমৃত সুৰৰ যমুনা, ধন্য হলো শুনি পুণ্য নাম।
1: খুব ভাল লাগিল তোমাৰ সংলাপ শুনি। তুমি আগলৈও এনেদৰে অভিনয় কৰি যোৱা আৰু আমাক ধুনীয়া ধুনীয়া সংলাপ শুনাবা দেই, আৰু আমাৰ মেললৈ আহি থাকিবা।
2: হ'ব,
1: তেনেহ'লে আমি ডাঙৰকৈ হাত চাপৰি বজাই দিওঁ সংজ্ঞাৰ কাৰণে।
3: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্মান চাই কলিতাম, মই এটি জ্যোতি সংগীত গাম।

cái dài, gun gun ai can cái dài, mục đích khi lấp hy rai lor mà để

0: হৈছে। অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: নমস্কাৰ, মোৰ নাম শ্ৰী অপৰূপা দেৱী।
0: বাৰু, আজি আমাক কি শুনাবা মেলত?
1: গীত
0: গোৱা।

0: সুরে ধুম হারি হারি, আখরে ফুলনি উজলাই রসকিবাই, যাই ঐ রসকিবাই। নমস্কার।
1: খুব সুন্দৰ হৈছে অপৰূপা। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজশ্ৰী শৰ্মা।
1: তুমি ক'ৰ পৰা আহিছা?
2: নলবাৰীৰ পৰা আহিছোঁ।
1: আজি আমাক মেলত কি শুনাবা?
2: গীত
1: গোৱা।
2: ছয়

0: ৰাতিপাই চৰাই বনৰীয়া মুকলি মুৰীয়া, চৰাই বনৰীয়া মুকলি মুৰীয়া গাঁও বন।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী সৰস্বতী দত্ত।
1: আজি মেলত কি শুনাবা আমাক?
2: এটি গীত শুনাম,
1: গোৱা।
2: জোনা।

0: টোপনি। নমস্কাৰ।
1: খুব সুন্দৰ হৈছে। অকণমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক কাশ্যপ।
1: আজি মেলত কি শুনাবা আমাক?
2: গীত।
1: গীত গাবা, গোৱা।
2: যোন

0: জানো হুঠিসাম, জানোই বতাহ জানো, জানোই বরদৈশিলা, জানোই পাহি সিঙি লৈ যায়। রই রই সপে আজলি কলিতি, কোনে আহিদি বাহাত বুলাই, জুনক জানো হুঠিসা, জুন তিউলালে তরা তিউলাব। নমস্কার।
1: খুব সুন্দৰ হৈছে, আমি কি কৰিম এতিয়া? অকনিহঁত, সাধু শুনিবৰ সময় হ'ল। আহা, এতিয়া মই তোমালোকক এটি সাধু কওঁ। আজি মই তোমালোকক ক'বলৈ ওলোৱা সাধুটিৰ নাম হৈছে নীলবৰ্ণ শিয়ালৰ সাধু। পশুৰ ভিতৰত শিয়াল ধূৰ্ত বুলি কোৱা হয়, ঠিক তেনেদৰে চৰাইৰ ভিতৰত ধূৰ্ত মানে বুদ্ধিমান হ'ল আমাৰ কাউৰী। আজিৰ সাধুটোত ধূৰ্ত শিয়ালৰ সাধুটো ক'বলৈ লোৱা হৈছে। এসময়ত এখন হাবিত কেইবাটাও শিয়াল বাস কৰিছিল। তাৰে এটা শিয়াল, তাৰ নাম আছিল চমকা। সদায় যোৱাৰ দৰে এদিনাখন নিশা সি খোৱা বস্তু বিচাৰি ওলাই গৈ এখন গাঁৱৰ ভিতৰত সোমাল। গাঁৱৰ কুকুৰবোৰে তাক দেখি ভুকি ভুকি তাৰ পাছ ল'লে। ইফালে চমকাই প্ৰাণৰ ভয়ত দৌৰি দৌৰি এটা ধোবাৰ ঘৰত সোমাল। তাতে আছিল নীলৰ ভৰ্তি এটা চৰিয়া। ধোবাই বা আমি কাপোৰ ধুলে বগা কাপোৰবোৰ সদায় নীলত দিওঁ নহয়নে, ধোবায়ো তেনেকৈ কাপোৰ নীলত দিবলৈ বুলি এটা চৰিয়াত নীলবোৰ গুলি থৈছিলে। দৌৰি আহি শিয়ালে অকস্মাত সেই চৰিয়াত সোমাল।

0: লগে লগে তাৰ গাটো নীলা হৈ পৰিল। পিছে পিছে খেদি অহা কুকুৰকেইটাও তাক চিনিব নোৱাৰিলে। তাক কোনো অচিনাকি জন্তু বুলি ভাবি সিহঁতে নিজৰ ঠাইলৈ গুচি গ'ল। চমকাই তেতিয়া নিশ্চিত মনেৰে হাবিৰ ফালে ৰাওনা হ'ল। তাক দেখি হাবিৰ বাসিন্দাবোৰৰ বাঘ, সিংহ, ভালুক, হৰিণ আদিয়ে বৰ ভয় খালে। এনেকুৱা নীলা ৰঙৰ পশুটো আগতে কোনেও দেখা নাছিল। স্বয়ং পশুৰাজ সিংহও তাক দেখি ভয়তে পলাই গ'ল। অদ্ভুত জন্তু, ই ক'ত থাকে, কি কৰে, তাৰ স্বভাৱ কেনেকুৱা, একো কথাই জানিব পৰা নাই। অচিনাকি জন্তুৰ পৰা আঁতৰি থকাই মংগল, এইবুলি সিহঁতে ইফালে সিফালে পলাবলৈ ধৰিলে। হাবিৰ ডাঙৰ জন্তুবোৰে তাক দেখি ভয় খোৱা কথা বুজিব পাৰি চমকাৰ সাহস বাঢ়ি গ'ল। সি জন্তুবোৰক মাতি ক'বলৈ ধৰিলে, হেৰা, শুনা শুনা, তোমালোকে নপলাবা, কোনো ভয় নাই, ওচৰলৈ আহা। অভয় বাণী শুনি জন্তুবোৰ তাৰ ওচৰলৈ আগবাঢ়ি আহিল। চমকাই তেতিয়া সিহঁতক ক'লে, হাবিৰ প্ৰাণীসকল সকলোৱে শুনা, মই হ'লো কুকুদ্ৰুম। দেৱতাসকলে আজি মোক হাবিৰ প্ৰাণীবোৰৰ ওপৰত ৰজা পাতি পঠাইছে। এতিয়াৰে পৰা মই তোমালোকক প্ৰতিপালন কৰিম, তোমালোক হ'বা মোৰ প্ৰজা। চমকাৰ কথা শুনি বাঘ, সিংহ আদি পশুবোৰে স্বস্তিৰ নিশ্বাস এৰিলে। সিহঁতে তাৰ চাৰিওফালে বহি হাতযোৰ কৰি ক'বলৈ ধৰিলে, প্ৰভু, আমি আপোনাৰ দাস, আমাক আদেশ কৰক। চমকা তেতিয়া সিংহক তেওঁৰ মন্ত্ৰীৰ বাপ দিলে, বাঘক পাতিলে সেনাপতি। তেনেদৰে চিতা বাঘ, কুকুনেচিয়া আদিকো নানা ধৰণৰ বিষয় বাপ দিলে। কিন্তু তাৰ নিজৰ জ্ঞাতি ভাই শিয়ালৰ লগত এটা কথাও নাপাতিলে। সকলোবোৰ শিয়ালক গতিয়াই তাৰ পৰা খেদি দিলে। ইতিমধ্যে শিয়ালবোৰে ছদ্মবেশী ৰজা শিয়ালক চিনিব পাৰিলে। তথাপি তলমূৰ কৰি সিহঁতে এই অপমান সহ্য কৰি থাকিল। শিয়াল চমকাৰ এনেদৰে বনৰ পশুবোৰৰ ওপৰত ৰজা হৈ মহা আৰামেৰে ৰাজ্য চলাবলৈ ধৰিলে। বাঘ, সিংহতে হাবিত ঘূৰি চিকাৰ কৰি আনি ৰজাৰ আগত থয়। ৰজা চমকা সেইবোৰ নিজে খোৱাৰ উপৰিও অইন সকলোকে ভগাই দিয়ে। এনেদৰে দিন অতিবাহিত হ'বলৈ ধৰিলে। পিছে এদিনাখন কি হ'ল জানা, ৰজা কুকুদ্ৰুমক আগুৰি পশুবোৰ বহি আছিল, মানে চমকাক আগুৰি ধৰি পশুবোৰ বহি আছিল ৰাজসভাত। সময় আছিল গধূলি। এনে সময়তে দূৰণিত শুনা গ'ল এক কোলাহল, মানে এডল শিয়ালে হোৱা হোৱাকৈ চিঞৰিবলৈ ধৰিলে। শিয়ালবোৰৰ নিয়ম হ'ল, এটা শিয়ালৰ হোৱা হোৱা মাত শুনিলে অন্য শিয়ালেও য'তে থাকে ত'তেই হোৱা হোৱা বুলি চিঞৰি উঠে। এতিয়া শিয়ালৰ চিঞৰ শুনি অভ্যাসবশতঃ চমকাৰ মনত ফূৰ্তি জাগি উঠিল। তাৰ গাৰ নোম থিয় হৈ উঠিল, আনন্দত চকু পানী ওলাল। সি তৎক্ষণাত জাপ মাৰি উঠি আকাশৰ ফালে মুখ কৰি দূৰৈৰ শিয়ালবোৰৰ সুৰতে সুৰ মিলাই তাৰ নিজৰ মাতেৰে চিঞৰি উঠিল। ৰজাৰ ডিঙিৰ মাত শুনি বাঘ, সিংহবোৰ আৰু বুজিবলৈ বাকী নাথাকিল। সকলোৱে একেলগে সেই নীলবৰ্ণৰ শিয়ালৰ ওপৰত জঁপিয়াই পৰিল। অকণিহঁত, সাধুটি ভাল লাগিলনে? দেখিলা, মিছা কথা কৈ কোনেও বেছিদিন খাব নোৱাৰে, গতিকে মিছা কথাৰ কেতিয়াও আশ্ৰয় নল'বা। এতিয়া আহা পুনৰ তোমালোকৰ গীত মাত শুনো। অকণমানি ভাইটি, কি নাম তোমাৰ?
1: নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক কাশ্যপ।
0: আজি মেলত কি শুনাবা আমাক?
1: গীত।
0: গীত গাবা, গোৱা।
1: জুন

জানো উঠিছা, জানোই বতাহ জানো, জানোই বৰ দৈছিলা, জানোই পাহি ছিঙি

0: जुन तिउलाले तर तिउलाब। नमस्कार।
1: खूब सुंदर कि करम
2: অকনিহঁত আমাৰ মাজত অকণমানি ভাইটিয়ে আছে, আমাক আজি তবলা বজাই শুনাব। অথনিৰ পৰা তবলা লৈ সাজু হৈ আছে, হয়নে? প্ৰথমতে আমি অকণমানি ভাইটিৰ নামটো জানি লওঁ। কোৱাচোন তোমাৰ নামটো।
3: নমস্কাৰ, মোৰ নাম ধ্ৰুপদ সংগম।
2: ধ্ৰুপদ, খুব সুন্দৰ নাম। ধ্ৰুপদে আজি আমাক তবলা বজাই শুনাব, নহয়নে?
3: হয়।
2: বাৰু বজোৱাচোন।

অকমানি ধ্ৰুপদে ইমান সুন্দৰকৈ তবলা বজাই শুনালে আমাক, হয়নে? তুমি কিডাল বজালা এইটো? বাৰু তুমি শিকি আছা ক'ৰবাত নহয়নে? তুমি খুব সুন্দৰকৈ বজাইছা আৰু আগলৈও এনেদৰে শিকি থাকিবা দেই। অহাবাৰ মেলাত আকৌ শুনাবা। এতিয়া আমি ধ্ৰুপদকে ডাঙৰকে চাপৰি বজাই দিমনে? অকনিহঁত, আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোক আটায়ে ভালে থাকা, কুশলে থাকা, তাকে কামনা কৰি আজিৰ মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। পুনৰ তোমালোকক লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ, বাই।

অকণিৰ মেল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকল শুনাবলৈ লৈছোঁ দিলৱালে দুলহনীয়া লে জায়েংগে ছবিৰ কেইটিমান গীত। গীতিকাৰ আনন্দ বক্সি, সংগীত যতীন ললিতৰ। প্ৰথমে শুনক লতা মংগেশকাৰ আৰু কুমাৰ চানুৰ দ্বৈতকণ্ঠৰ এটি গীত।

লতা মঙ্গেশকৰ আৰু কুমাৰ চানুৰ দ্বৈত কণ্ঠগীতটি শুনিলে। দিলৱালে দুলহনীয়া লে যায়েঙ্গে ছবিত এইবাৰ শুনক লতা মঙ্গেশকৰ, উদিত নাৰায়ণ আৰু সংগীতবৃন্দৰ কণ্ঠৰ এটি গীত।

0: दिल वाले दुल्हनिया ले जाएंगे सबीर খিয়াসিল, লতা মঙ্গেশকর আর উদিত নারায়ণ একক হিন্দি ছবির গীত অনুষ্ঠানটির ইমানতে অন্ত পড়িল। আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষ ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগত এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

0: নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছোঁ সাধক সুন্দৰৰ। আপোনালোকে জানে আমি কথা পাতি আছোঁ বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱাৰ সৈতে। বিয়াৰ পূৰ্বে তেখেত আছিল দিতিমণি ভট্টাচাৰ্য, বিবাহৰ পাছত তেখেত হ'লগৈ দিতিমণি বৰুৱা। তেখেতৰ সৈতে দুটা খণ্ডত তেখেতৰ জীৱনটোৰ বিষয়ে আৰু তেখেতৰ সংগীত জীৱনৰ বিষয়ে আমি কিছু কথা ইতিমধ্যে পাতিছোঁ। তেখেতৰ কন্যাও তেখেতৰ এটি গান কিছু অংশ গাই শুনাইছিল আৰু মাতৃৰ প্ৰতি অতি শ্ৰদ্ধাৰে কিছু কথা তেখেতে উল্লেখ কৰিছিল, সেই কথাখিনি ইতিমধ্যে আপোনালোকে শুনিছে। আকৌ এবাৰ বাইদেউৰ সৈতে বহিছোঁ একেলগে, আমি গীতৰ কথা পাতিম, তেখেতৰ জীৱনৰ কথা পাতিম। বাইদেউ, পুনৰবাৰ আকাশবাণীৰ সাধক সুন্দৰ অনুষ্ঠানলৈ আপোনাক আদৰিছোঁ।
1: ধন্যবাদ, ভাল লাগিলে। মোৰ দুটা খণ্ড ইতিমধ্যে প্ৰচাৰ হৈ গৈছে, শ্ৰোতায়ো খুব ভাল পাইছে।
0: আজিৰ খণ্ডত আকৌ গীতৰ কথাই আমি পাতিম, কিন্তু

0: যদি আপোনাৰ ভাল লগা এটি গীতেৰে অনুষ্ঠানটি আৰম্ভ হয়, কোনটো গান আজি অনুষ্ঠান আৰম্ভণিতে অলপ গাই শুনাব বিচাৰিব আপুনি?
1: মই সূৰ্যকুমাৰ ৰাজাৰ লিখা আৰু নন্দ বেনাৰ্জীৰ সুৰ কৰা এইটো মই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰা গাইছিলোঁ। গানটো মোৰ খুব ভাল লাগে, তাকে মই অকণমান গাই শুনাইছোঁ বাৰু।
0: ঠিক আছে বাইদেউ।

0: হঠাতে ঠুমুকি রয়।
1: নন্দ বেনাৰ্জী তেখেত আমাৰ মাজত নাই, আজি তেখেতক এই গীতটিৰে হয়তো আপুনি শ্ৰদ্ধাৰে স্মৰণ কৰিব বিচাৰিব, নহয়নে বাইদেউ?
0: নিশ্চয়, নন্দৰ লগত মোৰ বহুত ভাল আছিল, বহুত সৰুৰে কালৰ পৰা আছিল। নন্দই সুৰ কৰা মই কেইবাটাও গান গাইছোঁ, তাৰে এটা হ'ল এইটো সূৰ্য কুমাৰ ৰাজাই লিখা।

0: এই গীতটি বাণীবন্ধন করার সময়ের কিবা মুহূর্তের কথা মনত পড়ে নাকি আপনার?
1: সেইটো সময়ত অবশ্যই নন্দ ডিব্রুগড় নাছিল, মই এটো ডিব্রুগড় কৰিছিলোঁ আৰু নন্দই এইটো গান মোক কিন্তু শিবসাগর মোৰ নিজৰ ঘৰত শিকাইছিলে। নন্দ তেতিয়া ভ্রাম্যমানৰ সংগীত পরিচালক আছিলে, সেই ভ্রাম্যমানৰ কারণে নন্দ শিবসাগরলৈ গৈছিলে, যাওঁতে আমাৰ ঘৰলৈ গৈছিলে আৰু গৈ পেলাই নন্দ এইটো মোক তেতিয়া ঘৰত শিকাইছিলে গানটো।
0: খুব ভাল লাগিল বাইদেউ। আৰু দুটা খণ্ডত ইতিমধ্যে আপুনি গম পাইছে শ্রোতাসকলে খুব ভাল পাইছে, বহুতো বার্তাও আহিছে আপোনালৈ।
1: মই ভাল পাইছো শুনি, মই কিছুমান গম পাইছো। আৰু এগৰাকী ছোৱালী মাধবী নাথ, তে মোৰ গানটো দুটামান লাইনো গাই দিছে, বৰ সুন্দৰকৈ গাইছে, মই খুব ভাল পাইছো সেইটো শুনি পেলাই। মোক শুভেচ্ছাও জনাইছে, মোৰ ফালৰ পৰাও তেওঁৰ কাৰণে বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছো। তুমিও মোৰ নিচিনাকেই ভৱিষ্যতেও গান গাই থাকিবা বুলি মই আশা কৰিছো।
0: যিটো গানৰ কথা ওলাইছে সেই গানটো সুৰ কৰিছিলে অনুপম চৌধুৰীয়ে, তেখেতে এটি বাৰ্তা প্ৰেৰণ কৰিছে, আপোনাৰ বিষয়ে কিছু কথা কৈছে, কিনো কৈছে তেখেতে সেই বিষয়ে আমি শুনি লওঁ।
2: দীতিমণি বৰুৱাৰ নাম মই বহুত দিনৰ পৰাই শুনি আছিলো, বিবাহৰ আগতে তেখেতৰ নাম আছিল দীতিমণি ভট্টাচাৰ্য। তেখেতৰ কণ্ঠৰ গীত মই মুঠকৈ 60-ৰ দশকৰ শেষৰ ফালে শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এখনি সংগীতানুষ্ঠানত শুনাৰ সৌভাগ্য ঘটিছিল, কাৰণ এই সংগীতানুষ্ঠানখনত আমিও আমন্ত্ৰিত হৈছিলো। তেখেতৰ গীত শুনি মই অনুভৱ কৰিছিলো তেখেতৰ কণ্ঠ আৰু গায়কীৰ বৈচিত্ৰতা, সচৰাচৰ শুনি থকা গীতৰ কণ্ঠ গায়কী অভিব্যক্তি আদিৰ সৈতে তেখেতৰ গায়কী বিশেষকৈ অভিব্যক্তি আৰু গীতত প্ৰাণ সঞ্চাৰ কৰাৰ ক্ষেত্ৰত তেখেত যেন ব্যতিক্ৰম। তেখেতৰ গীত পৰিৱেশন শৈলীয়ে মোক যথেষ্ট ইমপ্ৰেছ কৰিছিল, অৰ্থাৎ প্ৰভাৱান্বিত কৰিছিল। পৰৱৰ্তী কালত আকাশবাণী গুৱাহাটী কেন্দ্ৰত মই কৰ্মৰত হৈ থকা সময়ছোৱাত সুৰৈ শৰাইৰ অনুষ্ঠানটিৰ বাবে দুটি গীত প্ৰযোজনা কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিছিল। তেখেতৰ বিৰল সাংগীতিক প্ৰতিভাৰ কিদৰেনো 100% সদ্ব্যৱহাৰ কৰিব পৰা যায় সেই কথা গভীৰভাৱে চিন্তা কৰি মই দুটি গীত সুৰ কৰিছিলো। দুইটি গীতৰ সুৰ, সংগীত ব্যৱস্থাপনা তথা মুড ইটোৰ লগত সিটো সম্পূৰ্ণ বেলেগ আছিল। আখৰাৰ সময়ত মই গীত দুটি সম্পৰ্কে মোৰ পৰিকল্পনাৰ বিষয়ে খৰচি মাৰি বুজালো তেখেতক। তেখেতে খুব সুন্দৰভাৱে মোৰ কথাখিনি বুজি ললে আৰু আমি আখৰা আৰম্ভ কৰিলো। গীত দুটিৰ খুটি নাতিবোৰ মোক সুধি সুধি নিখুঁতভাৱে আয়ত্ত কৰিছিল তেখেতে। আখৰাৰ সময়ত তেখেতে যথেষ্ট কষ্ট কৰিছিল, গীত দুটিৰ সৈতে তেওঁ সম্পূৰ্ণভাৱে একাত্ম হৈ পৰিছিল। দুদিন ৰেডিঅ'ৰ ষ্টুডিঅ'ত 2-3 ঘণ্টা সময় আখৰাৰ যথেষ্ট নহয় বুলি ভাবি তেখেতে মোৰ ঘৰলৈ আহিও আখৰা কৰিছিল। ইমান নিষ্ঠাৰে তেখেতে কাম কৰিছিল, চাওক তেখেতৰ চিনচিয়াৰিটি দেখি মই তবত মানিছিলো। শেষত গীত দুটি সফলভাৱে বাণীবন্ধন কৰা হ'ল আৰু দুইটি গীতেই শ্ৰোতাসকলে আদৰি ল'লে। এয়াই গীতিকাৰ, সুৰকাৰ তথা গায়ক গায়িকাৰ চৰম প্ৰাপ্তি। এতিয়া গীত দুটিৰ বিষয়ে অলপ ক'ব খোজো। প্ৰথমটো গীত শৈশৱতে মোৰ, এই গীতটি স্মৃতি ৰোমন্থন বিষয়ক গীত। এগৰাকী গাঁৱৰ গাভৰুৱে তেওঁৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি স্মৃতিকাতৰ হৈ পৰিছে। স্মৃতি অতি বিষাদৰ হলেও ই অতি মধুৰ। এই মধুৰতা কিন্তু কেৱল নিজেহে উপলব্ধি কৰিব পাৰে। এফালে শৈশৱ পুনৰ ঘূৰাই নোপোৱাৰ বেদনা, আনফালে শৈশৱৰ খেলা ধূলা, জাকৈ মৰা, সাঁতোৰা আদিৰ মধুৰ স্মৃতি। এই গীতটি দীতিমণি ইমান আবেগেৰে, বিষাদ ভৰা মধুৰতাৰে গাইছে, মই নিজেই আবেগিক হৈ পৰিছিলো। এয়াই গায়িকাৰ পিতৃত্ব।

0: দ্বিতীয়টি গীত প্রকৃতি সম্পর্কীয়। এগৰাকী ছোৱালীয়ে এখন বননিত ঘূৰি ফুৰোতে এটি কম মানে চৰাই দেখি তাৰ খেলা ধূলা আদি কাৰু কাৰ্যবোৰ দেখি আনন্দত আত্মহাৰা হৈ গীত গাই গাই চৰাইটোৰ পিছে পিছে দৌৰি ফুৰিছে। এই গীতটিত দিতিমণিৰ গায়কীৰ মাজেদি চৰাইৰ পিছে পিছে ঘূৰি ফুৰা ছোৱালীজনীৰ চঞ্চলতা চপলতা প্ৰকাশ পাইছে। দিতিমণিৰ সুন্দৰ পৰিৱেশন শৈলীৰ ফলত দুটি সুন্দৰ গীতৰ সৃষ্টি হ'ল।
1: পৰাগ কুমাৰ ভট্টাচাৰ্যৰ লিখা গানটো অ' অকণি বনৰ চৰাই, মই এটামান লাইন গাই দিছোঁ বাৰু।

উড়িলি তই সৰগ ধিয়াই, উড়িলি তই।

0: ঋতিমণিক আমাৰ আন্তৰিক অভিনন্দন জনাইছো। তেওঁ ভালে থাকক, যাতে শ্ৰোতাসকলক যেন আৰু সুন্দৰ সুন্দৰ গীত উপহাৰ দি যাব পাৰে।
1: শ্ৰোতাসকল, সাধক খুন্দুৰা অনুষ্ঠানটিত আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱা বাইদেউৰ সৈতে।
2: অনুপম দাৰ প্ৰয়োজনাত মই এই দুটা গান গাইছিলোঁ। গানকেইটা অতিয়ে সুন্দৰ গান আৰু শ্ৰোতায়ো বহুত ভাল পাইছে। মই নিজেও গানকেইটা খুব ভাল পাওঁ। কোনোবাই মোক অনুৰোধ কৰিলে মই সেইকেইটা গান গাই দিওঁ।
1: দুয়োটা বেলেগ ধৰণৰ গান, এটা শৈশৱৰ কথা আছে, আনটো প্ৰকৃতিৰ কথা আছে। এই দুয়োটা গান আয়ত্ত কৰোঁতে আপোনাৰ অসুবিধা হৈছিল নেকি?
2: নাই নাই নাই, অসুবিধা একো পোৱা নাইকিয়া।
1: খুব ভালকৈ বুজাই দিছিল তেখেতে,
2: খুব ধুনীয়াকৈ বুজাই দিছিলে। মই অকণো অসুবিধা পোৱা নাইকিয়া গানকেইটা শিকোঁতে। মানে সুন্দৰ পৰিৱেশত তেখেতে মোক গানকেইটা শিকাইছে। মই খুব ভালকৈ পাৰিছোঁ, সেইকাৰণে ভাবিছোঁ যে মই তেখেতে বিচৰা নিচিনাকৈ গাব পাৰিছোঁ নিশ্চয়।
1: সেই কথা ইতিমধ্যে তেখেতৰ বাৰ্তাত উল্লেখ কৰিছে যে খুব ভাল হৈছিল, খুব ভাল লগা কথা বাইদেউ।
2: এইখিনিতে মই যোৱা খণ্ডৰ এটা কথা ক'ব বিচাৰিছোঁ। মোৰ এটা খুব মানে কি ক'ম, বেছিকৈ মানে জনপ্ৰিয় এটা মোৰ গান, সেইটো হীৰেণ ভট্টাচাৰ্যৰ লিখা, আৰু গানটো মই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰাই গাইছোঁ। আৰু প্ৰথমবাৰ মই সেইটো হৈছে মই জেনেৰেল প্ৰগ্ৰেমত গাইছিলোঁ। সেইটো হৈছে মোৰ বনেৰে মোৰ মনেৰে মৌ মাখিয়ুৰে গুণগুণ কৰি আহা মই মৰি যাওঁ মৰি যাওঁ। যিটো মই জেনেৰেল প্ৰগ্ৰেমত গাইছোঁ সেইটোৰ সুৰ কৰিছিলে ভৱেন বৰঠাকুৰে, আৰু যিটো মই গীতৰ শৰাই কৰিছিলোঁ সেইটোত কৰিছে সুৰ হীৰেণ গোহাঁয়ে। সেইটো এটা হৈছে অলপ ফাষ্ট বিটৰ।

0: বাইদেউ আপুনি বহুতো গীত গালে, কেতিয়াবা এনেকুৱা লাগে নেকি আকাশবাণীৰ গুৱাহাটীয়ে হওক বা ডিব্ৰুগড়ত আপুনি মানিবদ্ধ কৰিলে গানটো, তাৰ পাছত আপুনি ঘৰলৈ আহি যেতিয়া অনুষ্ঠানত প্ৰচাৰ হৈছে শুনোতে আপোনাৰ এনেকুৱা লাগিছে মই হয়তো আৰু অলপ এনেকৈ বেলেগ ধৰণে গাব পাৰিলোহেঁতেন বা এনেকৈ গালে হয়তো আৰু বেছি ভাল লাগিলহেঁতেন, আপোনাৰ কেতিয়াবা তেনেকুৱা হৈছে নেকি?
1: কোনোবা হয় তেনেকুৱা কিন্তু বহুতেই হয়, মানে গানটো যেতিয়া ৰেডিঅ'ত শুনো শুনিলে যে এই জেগাখিনিত যেন মই আৰু অকণমান ভালকৈ গাব পাৰিলোহেঁতেন, অকণমান যেন কিবা এটা যেন ভুল হৈছে, সেইটো কিন্তু একদম ভবাহে
0: শিৱসাগৰ ঘৰলৈ যোৱা হয়নে?
1: মই প্ৰত্যেক বছৰ পূজাৰ সময়ত শিৱসাগৰ ঘৰলৈ যাওঁ, আৰু শিৱসাগৰ ঘৰলৈ গৈ পেলাই মানে কি মা পাপা নাই যদিও সৰু ভাইটিটো আছে তাত থাকে, সি খুব সুন্দৰ লাগে, বৰ ভাল লাগে শিৱসাগৰলৈ গৈ পেলাই মোৰ পূজাৰ সময়ত, মানে ঘৰৰ ওচৰতে নামঘৰটো আছে, তাৰ পূজাৰ পৰিৱেশটোৱেই বেলেগ। আৰু হয় কি আমাৰ শিৱসাগৰত আমাৰ ঘৰৰ ওচৰতে আছে মোৰ ভণ্টিৰ নিচিনাই প্ৰণতি বৰুৱা, তাইও ৰেডিঅ'ত গান গায়, তাই গানৰ প্ৰতি বৰ বেছি মানে কি বুলি ক'ম মই, তাই গানত মানে ইমান বেছি সোমাই থকা ছোৱালী, তাই পাৰ্বতী প্ৰসাদ বৰুৱা গীতৰ চৰ্চা কৰাৰ পৰা আৰম্ভ কৰি তাই চব কৰে, আৰু তাই প্ৰায়ে আমাৰ ঘৰতে গধূলি সময়ত আহে, আমি গ'লেই গধূলি সময়ত আহে, তাই গান গাই খুব ভাল পায় আৰু তাই গায়ো খুব সুন্দৰ গান।
0: তেখেতে অনুষ্ঠানটি নিশ্চয় শুনি আছে, কাৰণ কেইবাটাও বাৰ্তা ইতিমধ্যে তেখেতে প্ৰেৰণ কৰিছে অনুষ্ঠানটি শুনি।
1: তাই, তাই ককায়েক, তাই বায়েক সকলোৱে শুনে আৰু শুনি পেলাই মোলৈ ফোনো কৰে।
0: বাইদেউ বহুখিনি কথা আপোনাৰ লগত পাতিলোঁ, আমি ভাবিছিলোঁ যে তিনিটা খণ্ডত আপোনাৰ সৈতে আমি এই কথোপকথন সামৰিম, কিন্তু বহুতো কথা পাতিবলগীয়া আছে, বহুতো গীতৰ কথা পাতিবলগীয়া আছে, সেইকাৰণে আমি ভাবিছোঁ যে আৰু এটি খণ্ডত আপোনাৰ সৈতে আমি কথা বতৰাত মিলিত হ'ম, আৰু কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। আজিৰ খণ্ডতে আমি ইয়াতে সামৰিব ওলাইছোঁ, কিন্তু অনুষ্ঠানটি সামৰাৰ পূৰ্বে সূৰ্য গোস্বামী আৰু উৎপল কুমাৰ দাসে আপোনাৰ বিষয়ে কিছু কথা কৈছে, সেই কথাখিনি শ্ৰোতাসকলক আমি শুনাম, আৰু এই প্ৰসংগত অহা সপ্তাহত আমি আৰু কিছু কথা পাতিম। আপুনি ভালে কুশলে থাকক।
2: দেৱীমণি ভট্টাচাৰ্য অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা, তেওঁৰ আহা মই মৰি যাওঁ মৰি যাওঁ, যেতিয়া তেওঁ গীতটি পৰিৱেশন কৰিবলৈ যায় তেতিয়া দৰ্শকে অনুৰোধ কৰে, সেইমতে তেওঁ গীতটি গায়। তাৰোপৰি দীতিমণিয়ে মই সুৰ কৰা মনোৰঞ্জন বৰুৱাই লিখা এটি গীত অল ইণ্ডিয়া ডুবিকত গাইছে। এবাৰ আমি নৰ্থ লখিমপুৰ গৈছিলোঁ, সুদ অসম আৰ্টিষ্ট মিট পাতিছিলে, শিল্পী সমাৰোহ, এনেকুৱা সমাৰোহ মই আজিকে দেখা নাই পিছে। তাত কোন শিল্পী যোৱা নাছিলে, নিপন গোস্বামী, বিজু ফুকন, আব্দুল মজিদ, বহুত আৰু ইন্দ্ৰমণিয়া, বিনিংশী ভট্টাচাৰ্যকে আদি কৰি দিনেশ দাস এক্টৰ বৰ্তমান গুৱাহাটীত আছে। গতিকে তাত দীতিমণি আমি বহুত শিল্পী তাত গোট খাইছিলে। সামৰণি অনুষ্ঠানত দীতিমণি এই আহা মই মৰি যাওঁ মৰি যাওঁ গীতটি গাইছিলে। মই সেইকাৰণে কৈছিলোঁ যে ইমান সেইখিনি সময়ত তেওঁ ইমান জনপ্ৰিয় গীত আছিলে। তাৰ অৱশ্যে মই সৰুৰ পৰাই জানো, মামা ঘৰ নগাঁও, তেওঁ মাহীহঁতে গান গায়, তেওঁৰ ভায়েক শিৱসাগৰত থাকে, নৱজ্যোতি ভট্টাচাৰ্য কাকু বুলিয়ে সকলোৱে চিনি পায়। তাতে ঘৰখনত মানে এটা সংগীতৰ পৰিৱেশ আছে, আৰু ঘৰখন গানৰ ঘৰ এখন বুলি ক'লেও ভুল কোৱা নহ'ব এনেকুৱা। গতিকে আমি দীতিমণি ভট্টাচাৰ্য ক'ব বিচাৰিছোঁ তেওঁ নতুন নতুন গীত গাই যাওক আৰু আমাক উপহাৰ দি যাওক, শুভেচ্ছা থাকিল।
3: প্ৰথমেই ধন্যবাদ জনাইছো আমাৰ অনুৰোধ ৰক্ষা কৰি দীতিমণি বাইদেউক আমি শুনি ভাল পোৱা সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ অনাৰ বাবে। আন বহুতৰ লগতে দীতিমণি বাইদেউৰো গান শুনি আমি সৰুৰ পৰা ডাঙৰ হৈছো। এটা সময়ত কৰ্মক্ষেত্ৰলৈ আহি অসমীয়া প্ৰতিদিনৰ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ বিজ্ঞাপন বিভাগত বৰ ধুনীয়াকৈ লাহে লাহে কথা কোৱা বাইদেউ এগৰাকীক লগ পাই বৰ ভাল লাগিছিল। মৰম লগাকৈ কথা কোৱা ধুনীয়া মানুহগৰাকীৰ লগত সুবিধা পালে ইটো সিটো কথা পাতো। তাৰপাছত হঠাৎ এদিন যেতিয়া জানিব পাৰিলো এইগৰাকী দীতিমণি বাইদেৱে এই মোৰ সোণ তুমি আমনি নকৰা, আশা মই মৰি যাওঁ আদিৰ দৰে মোৰ ভাল লগা গানবোৰৰ গায়িকা দীতিমণি বৰুৱা বুলি, মোৰ ভাল লগা

0: সংখ্যাটো আৰু বহু গুণে বাঢ়ি গ'ল। তাৰ পাছৰ পৰা সুবিধা পালেই বাইদেউক গান গুৱাওঁ, বাইদেউৰ গান শুনো। আজি এনেকে বাইদেউৰ গান শুনি, বাইদেউৰ কথা শুনি বৰ ভাল লাগিছে। মোৰ বহুদিনৰ হেঁপাহ আছিল আকাশবাণীৰ শ্ৰোতাৰ মাজলৈ সেই হেৰাই যাব খোজা দিদিমণি বাইদেউক আকৌ শ্ৰোতা সমাজৰ মাজত প্ৰত্যক্ষভাৱে অলপমান যোগাযোগ কৰাই দিয়াৰ। আজি ইন্দ্ৰজিৎ দাসৰ কাৰণে সেই হেঁপাহ পূৰ হ'ল, বৰ ভাল লাগিল। আৰু বাইদেউ আপোনাক বৰ ভাল পাওঁ, মাতটো বহুত ভাল হৈ আছে, গান গাই থাকক, ভালে থাকক। ভগৱানৰ ওচৰত আপোনাৰ সুস্বাস্থ্যৰ কাৰণে প্ৰাৰ্থনা জনাইছো।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একেই সময়তে।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM ৰ 100.8 MHz।

0: চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ প্ৰথমে শুনো আহা এটি কথিকা, অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছে অসমীয়া শব্দকোষৰ প্ৰণেতা আৰু লেখক হেমন্ত চলিহাই। আহাচোন শুনো।
1: মৰমৰ চেমনীয়া ভাই ভনীহঁত, আজি তোমালোকক অসমীয়া ভাষাটো লিখোঁতে আৰু কওঁতে সাধাৰণতে হৈ থকা কিছুমান ভুলৰ বিষয়ে ক'ম, লগতে এই ভুলবোৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰো কিছুমান উপায় তোমালোকক দিম বুলি ভাবিছোঁ। আপোন ভাষাটো শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকাটো প্ৰতিজন ব্যক্তিৰে এটা পবিত্ৰ কৰ্তব্য। নহ'লে নিজ ভাষাটোক মাতৃভাষাৰূপে শ্ৰদ্ধা ভক্তি কৰাৰে একো অৰ্থ নাথাকে, নহয় জানো? পিছে নিচেই কম সময়ৰ ভিতৰতে তোমালোকক আটাইবোৰ কথা খৰচি মাৰি কোৱাটো সম্ভৱ নহ'ব। আজি মই কেৱল বাটটোহে দেখুৱাই দিম, সেই বাটেৰে আগবাঢ়িলে তোমালোকে নিজে নিজেই লক্ষ্যত উপনীত হ'ব পাৰিবাহঁক। আমাৰ এই সমূহীয়া লক্ষ্যটোনো কি? অসমীয়া ভাষাটো নিৰ্ভুলভাৱে কোৱা আৰু লিখাৰ জ্ঞান বা সামৰ্থ্য আহৰণ কৰা। এতিয়া আচল কথাখিনি তোমালোকে মন দি শুনিবাহঁক দেই। প্ৰতিটো উন্নত ভাষাৰে লিখিত আৰু

তথ্যৰূপ দুটা নিৰূপণ কৰি দিয়া তিনিখন আধাৰস্বৰূপ কিতাপ থাকে। এই কিতাপ তিনিখন হ'ল এক ব্যাকৰণ, দুই অভিধান আৰু তিনি ব্যৱহাৰ বিধি। মই এইমাত্ৰ কোৱা কিতাপ তিনিখন তোমালোকে সদায় হাততে পোৱাকৈ ৰাখিবা, আৰু যেতিয়াই ভাষাৰ বিষয়ত তোমালোকৰ মনত কিবা সন্দেহ উপস্থিত হয় তেতিয়াই এই কিতাপ তিনিখনৰ পাত লুটিওৱাৰ অভ্যাস কৰিবাহঁক। তোমালোকৰ পাঠ্যপুথিবোৰৰ ভিতৰত ব্যাকৰণ পুথি একোখন নিশ্চয় আছেই। যদি অসমীয়া অভিধান আৰু ব্যৱহাৰ বিধি নামৰ কিতাপখন তোমালোকৰ ঘৰত নাই তেন্তে তেনে দুখন কিতাপ গোটাই দিবলৈ ঘৰৰ জ্যেষ্ঠজনক ক'বা। মনত ৰাখিবা, ভাষাটো শুদ্ধকৈ শিকিবৰ বাবে মই কোৱা তিনিখন কিতাপৰ প্ৰতিখনেই আন দুখনৰ পৰিপূৰক, অৰ্থাৎ এখনত যিবোৰ কথা থাকে সেইবোৰ আন দুখনত নাথাকে। কথাটো অলপ বহলাই কওঁ ৰ'বা। কোনো এটা ভাষাৰ বাক্যৰ গঠন আৰু অন্যান্য নিয়মবোৰ যিখন কিতাপত একেলগ কৰি ৰখা হয় সেইখন কিতাপৰ নামেই হ'ল ব্যাকৰণ। অসমীয়া ভাষাত এতিয়ালৈকে বহুকেইগৰাকী বিশিষ্ট ভাষাবিদ আৰু পণ্ডিতে ব্যাকৰণ ৰচনা কৰিছে। ব্যাকৰণৰ বহুতো শ্ৰেণীবিভাগ আছে। তোমালোকৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়াশলীয়া শ্ৰেণীৰ ব্যাকৰণ এখন হ'লেই হ'ব। আমি তোমালোকৰ বয়সৰ ছাত্ৰ হৈ থাকোঁতে আমাক সত্যনাথ বৰাদেৱৰ বহল ব্যাকৰণখন পঢ়িবলৈ দিছিল। সেইখন ব্যাকৰণ পুথিকে তোমালোকে যদি আজিও পঢ়া হওক তেনেহ'লে তাৰ ফলত তোমালোকৰ ভাষা জ্ঞান নিঃসন্দেহে বাঢ়িব। বহল ব্যাকৰণত নত্যবিধি আৰু সত্যবিধি বৰ সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে। কিছুমান শব্দত স্বাভাৱিকৰূপেই মূৰ্ধন্য ণৰ ব্যৱহাৰ হয়। এই শব্দবোৰ গোটাই এটা পদ্যৰ ৰূপত এই ব্যাকৰণখনিত দিয়া আছে। একেদৰে যিবোৰ শব্দত স্বভাৱতে মূৰ্ধন্য শ বহে সেইবোৰ শব্দলৈও ৰচনা কৰা আন এটা পদ্য এই ব্যাকৰণখনৰ সত্যবিধি অধ্যায়ত তোমালোকে পাবা। মুঠতে নত্যবিধি আৰু সত্যবিধি অধ্যায় দুটা খৰচি মাৰি পঢ়িলে মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষৰ ব্যৱহাৰত তোমালোকৰ কেতিয়াও ভুল হোৱাৰ ভয় নাথাকিব। অসমীয়া ব্যাকৰণৰ আন এটা খুব আৱশ্যকীয় অধ্যায় হৈছে ধাতুৰূপ। আমাৰ ভাষাত কিমান প্ৰকাৰৰ ধাতু আৰু ধাতুৰূপ আছে সেই কথা ব্যাকৰণ এখন মেলি ল'লেই তোমালোকৰ সন্মুখত ফটফটীয়া হৈ পৰিব। এইখিনিতে বহুতো মানুহে ঘনাই কৰা ধাতুৰূপ সম্বন্ধীয় ভুল এটাৰ কথা উনুকিয়াই থওঁ। মই নহয় আৰু তুমি নহয় কথা দুষাৰ আচলতে অশুদ্ধ হ'ব লাগে। মই নহওঁ, তুমি নোহোৱা আৰু লগতে তেওঁ নহয়। একেদৰে আজিকালি সৰহভাগ মানুহে ব্যাকৰণত বানি থোৱা ধাতুৰূপৰ নিয়ম উলংঘা কৰি নটা ধাতুৰূপত চন্দ্ৰবিন্দু বহুৱাবলৈ এৰি দিছে। এই নটা ধাতুৰূপ হৈছে খাওঁ, খাইছোঁ, খালোঁ, খাইছিলোঁ, খোৱা, খাইছা, খালা, খাইছিলা আৰু খাওঁতে। কিন্তু য'ত চন্দ্ৰবিন্দু নালাগে তাত আকৌ বহুতে চন্দ্ৰবিন্দুটো বহুৱাই চাওঁক, খাওঁক আদি লিখে। তোমালোকে কিন্তু ব্যাকৰণৰ নিয়ম অনুযায়ীহে চন্দ্ৰবিন্দুটো ব্যৱহাৰ কৰিবা হওক দেই। অসমীয়া ব্যাকৰণৰ আন এটা অতি দৰকাৰী বিষয় হৈছে প্ৰধান্যয়। কোনো এটা বাক্যত লিখা শব্দবোৰৰ কোনটো বিশেষ্য, কোনটো বিশেষণ, কোনটো ক্ৰিয়া সেই কথা ব্যাকৰণেই তোমালোকক বুজাই দিবা। তাতো নুবুজিলে বিদ্যালয়ত শিক্ষাগুৰুসকলৰ নতুবা ঘৰত জ্যেষ্ঠসকলৰ সহায় ল'লেই ব্যাকৰণৰ টান যেন লগা কথাবোৰ সোনকালেই তোমালোকৰ বাবে সহজ হৈ পৰিব। এতিয়া আহোঁ অভিধানৰ কথালৈ। অভিধান হৈছে এনে এখন গ্ৰন্থ য'ত একোটা ভাষাৰ প্ৰায় সকলো শব্দ সেই ভাষাৰ বৰ্ণক্ৰমত সজাই সেইবোৰৰ অৰ্থ আৰু অন্যান্য তথ্য দিয়া থাকে। তোমালোকৰ যেতিয়াই কোনো এটা শব্দৰ আখৰ জোটনি অথবা বানান সম্বন্ধে খোকোজা লাগিব তেতিয়াই অভিধানৰ পাতলুটিয়াই বৰ্ণক্ৰম অনুসৰি সেই শব্দটো বিচাৰি উলিয়াবলৈ যত্ন কৰিবা দেই। পিছে এইখিনিতে এটা কথা কৈ থওঁ। কথাটো হ'ল ইংৰাজী অভিধান এখনত সেই ভাষাৰ কোনো এটা শব্দ বিচাৰি উলিওৱাটো যিমান সহজ অসমীয়া ভাষাৰ বেলিকা কথাটো সিমান সহজ নহয়। তাৰ কাৰণ ইংৰাজী বৰ্ণমালাত আখৰৰ সংখ্যা মুঠেই 26টা, কিন্তু অসমীয়াত যুক্তাক্ষৰ সমন্বিতে মুঠ আখৰৰ সংখ্যা কিমান জানানে? 400ৰো বেছি। সেইকাৰণে কৈছোঁ অসমীয়া শব্দ একতাৰ বৰ্ণক্ৰম নিৰ্ণয় কৰা ইংৰাজীৰ তুলনাত বহুগুণে জটিল। পিছে আমাৰ কথা এষাৰ আছে নহয়, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ, অৰ্থাৎ চেষ্টাৰ অসাধ্য একো নাই। প্ৰথম অৱস্থাত একোটা শব্দ অভিধানত বিচাৰি উলিয়াবলৈ টান পালেই চেষ্টা এৰি নিদিবা। গুৰুজনৰ সহায় লৈ এবাৰ অসমীয়া বৰ্ণক্ৰমটো আয়ত্ত কৰিব পাৰিলে

খিনি সহজ হৈ পৰিব। তেতিয়া কোনোবা এটা শব্দত প্ৰথম স্বৰ বহিবনে দ্বিতীয় স্বৰ বহিব, নাইবা দন্ত্যত বহিবনে মূৰ্ধন্যত বহিব, সেইবোৰ কথা তেনেই পানী যেন লাগি যাব তোমালোকৰ। অভিধান ব্যৱহাৰ কৰিব নজনা মানুহবোৰে সদায় কৰি থকা বানানৰ ভুলবোৰ তোমালোকৰ চকুত অতি সহজে ধৰা পৰি গ'লে তোমালোকৰ মনত কিমান যে ফূৰ্তি লাগিব নহয়নে? আনে শ্ৰেণী মানে শ্ৰেণীত দন্ত্যনত হঁচৰিকাৰ নিদি দন্ত্যনত দীৰ্ঘৰিকাৰ দিয়া দেখিলে আৰু ভুল শব্দটোত ভত হঁচৰিকাৰৰ ঠাইত ভত দীৰ্ঘৰিকাৰ দি লিখিলে, তোমালোকেই শুধৰাই দিব পাৰিবা। হওক, এটা ভাষাৰ ব্যাকৰণ আৰু অভিধানৰ পাছতে ব্যৱহাৰ বিধিও এখন বৰ লাগতিয়াল কিতাপ। এটা উদাহৰণ দিলেই তোমালোকৰ বাবে কথাটো পৰিষ্কাৰ হৈ পৰিব। আমাৰ অসমীয়া ভাষাত বহুতো পশু পক্ষীৰ মাত বুজোৱা অনেক শব্দ আছে, যেনে গৰুৱে কি কৰে, হেম্বেলিয়াই, কুকুৰে ভুকে, কাউৰীয়ে ৰমলিয়াই, মহে তেতাই, ফেঁচাই কুৰুলিয়াই। পিছে এইবোৰ খবৰ তোমালোকে ব্যাকৰণতো নোপোৱা আৰু অভিধানেও এইবোৰৰ সম্ভেদ আমাক পোনপটীয়াকৈ নিদিয়ে। এনে বহুতো তথ্য আমাক দিব পাৰে একমাত্ৰ ব্যৱহাৰ বিধি নামৰ গ্ৰন্থই। অসমীয়া ভাষাৰ উচ্চাৰণ সম্পৰ্কেও আমি বহুত কথা আলোচনা কৰিবলগীয়া আছেই। মই প্ৰথমতেই শব্দবিলাকৰ স্বৰান্ত আৰু ব্যঞ্জনান্ত সম্পৰ্কত আমাৰ বহুত খেলিমেলি হয়। গতিকে কোনটো শব্দ স্বৰান্ত উচ্চাৰণ হ'ব, কোনটো ব্যঞ্জনান্ত উচ্চাৰণ হ'ব, সেই সম্পৰ্কেও আমি আলোচনা কৰিম। এতিয়া এটা কথা মন কৰিবা, শব্দবিলাক যেতিয়া আমি সমাসবদ্ধ হোৱাৰ আগতে, তাৰমানে দুটা শব্দ যোগ কৰি এটা শব্দ তৈয়াৰ কৰাৰ আগতে গাইগতীয়াকৈ থাকে, তেতিয়া শব্দবিলাক ব্যঞ্জনান্ত ৰূপত আমি উচ্চাৰণ কৰোঁ। যেনে দেশ, ধন, দেহ, ক্ৰম, এইধৰণৰ আৰু বহুত শব্দ আছে। কিন্তু যেতিয়া এইবিলাক সমাসত অন্য এটা শব্দৰ লগত যুক্ত হৈ পৰে, তেতিয়া সেইবিলাক শব্দ স্বৰান্ত হয়। যেনে দেশ আৰু ভক্ত, কিন্তু যেতিয়া একেলগ হ'ব তেতিয়া আমি দেশভক্ত বুলি নকওঁ, তেতিয়া কি ক'ম, দেশভক্ত। ধন আৰু বান লগ লাগি ধনবান হ'ব শব্দটো, ধনবান বুলি আমি নকওঁ। এতিয়া কিছুমান শব্দ আকৌ আমি গাইগুটিয়াকে আমি মনত ৰাখিব লাগিব। দুজোপা গছৰ নাম হ'ল আম আৰু চাম, দুয়োটাই ব্যঞ্জনান্ত। যেতিয়া আম শব্দটো গুৰি শব্দৰ লগ লাগি আমগুৰি শব্দটোৰ সৃষ্টি হ'ব, তাত কিন্তু সেইটো আমি আমগুৰি বুলি নকওঁ আৰু, তেতিয়া সেইটো আমগুৰিয়ে হৈ থাকিব। কিন্তু তাৰ বিপৰীতে চাম শব্দটোত যেতিয়া গুৰি শব্দটো জয় হৈ ঠাইটুকুৰাৰ নাম হ'ব, সেইটো আকৌ আমি চামগুৰি বুলি ক'লে ভুল হ'ব, সেইটো কি হ'ব, চামগুৰি। তেনেকৈ একেজন মানুহৰ নামটো কেতিয়াবা আমি প্ৰসংগক্ৰমে বেলেগ বেলেগ ধৰণে আমি উচ্চাৰণ কৰোঁ। এজন মানুহৰ নাম হেম বৰুৱা, সেই কেতিয়াবা একেটা নামকে দেখিবা যে অন্য ঠাইত আমি হেম বুলি উচ্চাৰণ কৰিছোঁ, তেতিয়া আমি হেম বুলি নামাতোঁ, ঐ হেম, এইপিনে আহচোন, একেটা শব্দ কিন্তু। গতিকে প্ৰসংগভেদে শব্দবিলাকৰ উচ্চাৰণ কেতিয়াবা স্বৰান্ত হয়, কেতিয়াবা ব্যঞ্জনান্ত হয়। আৰু এটা নিয়ম আছে, যেতিয়া হস্ৱন্ত তটো থাকে, হস্ৱন্ত তৰ পাছত বহা দন্ত্যশটো সদায় স হিচাপে অসমীয়াত উচ্চাৰণ হয়। যেনে উৎসৱ, আমি উৎসৱ বুলি নকওঁ, উৎসৱ কওঁ। তেনেকৈ চিকিৎসা নকওঁ, চিকিৎসা বুলি কওঁ। তেনেকৈ উৎস শব্দটো মানে চোৰ্চ, তাতো হস্ৱন্ত ত আছে, দন্ত্যশ আছে, গতিকে সেইটো আমি উৎস বুলিহে আমি উচ্চাৰণ কৰিব লাগে। কোনো কোনোৱে উৎস বুলি কয় কিন্তু কথাটো শুদ্ধ নহয়। গতিকে এইটো কথা সদায় মনত ৰাখিবা, যেতিয়া হস্বন্তৰ পাছত যেতিয়া দন্ত্যশটো বহিব, তাৰ উচ্চাৰণটো স হিচাপে উচ্চাৰিত হ'ব। এইখিনিতে মই তোমালোকক এটা পৰামৰ্শ দিওঁ, তোমালোকে পাঠবিলাক ফুটাই পঢ়িবলৈ যত্ন কৰিবা। পাঠবিলাক ফুটাই পঢ়িলে আচলতে উচ্চাৰণৰ ভুলবিলাক আমাৰ নিজৰ কাণত পৰে, তেতিয়া আমাৰ এটা সজাগতা আহে, সচেতনতা আহে। সেইটোৰ অভাৱত আজিকালি বহুত ভুল হোৱা আমি দেখিবলৈ পাওঁ। বহুত ডাঙৰ ডাঙৰ মানুহেও কেতিয়াবা শব্দটো উচ্চাৰণ হ'ব লাগে ক্ৰম বিকাশ, কিন্তু কয় ক্ৰম বিকাশ বুলি, ক্ৰম বিকাশটো ভুল। শব্দটো হ'ব লাগে লোকসেৱা, এনেই আমি লোক বুলি কওঁ, কিন্তু সেৱাটো যেতিয়া লগত যুক্ত হ'ব তেতিয়া শব্দটো উচ্চাৰণ হ'ব লোকসেৱা, লোকসেৱা বুলি ক'লে বস্তুটো ভুল হ'ব। তেনেকৈ পথিকৃত, শব্দটো হ'ব লাগে পথিকৃত, শেষত হস্বন্তত আছে, কিন্তু বহুতে উচ্চাৰণ কৰা আমি শুনিবলৈ পাওঁ পথিকৃত বুলি, গতিকে সেইটো এটা ডাঙৰ ভুল। এতিয়া এটা শব্দ সঘনাই ভুলকৈ উচ্চাৰণ কৰা মই শুনিবলৈ পাওঁ, সেইটো হৈছে ওতঃপ্ৰোতঃ। আচলতে তাত এই বিসৰ্গ ধ্বনিটো তাত নাই, এইটো শব্দ উচ্চাৰণ হ'ব লাগে ওতঃপ্ৰোতঃ বুলি, ওতঃপ্ৰোতঃ। গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা। চেমনীয়া ভাই ভনীহঁত, এইখিনিতে এটা কথা মন কৰাচোন, ইংৰাজী শব্দ এটা যদি পৃথিৱীৰ কোনোবা এঠাইত কোনোবা এজন ব্যক্তিয়ে অভিধানত নথকা ৰূপ এটাত যদি লিখে, এতিয়া কলেজ শব্দটোৱেই ধৰা,

0: COLLEGE হ'ব লাগে। এইটো যদি COLLAGE যদি কোনোবাই লিখে, পৃথিৱীৰ কোনোবা ঠাইত এইটো বস্তু শুদ্ধভাৱে গৃহীত হ'বনে, কোনোবাই গ্ৰহণ কৰিবনে, এইটো শুদ্ধ বুলি কেতিয়াও নকৰে। কিন্তু আমাৰ অসমীয়াত যদি শ্ৰেণী শব্দটো যদি কোনোবাই দীৰ্ঘীকাৰ দিয়ে, সেইটো চলি যায়, মানুহে সেইটো ভুল বুলি নধৰে। গতিকে আমাৰ মূল নীতিটো হ'ব লাগে যে আমি সদায় ব্যাকৰণ আৰু অভিধানক আমি সন্মান কৰিব লাগে, অভিধান আৰু ব্যাকৰণৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব লাগে, অভিধান আৰু ব্যাকৰণৰ নিয়মবিলাক আমি কেতিয়াও লংঘন কৰিব নালাগে। মাতৃভাষাৰ যদি আমি পবিত্ৰতাটো ৰক্ষা কৰিবলৈ হয়, ইয়াৰ শুদ্ধতাৰ প্ৰতি আমি সদায় সজাগ দৃষ্টি ৰাখিব লাগিব আৰু অভিধান ব্যাকৰণ অনুযায়ী আমি ভাষাটো ব্যৱহাৰ কৰিবৰ কাৰণে সদায় প্ৰস্তুত থাকিব লাগিব। আমি পাছত যেতিয়া তোমালোকক আকৌ এবাৰ লগ পাম, তেতিয়া এইখিনি কথা আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।
1: ভাইটি ভণ্টিহঁত, চোৰাত ইমান পৰে অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ এই শীৰ্ষক কথিকাটি শুনিলা। তোমালোকলৈ বুলি লিখি পঠিয়াইছিল অসমীয়া শব্দকোষৰ প্ৰণেতা তথা লেখক সুমন্ত চলিহাই। চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি আধুনিক গীত। পৰিৱেশন কৰিবলৈ লৈছে চন্দ্ৰাৱলী পাঠক, বিশাখা গগৈ আৰু নন্দিনী গোস্বামীয়ে।

ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মে'লৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মে'ত অধিৱেশনৰ অন্ত পৰিব। দেশত উদ্ভৱ হোৱা ইন্ধন, সাৰ আৰু ঔদ্যোগিক কেঁচামালৰ যোগানৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ লক্ষ্যৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। বায়ুসেনা বাহিনীয়ে মণিপুৰৰ অশান্ত পৰিস্থিতিৰ বাবে ইম্ফলত আবদ্ধ হৈ থকা অসমৰ 132 গৰাকী NCC কেডেটক কালি উদ্ধাৰ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে কাইলৈ আৰু পৰহিলৈ দুদিনৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ আৰু দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া বিভিন্ন দায়িত্বত মোৰ সৈতে আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লা আহমেদ, বিজয় দাস আৰু আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিপুল কলিতা, ষ্টুডিঅ'ত মই তুলিকা ভৰদ্বাজ। নাটশালা।

0: আজি নাট মাজ নিশাৰ চিঞৰ ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ। শ্ৰী বৰঠাকুৰে 1953 চনৰ পৰাই নাট ৰচনাত মনোনিৱেশ কৰে। ৰঙিলী উপন্যাসৰ পদুমী চৰিত্ৰ আধাৰত ৰচিত নাটখনেই তেখেতৰ প্ৰথম অনাতাঁৰ নাট। তেওঁ সন্ধালনিকৈ ভালেসংখ্যক মঞ্চ তথা অনাতাঁৰ নাট ৰচনাৰে অসমীয়া নাট্য সাহিত্য সমৃদ্ধ কৰিছে। আজিৰ এই নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তী। এয়া শুনক মাজনিশাৰ চিঞৰ।
1: বেগায়া সাগৰ,
2: আৰে ঐ উঠ উঠ, চাওঁ ঐ মোৰ হাতত ধৰ।
1: নোৱাৰো মই নোৱাৰো,
2: কিন্তু ইয়াত আমি এখন টেকো থাকিব নোৱাৰো। পুলিচ মিলিটেৰীয়ে গোটেই অঞ্চল ঘেৰি ধৰিব। এই চাওঁ মোৰ হাতত
1: ধৰ, উঠ। নোৱাৰো,
2: ৰফিক ৰাজেন বেদান্তহঁত কোন কেনি গৈছে ক'ব পৰা নাই। বেদান্তৰ অকণমান ভুলৰ বাবে আমাৰ গোটেই পৰিকল্পনা মাটি হৈ গ'ল। উঠ,
1: মই নোৱাৰো, উঠিব মই নোৱাৰো।
2: কিন্তু এনেকৈ তোক মই এৰি থৈ যাব নোৱাৰো।
1: বিদ্ৰোহৰ নামত ডকাইতি কৰি হত্যা কৰি অপহৰণ কৰি আমি কাৰ কি প্ৰকাৰ কৰিছো কয় নামোল।
2: এতিয়া এইবোৰ কথা পতাৰ সময় নহয়।
1: তেনেহ'লে তেনেহ'লে এইবোৰ কথা শুনাৰ সময় কেতিয়া হ'ব? হ'ব কেতিয়াবা নহয়, মই জানো নহয়। হাই কমাণ্ডৰ নিৰ্দেশ, টকা লাগে, বেংক লুট কৰিব লাগে।
2: সাগৰ,
1: বেংক লুট কৰিবলৈ গৈ আমি কিজানি আজি ৰফিক ৰাজেন বেদান্তক হেৰুৱাই পেলাইছো। হয়তো সিহঁত গুলি খাই মৰিছে, হয়তো ধৰা পৰি জেলালৈ গৈছে।
2: হেই
1: হয়তো তেনেকৈ তালেছে কিয়?
2: মুখ বন্ধ কৰ আৰু মোৰ বুকু চাদুত।
1: সেই দে মোক এৰি দে।
2: অলপ দূৰ গ'লে আমি বৰহোলা গাঁওখন পাম। সেইখিনি পালেই,
1: সেইখিনি পালেই কাৰোবাৰ ঘৰত আশ্ৰয়ও পাৰিম, হয়নে?
2: চাহ সাগৰ, আৰু অলপ সময়ৰ পিছতে ৰাতি পুৱাব। পোহৰ হ'লে আমি যাব নোৱাৰিম, আকৌ কাইলৈ এন্ধাৰলৈকে ক'ৰবাত খুপি থাকিব লাগিব। ঐ টোপোক লগা নাই?
1: ক'ব নোৱাৰো।
2: তোৰ পিয়াহ লগা নাই?
1: ক'ব নোৱাৰো, মই একো ক'ব নোৱাৰো।
2: একো নোখোৱা নেমেলাকৈ দুটা দিন ইয়াত পৰি থাকিব পাৰি?
1: মই মই সেইবোৰ একো ক'ব নোৱাৰো। মই মাথোন ক'ব পাৰোঁ যে মই এতিয়া ইয়াৰ পৰা উঠি যাব নোৱাৰো। তই যাব পাৰ
2: সাগৰ,
1: তই ক'ৰবাত কিবা পাৱ যদি বিচাৰি আন, কাইলৈ দিনটো চলিব পৰাকৈ আনিবি।
2: মোৰটো ঘূৰাইছে, মোৰটো ঘূৰাইছে।

0: মাছ পালি
1: আপুনি দেখোন এইখিনি পালেহি।
0: কাউৰীয়ে কা নৌ কৰোতেই বিচা নাই আৰু পাক এটা মাৰো। পুৰণি অভ্যাস তাহানি চাকৰি দিনৰ অভ্যাস, ৰিটায়াৰমেণ্টৰ পিছতো অভ্যাস এৰা নাই। মাছ পালি
1: পালো,
0: মাগুৰ নে কাৱৈ?
1: মাগুৰ।
0: এক কিলোমান হ'বনে বাৰু?
1: জুখি চোৱা নাই।
0: এন্ধাৰে এন্ধাৰে ইয়ালৈ অহা যেন পাইছো।
1: যেতিয়া খাই পাওঁ তেতিয়া আহো।
0: নাই নাই নাই নাই নাই নাই, ভাল কাম কৰা নাই কলে। ৰাতিপুৱা দেওভূত ফুৰে, অকলে আহিব নাপায়।
1: মোৰ বাবে আপোনাৰ বৰ দুখ নহয়নে?
0: মোৰ কোচত উঠি ডাঙৰ হোৱা ছোৱালী তই। অহ, ফুল উঠোতে ফুল পাহত
1: চাওঁ, মোৰ টুটৰ পাহাৰখন আঁতৰাওকচোন দাইটি।
0: ঈশ্বৰৰ বিচাৰ চাচোন আই, বিয়াৰ 15 দিন পিছতে ঈশ্বৰে তোৰ এই কপালৰ ফটো মচিব লাগেনে? ভাগ্যে মাৰ ঘৰলৈ গুচি আহিলি, চাওঁ।
1: ৰ'ব, চকু পানী নোহাৰি নোহাৰি দেখোন হাতখন মোৰ গালৈ আনিছে।
0: তোৰ এই ৰূপ, আয়ৈ, এই মুখখনৰ হাঁহি ফাটি যায় বুলিছ, মুখখন ফাটি
1: যায়। আপুনি নহয় আন হোৱা হলে মই এতে পৰে বন্দা চৰাত গড়খন দুফাৰ কৰিলো হেঁতেন। পিছে আপুনি মোৰ পিতৃ বয়সৰ বলদ, আপুনি এটা বলদ। আজি কেইবাদিনো ধৰি আপোনাৰ চাল চলন মই লক্ষ্য কৰি আছো। ঘৰত আপোনাৰ বিয়া কৰা তিৰোতা তুলি নাই?
0: এই সুভদ্ৰা,
1: এতিয়া মই গোটেইবোৰকে কম। হাললৈ ওলাই ৰ'ব, তেওঁকো মাতো।
2: কাপৰ গাঁতত হাত ভৰালি তোক কোনে ৰাখে?
3: কথাটো কিয় চিঞৰিছ দেখোন? মাছ বেছিকৈ পাই আনন্দ লাগিছে নেকি? সেয়া জীয়াইকে নি দেখোন ফেটি সাপৰে মোৰ চিঙা খোজেৰে কো কো কৈ গৈছে। এই মোক দেখিও ঘূৰি নাচালে যে।
1: সেই হাই জাত মৰাটোক চাবলৈকে তোমাক মাতিছিলো। যোৱা 15 দিন মানৰ পৰা সি মোক পিছ লৈছে, মোৰ গাত হাত ফুৰাই মৰম কৰিবলৈ আহিছে, মোৰ দুখৰ ভাগ ল'বলৈ আহিছে। এওঁ তোমালোকৰ গুৰুস্থানীয়, সমাজৰ বৰমূৰীয়া, গাঁৱৰ মাতব্বৰ, মেল মিটিঙৰ সভাপতি, মোৰ দৰে ফুলবাৰী ৰখীয়া।
4: সুভদ্ৰা, ৰচোন ৰ, কি হৈছে তই বুজাই ক।
1: সকলোৱে মুখা পিন্ধি ফুৰে, সকলোৱে শলাগছ দেখিলে পাখি কোঠাৰ পাৰে।

0: অথনিৰ পৰা চাহ কাপৰ বাবে বুন্দাপৰ দি আছো।
1: অ নহয়নো কি, তোৰ কানি কাপোৰখিনিও ভৰাবলৈ আছে নহয়। অ পাই এই সোনকালে সোনকালে আহিবি দেই, বোৱাৰীক বাৰু আনিব নালাগে, এই ঘৰ দুৱাৰ তাইৰ অসুবিধা পাব, কিন্তু তই হ'লে আহি থাকিবি দেই।
0: তই মোৰ সকলো বাইটি, তোক এৰি বহুদিন মই জানো থাকিব পাৰোঁ, তই মোৰ পিতা, তই মোৰ আই, তই মোৰ গুৰু, তই মোৰ সকলো।
1: মই না
0: মোক পূৰাবৰ বাবে তই কিমান

0: ওলাল গৈ এহ কথাত কথা ওলাই গৈ থাকে। ৰহ মই চাহ পানী এটোপা আনোগৈ।
1: ভালকৈ ধৰ, হাউলি নিদিবি। গোটেই দিনটো ইয়াত লুকাই থাকোঁতে ভূত বিয়া হৈ পাহৰিলোঁ।
2: অকণমান নমাই দেখা মই, তই ভাগৰি পৰিছ। মোৰ বিষটো বেছি হৈ আহিছে, অকণমান নমাই দে।
1: ৰাবি
2: তোৰ ভাগৰ লাগিছে ইনাম। আমি বহুত পাত আহিলোঁ নহয়নে?
1: সিহঁতে আমাক সতকা ইয়াত বিচাৰি উলিয়াব নোৱাৰে। ঐ চাওঁ ভৰিটো দে, ভালকৈ বেণ্ডেজটো বান্ধি দিওঁ। ৰহ গুলি সোমাই আছে, তেজখিনি বন্ধ কৰিব লাগিব।
2: পাতে পাতে তেজ পৰি আহিছে নেকি?
1: পাতে পাতে তেজ হা? যদি পৰিছে, ঐ যদি সিহঁতে তেজৰ টোপাল অনুসৰণ কৰি আমাক বিচাৰি আহে
2: চাইনা।

0: গুলি সোমাই আছে, তেজখিনি বন্ধ কৰিব লাগিব।
1: পাতে পাতে তেজ পৰি আহিছে নেকি?
0: পাতে পাতে তেজ যদি পৰিছে, যদি সিহঁতে তেজৰ টোপাল অনুসৰণ কৰি আমাক বিচাৰি আহে,
1: চাই নামা মোৰ বাবে তেওঁ ধৰা পৰিব নোৱাৰ। তই তই যাকৈ কাম বহুত আছে,
0: সেই কথা তই মোক মনত পেলাই নিদিলেও হ'ব সাগৰ। চাওঁ ভৰি কণ্ঠিলা কৈ থওঁ, আমাৰ আমাৰ সংগ্ৰামৰ প্ৰয়োজনত যদি মই তোক ইয়াত এনেকৈ এৰি থৈ পলাই যোৱাটো প্ৰয়োজন বুলি ভাবোঁ, নিশ্চয় যাম। হেই চাওঁ ভৰিটো আৰু অকণমান মেলি দে,
1: বৰ কষ্ট পাইছো,
0: দিগদাৰ নকৰ। চা পুলিচ আমাৰ পিছে পিছে আছে, এসময়ৰ আমাৰ সতীৰ্থই সিহঁতক বাট দেখুৱাই দিছে।
1: নাম গোটেই কথাখিনি আমি আকৌ এবাৰ ভাবি চাব হ'ল। আমি যেতিয়া দুৰ্বল হৈ আহিছো, এই সত্য গোপন কৰি কি লাভ আছে? না যুঁজৰ পথাৰত আমি এনেদৰে কিমান দিন থিয় হৈ থাকিম?
0: তই বাৰে বাৰে এই কথাবোৰ কিয় কৈ আছ?
1: যি অনুভৱ কৰিছো তাকেই কৈছো।
0: মোৰ অনুভৱ হৈছে তোৰ লগতো বিচ্ছেদ হ'বলৈ বোধ কৰোঁ আৰু বেছিদিন নাই। পাকে প্ৰকাৰে তই অস্ত্ৰ এৰি পেলোৱাৰ কথা কৈছ, হা?
1: এটা কথা অস্বীকাৰ কৰি ভুল হ'ব যে আমি জানি শুনি নিশ্চিত মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছো। ইয়াক আত্মহত্যা বোলে।
0: সংগ্ৰামৰ প্ৰয়োজনত আত্মজাহ, আত্মহত্যা সাধাৰণ নিয়ম।
1: তই তই মোৰ কথাখিনিক উপলব্ধি কৰা নাই।
0: তই পৰোক্ষে ক'ব খুজিছ, কিছুদিনৰ কাৰণে আমি হাতৰ বন্দুক ৰজা ঘৰত জমা থওঁ, তাৰপাছত সময় আহিলে তেওঁলোকৰ পৰামৰ্শ লৈ বিপ্লৱ কৰিম।
1: তই মোক ব্যংগ কৰিছ?
0: নাই কৰা। এই পৰিস্থিতিত হয় আমি যুঁজিব লাগিব, নহয় মৰিব লাগিব, তাৰ মাজত অইন কোনো কথা থাকিব নোৱাৰে।
1: কিন্তু আমাৰ এসময়ৰ সতীৰ্থই আজি আমাৰ বিৰুদ্ধে গৈছে কিয়? সেদিন তোক সত্যকামে এই বাটলৈ লৈ আনিছিল, তোৰ আপাজনে তেতিয়া মৃত্যুৰ লগত যুঁজিছিল, তোৰ আম্মাই অসহায় হৈ ঘৰ মাটি বন্ধ কৰি দিছিল, তই সত্যকামৰ লগত ঘৰ এৰি গুচি আহিছিলি। সেই সত্যকামে আজি আমাৰ বিৰুদ্ধে পুলিচক পাত দেখুৱাই দিছে। কিয় এনেকুৱা হৈছে? কিয় হ'ব? ক'ৰবাত ক'ৰবাত আমাৰ ভুল হৈছে, ভুল হৈছে।
0: আমাৰ এচামৰ দোষ সিহঁত আদৰ্শত দৃঢ় নহয়, লক্ষ্যৰ প্ৰতি উচৰ্গিত নহয়।
1: কিয় নহয়? কিয় হ'ব পৰা নাই? কিয় আমাৰ আদৰ্শ?
0: আমাৰ একালৰ সতীৰ্থই আজি আমাৰ এই ধ্বংস বিচাৰিছে।
1: বিচাৰিছে কিন্তু কিয়? আমাৰ কি সিহঁতৰ ধ্বংস বিচাৰে নাই? কওঁ নাই বিচৰা? আমি যেনেকৈ ক্ষমে ক্ষমে মৃত্যু আশংকাত সেই উঠিছো, সিহঁতো সেইদৰে আমাৰ বাবে মৃত্যু আশংকাত আমাৰ ক'ৰবাত ভুল হৈছে।
0: মই এতিয়াও সবল, দৃঢ়, আশাবাদী। মোৰ আব্বাজান নাই, আম্মাৰ এটি কংকাল আছে, ককাইটি মোৰ বাবে পলিয়াৰ দৰে হৈছে। সকলো জানিও মই এই আশা আশাৰে আগবাঢ়িছো, বিপ্লৱৰ বাটেৰে আগবাঢ়িছো।
1: আৱেগিক তই হৈছ,
0: তই তই হৈছ, তই তোৰ মাৰ কথা ভাবিছ, তই তোৰ লেখাৰ কথা ভাবিছ, তোৰ প্ৰেমিকা লেখাৰ কথা, হয়নে নহয় ক? এইবোৰে তোক দুৰ্বল কৰিছে।
1: এৰা মই মানুহ।
0: কিন্তু তই সৈনিক, তই বিদ্ৰোহী।
1: কিন্তু মই মানুহ।
0: তই মানুহ হ'বৰ কাৰণে সৈনিক হৈছ, তই এতিয়াও মানুহ হোৱা নাই।
1: মানুহ হৈ মই জন্ম লৈছো, প্ৰথমে মই মানুহ, তাৰপিছত সৈনিক।
0: ভুল কৰিছ, তই ভুল কৰিছ, তোৰ নিজৰ মাজত দ্বন্দ্ব হৈছে।
1: হেৰা হেৰা মই মই নিজৰ লগতো দিছো। পুলিচৰ কুকুৰ, তই যা পোৱা
2: হে দয়াময়। আ কোন?
1: দুৱাৰখন খোলকচোন, হেৰি দুৱাৰখন খোলকচোন।
2: কোন?
1: মইহে।
2: কোন মই?
1: মই অজয়ৰ বন্ধু।
2: মইনাৰ বন্ধু? ৰ'বা।
1: দুৱাৰখন বন্ধ কৰি দিয়ক।
2: কোন তুমিহে?
1: পানী গ্লাছ দিয়কচোন, মই অজয়ৰ বন্ধু, কলেজত একেলগে পঢ়িছিলোঁ। পানী গ্লাছ, পানী গ্লাছ, বিয়াহত পানী।
2: ৰ'বা দেই, গুৱাহাচোন নহা, ঘটিতে পানী আছে
1: দিয়ক।
2: তোমাৰ নামটো কি বোপাই?
1: মোৰ নাম হেৰি বাইদেউ, ৰ'ব।

0: তার মানে তুই ইউটিউব গোল, মই তোক রাখিব নোৱাৰো দে বোপাই।
1: অ বাইদেউ, আপুনি মাথোন কথা পাতিছে, ভোকত মোৰ বিয়ত যাওঁ যাওঁ অৱস্থা, গুলি লগ ভৰিটোত বিষ।
0: গুলি? ভৰিটো গুলি লাগিল?
1: পুলিচৰ বাইদেউ, পুলিচৰ পুলিচৰ গুলি লাগিছে।
0: ডকাই, মোৰ ঘৰতে থাকিব নোৱাৰো দেই বোপাই, মই এতিয়া চিঞৰি দিম।
1: জানে জানে মই মানুহ মাৰিছো, চাৰিটা মানুহ, চাৰিবাৰ ভিতৰলৈ বনক, ভিতৰলৈ বনক।
0: মই
1: আপোনাৰ গুলি নচলাওঁ।

0: ৰাতিপুৱা কি প্ৰগ্ৰেম কৰিছিলা? মায়াজী মতন আছিল, আমি 4 বজাতে যাম বুলি কোৱা নাছিলো।
1: এ সময় নহ'ল,
0: অলপ আগতে পাপাই ফোন কৰিছিল।
1: অফিচৰ পৰা ময়ো ফোন কৰি জনাই দিছো যে আজি যোৱা নহ'ব।
0: কিয়?
1: এতিয়াও ওলাই যাবলৈ মন যোৱা নাই।
0: এইবাৰ তুমি তোমাৰ গাঁৱৰ ঘৰৰ পৰা ঘূৰি অহাৰ পিছত কিবা ভাবি থকা হৈছা, কি হৈছেনো?
1: কৈছিলোৱে দেখোন, বাইদেউক অকলে গাঁৱৰ ঘৰখনত এৰি আহি ভাল লগা নাই। লিজা, তাইকো ইয়ালৈ লৈ অহাৰ কথা ভাবিছো।
0: ইয়ালৈ মানে?
1: ইয়ালৈ মানে ইয়ালৈ, অন্য কি বেলেগ মানে আছে?
0: আরে তোমার বাইদেউরাক ইয়াত আমি রাখিবাহি, তুই বুলিয়া হৈছা নেকি? এই সৰু ঘৰটোত
1: অসুবিধা হব।
0: হব, মোৰ সুবিধা অসুবিধাৰ কথা বাৰু এৰিবে, তেখেতৰ নিজৰ অসুবিধা হব। হেৰা, কেৱল আবেগতে কিছুমান কাম নকৰিবাচোন।
1: লিজা, মোৰ বাইদেউৰ সুবিধা অসুবিধাৰ কথা মই তোমাতকৈ যে বেছি বুজি পাওঁ সেই কথা ক'ব লাগিব নেকি? চাওঁ, পানী গিলাচ দিয়াচোন।
2: মই যদি দয়া কৰে এনেকুৱা জলপান আৰু জাতিলাও বিলাহীৰে ৰন্ধা মাছৰ টেঙাকণ আকৌ খাবলৈ আহিম বাইদেউ।
3: মই নাই বুজিছ, মই যিহকে দিওঁ তাকেই তৃপ্তিৰে খায়।
2: অজয়ক তুমি খুব মৰম কৰা নহয়নে বাইদেউ?
3: মই দেখোন কৈছোৱে, তাৰ বাহিৰে মোৰনো আৰু আছে কোন?
2: মোৰ কথা তোমাৰ মনত থাকিবনে বাৰু?
3: থাকিবতো, এই ভৰিত সেই ঘাঁহ টুকুৰা লৈ আজি 7 দিন আগতে তই ৰাতিখন যেনেকৈহে ওলাইছিলি, আৰু সেই সৰু বন্দুকটো দেখুৱাই মোক যেনেকৈহে ভয় দেখুৱাইছিলি, তাৰপিছত কেঁচুৱাই মাকৰ ওচৰত কন্দাৰ দৰে যেনেকৈহে কান্দিছিলি, সেইবোৰ কথা মনত নপৰাকৈ থাকিব দে।
2: চেঙাতেল দিদি, তুমি মোক ঘাঁহ টুকুৰা শুকুৱাই দিলা, আজি এতিয়া মই যাবলৈ ওলাব পৰা হ'লো। কিন্তু যোৱাৰ আগতে এষাৰ সঁচা কথা কৈ যাব খুজিছোঁ বাইদেউ, অজয়ক মই চিনি নাপাওঁ।
3: হে, কি ক'লি?
2: অঁ, আমি সমবিশেষে মিছা কথা ক'বলগীয়া হয়, দুখ মই জানি শুনি কৈছোঁ। তোমাৰ অভিশাপো মোৰ আশীৰ্বাদ হ'ব, অভিশাপকে দিয়া বাইদেউ।
3: মই তোৰ কথা বুজা নাই, মাথোন বুজিছোঁ তই কিবা এটা বিচাৰি ফুৰিছ, তোৰ মংগল হওক। এই ইয়াতে তামোল দুখনমান বান্ধি দিছোঁ ল
2: বাইদেউ।
3: হৰি হৰি, এই মোক মোক সেৱা কৰিব লাগেনে?
2: মই আহোঁ বাইদেউ। হা, পুলিচ
3: মই গৈ সিহঁতক কম বোলো, তই বৰ ভাল
2: লোৱা।
4: কৈছো
2: নহয়, তই নুখুলিব।
4: আগৰ দত্ত ওলাই আহ, আপোনাৰ শেষ বাৰৰ বাবে কৈছো, 1, 2, 3
3: সেইফালে তই কি কৰ?
4: 5, 6, 7, 8, 9
3: আপোনালোকে কি চাই চাওকহি?
1: মানুহটো কলৈ গল?
3: আছিল সোঁফালে দিয়ে গলগে। পাপা আহিছা?
5: অজয় কত?
3: হেয়া পাপা আহিছে। কি হল পাপা, তোমাক অলপ বেলেগ যেন লাগিছে দেখোন, কৰবাত কিবা গণ্ডগোল আছে নেকি?
5: অ পাপা, শুনা অজয়, এইমাত্ৰ এটা মেছেজ পালো, কালি নিশা তোমাৰ বাইদেউৰাক এৰেষ্ট কৰি থানালৈ নিছে।
1: কি?
5: সাগৰ দত্ত নামৰ এক্সট্ৰিমিষ্ট এটাক।
1: কি কৈছে পাপা?
3: অ' গড,
5: মই ইতিমধ্যে বকুল থানা এছ পিক ফোনেৰে জনাই দিছো, তেখেতক যেন কোনো ধৰণৰ বেয়া ব্যৱহাৰ নকৰে। কেছটোৰ ডিটেইলছ অৱশ্যে মই পোৱা নাই, আমাৰ ইয়াৰ কেছ হোৱা হ'লে মই জামিনৰ ব্যৱস্থা কৰিব পাৰিলোহেঁতেন। বাৰু, যিখিনি পাৰো মই কৰিম।
1: মই এতিয়াই যাম পাপা, গাঁৱলৈ যাম।
5: তুমি ইম'চনেল নহ'বা, ছিনিয়ৰ এছ পি হিচাপে ৰাজ্যখনৰ সকলোৱে মোক মানে, যি কৰিব লাগে মই কৰিম।
3: কি সাংঘাতিক কথা
1: পাপা, মই টেক্সি এখনকে লৈ এতিয়া যামগৈ, এতিয়াই।
3: কিন্তু পাপাই
1: মোক একো বুজাবলৈ চেষ্টা নকৰিবা, বাইদেউক উলিয়াই আনিব নোৱাৰালৈকে মই ঘূৰি নাহোঁ।
5: কিন্তু তুমি এজন ৰেছপনচিবল অফিচাৰ, এনেকৈ
1: বাইদেউতকৈ মোৰ চাকৰি ডাঙৰ নহয়।

0: বাইদেউ ইমান এটা সাংঘাতিক কাম কৰিব নালাগিছিল।
1: কি কাম, কি সাংঘাতিক কাম কৰিলে? বাইদেউ উগ্ৰবাদী, সেইটোকে তুমি ক'ব খোজা? মোৰ বাইদেউ সহজ সৰল গাঁৱৰ মানুহ, ৰাজনীতি বুজি নাপায়, বিদ্ৰোহী কূট কৌশল বুজি নাপায়।
2: মস্কিল হ'ল সেইটোৱে, গাঁৱৰ মানুহৰ সৰলতাৰ সুযোগ লৈ সিহঁতে সকলোৰে দুৰ্গতি আনিছে।
1: মই আহোঁ পাপা।
2: অজয়,
3: এতিয়া দেখিলি নহয় কণ, সেইজনীৰ স্বভাৱৰ কথা গম পালি নহয়? আৰু দেখা ল'ৰা এটা আনি এসপ্তাহ ৰাখিলেহি, তাইৰ কাৰণে গাঁৱত আহি পুলিচ সোমালহি। চি চি চি চি
4: দাইটি, আমাৰো কেতিয়া কেনেকৈ লতি ঘটি হয় ঠিক নাই দেই, দেশৰ অৱস্থা বেয়া।
3: ই আচলতে তাইৰ স্বভাৱ বেয়া, মই মেল চপোৱাৰ কথা ভাবিছোঁ, বুজিছ? তাইক এঘৰীয়া কৰিব লাগে, এনেকুৱা স্বভাৱৰ কাৰণেই তাই ফুলতে বাঢ়ি হ'ল, বুজিছ?
4: তেনেকৈ ক'ব নাপায় নহয় দাইটি।
3: কিয় নাপায়, হে কিয় নাপায়, হে কম অপমান কৰিলেনে মোকেই কচোনে? ফালক বুলি মই তাইৰ হক চিন্তা কৰিছিলোঁ। ওলোটাই তাই দেখিলি, হে দেখিলি, ঈশ্বৰৰ বিচাৰ দেখিলি?
4: এইবিলাক কথা মাজলৈ আকৌ ঈশ্বৰক নোৱানে কিয় হে দাইটি? অঁ মই পিছে আহোঁহে।
3: মেল কিন্তু মই চাপাম দেই, কণ কৈ থলোঁ।
4: লাভ একো নহ'ব দাইটি।
3: কিয়?
4: ভায়েকে আহি সুভদ্ৰাৰ থানাৰ পৰা মোক ওলাই নগাঁৱৰ নিজৰ লগলৈ লৈ গ'ল, এতিয়া উদং ঘৰটোহে আছে।
3: কি কৰি সুভদ্ৰা ইয়াত নাই?
4: ভায়েকৰ লগত গ'ল।
1: তই মন মাৰি নাথাকিবি, বুজিছ ভাইটি? যি হ'ল হৈ গ'ল, এইবোৰ কথা তই বুজি নাপাওঁ, চাৰিওফালে খেলিমেলি হৈছে। গাঁৱৰ ঘৰত অকলে থাকিলে তোৰ মন বেয়া লাগে বুলি মই তোক ইয়ালৈ লৈ আনিলোঁ, অথচ তই মন বেয়া কৰি আছ। ইয়াত তোৰ কিবা অসুবিধা হৈছে নেকি?
5: বৰ সুখত আছোঁ মই, না বৰ সুখেৰে আছোঁ, বন বুলিবলৈ গোটা এগছো নাই, খাইছোঁ আৰু শুইছোঁ।
1: চাহ ভাইটি, গাঁৱত সেই কেৰেণীয়ে তোক জুলুম কৰি থাকিব, ইয়াৰোপৰি আকৌ যদি কিবা অঘটন ঘটে, আকৌ যদি ৰাতি বিয়লি কোনোবা আহি ঘৰ সোমাহি, তেতিয়া মোৰ অৱস্থাটো কি হ'ব ভাবিছাচোন?
5: মই কি দুখ কৰিছিলোঁ, মোক সিহঁতে কিয় নিছিল? পুলিচ দেখুৱাবলৈ আহিছে, মোক পেৰি পেৰি সুধিছে ল'ৰাটো আৰু তাৰ লগৰবিলাকৰ বিষয়ে মই কি জানো? পুলিচ দেখুৱাইছে।
0: পুলিচে নিজৰ কাম কৰিছে?
5: এ তুমি ফেক কৰি নামাতিবা, হে পুলিচে নিজৰ কাম কৰিছে, দেখিছোঁ দিয়া কিডাল নিজৰ কাম কৰিছে, দেউতাৰ পুলিচ বাবে তোমাৰ গাত লাগিছে হ'ব পাৰে।
1: আশা, তই মনে মনে থাকচোন ভাইটি, লিজাৰ দেউতাক নোহোৱা হ'লে তোক মুকুলাই অনাই দিগদাৰ হ'লহেঁতেন, আৰু লিজাৰ দেউতাক থাকে ইয়াত, তোক বেয়া ব্যৱহাৰ কৰাবোৰ হ'ল।
5: এ থ থ, ইয়াৰ পুলিচ তাৰ পুলিচ বুলি কোনো বেলেগ কথা নাই দেই, ডিব্ৰুগড় ফেটিসাপ আৰু এইখন ঠাই ফেটিসাপৰ মাজত কিহৰ ভেদটো আছে? অ সাপ সাপেই।
1: ৰচোন ভাইটি, অ ভাইটি, মোৰ কথা শুনচোন,
0: খঙেৰে ভিতৰ সোমাল দেখোন।
1: মনটো তাই বেয়া হৈ আছে লিজা, তাই মনটো বুজিবলৈ চেষ্টা কৰিব।
5: গাটো তিয়াব নালাগে নে? তোমাৰো দেখিছো বোৱাৰী, নিয়ম কাৰণে একো নাই দেই,
0: আমি এনেকৈয়ে চলো বাইদেউ।
1: লিজা, চাওঁ তোমাৰ হাতত পাঁচটকীয়া নোট দুখন হ'বনে? অ কি হ'ল বাইদেউ, এতিয়া ইয়াত মন বহিছেনে?
5: ভাল লগা নাই অ, এই কথা কাণ্ডবোৰ ভাল পোৱা নাই, এই কিবা সজা এটাৰ ভিতৰত সোমাই থকা যেনহে লাগিছে।
1: এ তই এটা কাম কৰিবি বুজিছ বাইদেউ, বাবুলকে লগত লৈ বাটে বাটে অলপ ফুৰিবি, ভাল লাগিব।
5: এ নোৱাৰো দেই, এই বাট ঘাটবোৰ কিবা একে একে লাগে, তে ধাৰ বাট উৱা দিহে নাপাওঁ। এ কালি অকণমান এনেই সৌখিনকে ওলাই গৈছিলোঁ নহয়, তাতে খেলি মেলি লাগি গ'ল।
1: এইয়া সেইকাৰণে মই তোক বাবুলক লগত লৈ যাবলৈ কৈছোঁ।
0: সেয়া পাঁচটকীয়া এখনহে আছে, এয়া দুটকীয়া দুখন।
1: হ'ব দিয়া হ'ব দিয়া, বুজালি যা, বাইদেৱে ইয়াত মুকলি পথাৰ নৈ বিল বিচাৰি নাপায়, বেয়া পাইছে। বাবুলক ক'বা বাইদেউক মহামায়া বিলৰ ফালে লৈ যাব, অকণমান মুকলি বতাহ পাওঁ।
0: বিল দেখি মাছ মাৰিবলৈ নামি নগ'লেই হয়, আমাৰ মান সন্মানৰ কথা আছেতো।
5: এ চালানী মাছ খাই মোৰ হ'লে কিবা সেই ৰবৰ চুবোৱাৰ দৰেহে লাগে দেই। হে বাবুলক।

0: ঔটেঙা আনিবলৈ কৈছিলোঁ। ৰচোন ৰ, কি আনিছে মই চাই আহোঁগৈ।
1: নিজা বাইদেউক মাছ মৰা কথাৰে তুমি হাঁহিলা, মান সন্মানৰ কথা ক'লা, কিন্তু এটা কথা মনত ৰাখিবা যে বাইদেউৱে মাছ মাৰি মাছ বেচা পইচাৰেহে মই আজি এই অৱস্থালৈ আহিছোঁ। কথাষাৰ মনত ৰাখিলে ভাল পাম।
2: লেখা,
3: হা তুমি
2: লেখা, জুৰিপথ অকলে অকলে তুমি
3: বিশ্বাস কৰা, তোমাৰ কথাই ভাবি আছিলোঁ, কিন্তু তুমি ইয়াত
2: পলৰীয়া অঘৰী জীৱন য'তে ত'তে ওলাব পাৰে।
3: আজি তুমি মোক এটা কথা ক'ব লাগিব।
2: কেৱল প্ৰেমৰ কথা নুসুধিবা, আমাৰ যৌৱন আছে প্ৰেম নাই, হৃদয় আছে স্নেহ নাই, ভাষা আছে প্ৰকাশ নাই।
3: মুখখন এৰা সাগৰ, তুলুঙা নাৱত উঠি ধুমুহাত উত্তাল হৈ পৰা সাগৰ পাৰ হ'বলৈ চেষ্টা নকৰিবা। এবাৰ তুমি তোমাৰ পৰিয়ালটোৰ কথা ভাবা, মোৰ কথা ভাবা, মই কিয় এই নিৰ্জনতা বিচাৰি ইয়াত বহি আছোঁ, এবাৰ এবাৰ সেই কথা ভাবা।
2: মোক দুৰ্বল নকৰিবা লেখা।
3: মই জানিছিলোঁ তুমি মোৰ ওচৰলৈ এদিন আহিবা, আহিবই লাগিব, কাৰণ তুমি হৃদয় থকা মানুহ।
2: বিপ্লৱী দৃঢ়তাৰ উমান তুমি পোৱা নাই লেখা।
3: তোমালোকে হত্যা কৰিছা, নিৰ্বিচাৰ হত্যা, অপহৰণ কৰিছা, নিৰ্দোষ মানুহে তোমালোকৰ বাবে যিহেতু ভুগিছে, বন্দুক দেখুৱাই তোমালোকে ত্ৰাসৰ সৃষ্টি কৰি জনসমৰ্থন লভিছোঁ বুলি গৌৰৱ কৰিছা, যি তোমালোকৰ বাটেদি যাব নোখোজে বা তোমালোকৰ বিৰোধিতা কৰিছে তাক গুলিয়াই দিছা, এয়ে কি বিপ্লৱ?
2: তুমি জানি থোৱা যে আমিও অপহৃত, আই বোপাই প্ৰেয়সীৰ পৰা আমাক অপহৰণ কৰা নাই।
3: ডাঙৰ ডাঙৰ কথা মই নাজানো, কিন্তু এটা কথা মই সজোৰে ক'ব খোজোঁ, উদ্দেশ্য তোমালোকৰ যিমানেই সৎ নহওক কিয় বাট তোমালোকৰ শুদ্ধ নহয়।
2: তুমি ভাবিছা তোমাৰ কথা শুনি মই মোৰ আদৰ্শৰ বাদত দুৰ্বল হৈ পৰিম?
3: আদৰ্শ বুলিও তোমালোকৰ কিবা কথা আছে নেকি?
2: যুঁজত শত্ৰু সেনাক হত্যা কৰিব পৰাৰ নাম বীৰত্ব।
3: নিৰস্ত্ৰজনক হত্যা কৰাজনক বীৰ নুবোলে, বোলে কাপুৰুষ।
2: ৰাখা,
3: গুলিয়াবা, মাৰা তোমাৰ বন্দুকৰ গুলিটো, মাৰা মোৰ বুকুত, পাৰিবা? নোৱাৰা, কাৰণ মোৰ প্ৰতি তোমাৰ ভালপোৱা আছে, মই তোমাৰ হৃদয়ৰ আপোন, তুমি তোমাৰ আপোনজনক হত্যা কৰিব নোৱাৰা, কিন্তু আনৰ বুকুৰ পৰা আপোনজনক কাঢ়ি নিব পৰা নিৰ্মমভাৱে, ইয়াৰ নামেই বিপ্লৱ, নহয় আদৰ্শ বিপ্লৱ? বাহ বাহ,
2: প্লিজ প্লিজ লেখা, তুমি মনে মনে থাকা।
3: যদি মনে মনে নাথাকো, মনে মনে থকাৰ সময় পাৰ হৈ গ'ল, বন্দুকৰ ট্ৰিগাৰ টিপি সকলোৰে মুখ বন্ধ কৰিব পাৰিম বুলি যদি ভাবিছা, ভুলকৈ ভাবিছা।
2: মনে মনে থাকা, কোনোবা আহিছে, মই আহিলোঁ।
3: শুনা শুনা মোৰ কথা, আপুনিনো কোন?
4: হা নক'বা আৰু, ঘৰতে সোমাই সোমাই আমনি লাগিলে, বোলো বাবুলক লগত লৈ অকণমান বাট পথবোৰে চাই আহোঁগৈ।
3: কোন বাবুল?
4: বন কৰা ল'ৰাহে, মোৰ ভাইটো থাকে নহয় ইয়াত, হাকিম, তাৰ ঘৰলৈ আহিলোঁ, বৰ বেয়াহে, টাউনত বৰ বেয়া, সেইবাবে তাক বোলো বলচোন এই ক'ৰবাত নৈ বিল জান জুৰি আছেনে নাই চাই আহোঁগৈ, গাঁৱৰ মানুহ বুজিছা, সেইবোৰ নেদেখিলে থাকিবই নোৱাৰোঁ। এই জুৰিটোত মাছ আছেনে বাৰু?
3: ক'ব নোৱাৰোঁ।
4: এ কিনো ক'ব পাৰাহে, ৰ'বা মই নিজেই চালেই গম পাম, নহয় ৰ'বা,
3: সেইফালে নাযাব, এইকেইদিন বৰষুণ পৰি মাটি কোমল হৈ আছে। মই কি কৰোঁ? সাগৰ সাগৰ, মানুহ এগৰাকী জানটোত পৰি গৈছে, পাৰৰ মাটি খহি গ'ল, তুলি আনা, মাজলৈ গুচি যাব, তললৈ সোমাই গৈছে সাগৰ।
1: কথাবোৰ ভালকৈ নোকোৱা কিয়?
5: আৰুনো ভালকৈ ক'বলৈ কি আছে, বাবুলক লগত লৈ বাইদেউখিনিৰ পৰা ওলাই গৈছিল, বাবুলে আমাৰ বাইজনীৰ ঘৰত সোমাই তাইনো যোৱা দুদিন কিয় কামলৈ অহা নাই খবৰ কৰিবলৈ গৈছিল, তেনেতে বাট পথ ভুল কৰিয়ে নেকি বাইদেউ কেনিবা গ'ল।
1: কি বাবুল, আ বাবুল,
5: সি বাইদেউক বিচাৰি আকৌ গৈছে।
1: ৰ'বা মই যাওঁ।
5: তুমি কেনি যোৱা?
1: আহা কৈছোৱে দেখোন বাইদেউক বিচাৰি।
5: পাপাৰ জীপ যেন লাগিছে, হয় হয় সেয়া পাপা, আৰু আৰু
1: কি হ'ল
5: চোৱাচোন চোৱা।
1: পাপা কি হৈছে, লগত ইমানবোৰ চিপাহী চন্তৰি লৈ
6: এতিয়া মই যি যোৱাই ঘৰলৈ অহা নাই, সাগৰ দত্ত ক'ত?

0: সাগৰ দত্ত
1: মানে পাপা সেই এক্সট্ৰিমিষ্টটো
2: মই দুখ পাইছো মোৰ জি জোৱাৰ ঘৰ চিপাহীৰে সেৱা কৰিবলগীয়া হত সাগৰ দত্তৰ প্ৰেমিকা লেখাক এৰেষ্ট কৰা হৈছে তাইৰ মুখে গম পালো তোমাৰ বাইদেউক সাগৰ দত্তৰ লগত লৈ এইফালে আহিছে
0: মোৰ ইয়াত কোনো সাগৰ দত্ত নাই
2: অজয় এদিন থানাৰ পৰা তোমাৰ বাইদেউক আনিবলৈ মই আগভাগ লৈছিলোঁ আজি এই সত্যত উপনীত হৈছোহি যে তোমাৰ বাইদেউৰ লগত সাগৰ দত্তৰ এটি সম্পৰ্ক আছে
0: হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে
2: মাতা তোমাৰ বাইদেউৰ
0: কিন্তু তাই এতিয়া ঘৰত নাই
3: দেখোন বজপাত পৰা মানুহৰ দৰে থৰ বাহিৰত সেইগাল পুলিচ অ চাচোন চা কাপোৰ সাজ তেনেই লেতেৰা হ'ল বোকা লাগিলে এ সলাই আহল তিতিলে গোটেইখন
0: বাইটি তই সাগৰ দত্তক চিনি পাৱ
3: অ তাৰ নাম অনন্তহে তহঁতবোৰে সাগৰ সাগৰ কিয় বোল কিবা থানাটো দেখোন পুলিচে আপুনি দেখোন ধমকি দি কথা কৈছে
2: কওক সেই সাগৰ দত্ত আই মিন অনন্ত ক'ত
0: বাইদেউ কেনেকে জানিব
2: অজয় মই আকৌ মনত পেলাই দিছো মই এটি জোঁৱাইৰ লগত কথা পতা নাই মই ডিউটিত আহিছো কওক সাগৰ দত্ত ক'ত
3: চকু ৰঙা কৰি কথা নুসুধিব দেই ইছ পুলিচ দেখ
2: মই সুধিছো সাগৰ দত্ত ক'ত
3: মোৰ কাষৰতিৰ তলত কথা সোধা ধন চোৱাচোন
2: আপুনি ক'বলৈ নকয় সাগৰ দত্ত ক'ত
0: তাই কেনেকে জানিব
2: অজয় মোক মোৰ কাম কৰিবলৈ দিয়া তুমি ক'ব খোজা নেকি যে তোমাৰ বাইদেউৰে পৰিকল্পিতভাৱে সাগৰ দত্তক লগ পোৱা নাই
0: পৰিকল্পিতভাৱে মানে
3: জোকাই নল'ব দেই মুখ মোৰ বেয়া ভোহাৰি পেলাম মিটিৰ চিটিৰ নেমানি
2: আপুনি ইয়াৰ আগতে কেতিয়াবা এনেকৈ ওলাই গৈছিল
3: বাট ঘাটকে চিনি নাপাওঁ
2: আজি হঠাৎ ওলাই যাবলৈ মন গ'ল কিয়
3: মন গ'ল গ'ল
2: আৰু আজিহে সাগৰ দত্ত আপোনাৰ ওচৰ পালেহি বাহ কি নাটক
3: পেংলাই নকৰিব দেই
2: আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক
0: ক বাইদেউ ক কিবা যদি জানো কৈ দে
2: মই জানো ইমান সহজে নকয়
0: কৈ দে কৈ দে কৈ নিদিলে তোক মই
3: মই না তই মোক মাৰি পেলাবি নেকি হা মাৰি পেলা পুলিচৰ হাতত মৰাতকৈ তোৰ হাতত মৰিলে সৰগলৈ যাব পাৰিম মাৰ অ বোপাই মাৰ মাৰ মোক মাৰি পেলা মোক মাৰি
4: এইয়ে তোৰ সেই সিদ্ধান্ত
5: এৰা
4: কিন্তু মনত ৰাখিবি যে জীৱনৰ শেষ দিনলৈকে যুঁজ কৰিবৰ কাৰণে শপত খাইছিলি
5: শত্ৰুৰ লগত যুঁজ মই এতিয়াও দিছোঁ যুঁজি যাম কিন্তু অনাহকতে হত্যা অপহৰণ লুট কৰিবলৈ মই যাব নোৱাৰোঁ এছপিক ঠাণ্ডা কৰিবলৈ তহঁতে অজয়ক অপহৰণ কৰিবলৈ মোক আদেশ দিছ কি দুখ কৰিলে অজয় কি দুখ কৰিলে লিজাই কি দুখ কৰিলে সেই সহজ সৰল বায়কজনী
4: কোনো যুক্তি কোনো প্ৰতিবাদ নালাগে সময়ৰ ক্ষেত্ৰত সৈনিকে মাথোন আদেশ পালন কৰে শুন তই তোৰ দায়িত্ব পালন কৰিব লাগিব যথাস্থানত গাড়ী সাজু থাকিব তই নিৰ্দেশমতে কাম কৰিব লাগিব
5: যদি সেই কাম নকৰোঁ অকস্মাতে তহঁতে এনেকুৱা একোটা পৰিকল্পনাৰে
4: মনত ৰাখিবি লেখা এতিয়া জেলত তাদাত বন্দী এছ পি হাজৰিকাৰ ওচৰত আমি পণবন্দী ৰাখিম তেওঁৰ জোঁৱাই একক আমাৰ দাবী হ'ব লেখা প্ৰমুখ্যে আমাৰ সংগঠনৰ পাঁচজন বন্দীক মুকলি কৰি দিব লাগিব লেখা মুকলি হৈ অহা তই নিবিচাৰ
5: তই তই ক্ষীণ লোকক অঘল খটুৱাইছ ইনামুল লেখাৰ কথাৰে তই মোক বিপথে নিব খুজিছ অঁ প্ৰয়োজনত মই চাৰেণ্ডাৰ কৰিম কিন্তু মোৰ আত্মীয় সঞ্জন কিংবা প্ৰেমিকাৰ মুক্তিৰ বিনিময়ত নহয় জীৱনটোক অপমৃত্যুৰ পৰা ৰক্ষা কৰিব খুজিছোঁ মই যথাৰ্থ আদৰ্শ আৰু ত্যাগৰ বাটেৰে গৈ বৰ্বৰ শক্তিৰ সন্মুখীন হ'ব পৰাকৈ মই শক্তি গোটাব খুজিছোঁ
4: সাগৰ বহুত নিশা আমি দুয়োটাই দুৰ্গম বাটৰ লগৰীয়া আছিলোঁ একেখন কাঁহীৰ ভাত দুয়োটাই খাইছিলোঁ তই হিন্দু নাছিলি মই মুছলমান নাছিলোঁ আমি মানুহ আছিলোঁ কিন্তু বুজিছোঁ তই বাটৰ পৰা পিছল খাইছ
5: ইনামুল মোক এটা কথাৰ উত্তৰ দে মধ্যবিত্ত ভোক লালসৰ পৰা আমি মুক্ত হ'ব পাৰিছোঁ ক
4: সাগৰ
5: নাই পৰা আমাৰ নেতাই চৌখিন জীৱন যাপন কৰিছে আমি আমাৰ সতীৰ্থ হেৰুৱাইছোঁ দিনে দিনে একোটি যৌৱন হেৰাইছে স্বীকাৰ কৰ ইনামুল স্বীকাৰ কৰ ক'ৰবাত ক'ৰবাত আমাৰ ভুল হৈছে কথাবোৰ ভুলি আহিছা
4: প্ৰয়োজন বোধ কৰা নাই আমি প্ৰচণ্ড শক্তিৰে শত্ৰুক আক্ৰমণ কৰিব লাগিব সেয়াই শেষ কথা
5: আকৌ সেই লম্ফ জম্ফ অৰ্থহীন চিঞৰ বাখৰ ইনামুল ইনামুল বল বল আমি অস্ত্ৰ এৰি মানুহৰ মাজলৈ যাওঁ তেওঁলোকে কি বিচাৰে তাৰ বুজ লওঁ আবেগেৰে নহয় যুক্তিৰ কথা শুনো
4: স্পষ্টভাৱে ক তোৰ সিদ্ধান্ত কি
5: মোৰ আবেগ মোৰ অনুভূতি মোৰ যুক্তিখিনি বুজিবলৈ যত্ন কৰ
4: আকৌ কৈছোঁ অজয়ক অপহৰণ কৰাৰ দায়িত্ব তোৰ তোৰ পিছে পিছে আমি আছোঁ আৰু আমাৰ হাতত
5: AK-47
4: সাগৰ
0: তই এনেকৈ মন মাৰি বহি আছ কিয় ভাইটি
1: ইয়াৰ সুখে মোক কাটিছেগৈ
0: এতিয়া তোক মই ডাক্তৰৰ ওচৰলৈ

0: লইয়াম, ডাক্তৰক খবৰ দি থৈছোঁ।
1: নাযাওঁ
0: ভাইটি, কেলে তেনেকে কৈছো?
1: মোক গাঁও ঘৰত থৈ আগ বোপাই, এই বৈকুণ্ঠ বেজে জাৰি দিলে মোৰ কঁকালৰ বিষ ভাল হৈ যাব। কচকা খোৱা বিষ ডাক্তৰে ভাল কৰিব নোৱাৰে, আৰু দেহাৰ বিষতকৈ মনত তহঁতে যি বিষ ঢালিছ সেইটোৱেহে মোক জুৰুলা কৰিছে উপায়।
0: ভাইটি,
1: তোৰ শহুৰে পুলিচ হ'ল বুলিয়ে মোক বেয়া কথা শুনাব লাগেনে? তোক মুখৰ আগতে কৈ গ'ল দেখোন বোলে মোক ইয়াত ৰাখিলে তোৰেই বিপদ হ'ব পাৰে। সেই কথাত বোৱাৰীও মাত এষাৰ নামাতিলে এৰ।
0: সেইবোৰ কথা এৰ ভাইটি, সেইবোৰ কথা এৰ। বল ওলা, মই তোক এৰিব নোৱাৰোঁ ভাইটি। মই তোক নুবুজা নহয়, আৰু আৰু মইতো তোক একো কোৱা নাই। ভাইটি, মোৰে শপত, উঠ ভাইটি, উঠ উঠ।
1: মোৰ মূৰকে খাবলৈ তই মোক শপত নিদিবি মই না।
0: উঠ।
2: আমাৰ বাকীবিলাকক এবাৰ চাই ল, সেয়া সেয়া দেখিছ? তই মাথোন গাড়ীখন ৰখাবি, বাটত পৰি দিবি, পিছৰ কামখিনি আমাৰ। কি হ'ল, একো কোৱা নাই কিয়?
3: মই সৈনিক, সৈনিকৰ ধৰ্ম মাথোন, আদেশ পালন কৰা।
2: সাগৰ, সেয়া গাড়ী আহি আছে, তই তোৰ কাম কৰিবি, মনত ৰাখিবি তই বন্দুকৰ ৰেঞ্জৰ ভিতৰত আছ। উইচ ইউ অল দ্য বেষ্ট।
4: নৰম, বিপদ আছে, অপহৰণ হ'ব এতিয়া।

0: বিশ্বাসঘাতক!
1: বৰচিত্ৰ হলিনামৰ বন্ধুৰ গুলীয়ে হীনামল বন্দুকৰ লগত খেলা কৰিলে বন্দুকে শেষ কৰে নহয়নে? যা যা পুলিচ আহিব!
0: হলিনামে থাক! পুলিচৰ ভয়ত হাতত বন্দুক লোৱা নাই, সেই কথা নতুনকৈ ক'ব লাগিব নেকি? সপোন, দিবাকৰ, ধৰ্ম, ইয়াত ধৰহি!

0: নো নো জয় ভাগি পৰিলে নহব দুখ লগা কথাটো হৈছে আবেগ জেদ আৰু পৰিষ্কাৰ আদৰ্শ নোহোৱা বিদ্ৰোহে সাধাৰণ মানুহৰহে বেছি বিপদ কৰে তুমি ধৈৰ্য ধৰা জয় বাইদেউৰ ডেড বডি পষ্টমৰ্টেমলৈ পঠিয়াব লাগে
1: মই একো দুখ কৰা নাছিল পাপা বাইদেউ বাইদেউ কাৰো একো ঐত চিন্তা কৰা নাছিল কিন্তু কিন্তু কিয় আমি দুৰ্ভোগ ভুগিবলগীয়া হ'লগীয়া হ'লগীয়া
2: কিয়
3: মাজনিশাৰ চিঞৰ নাটখনে শুনিলে নাটখনিৰ ৰচনা আছিল মহেন্দ্ৰ বৰঠাকুৰৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বাদল দাস মানিক হাজৰিকা দিলীপ বৰুৱা তাপস কুমাৰ দত্ত নিতুল ভৰালী উৎপল কুমাৰ দাস দীনেশ দাস নীলু চক্ৰৱৰ্তী গীতাঞ্জলি দাস অনামিকা হাজৰিকা আৰু চেতনা দাসে নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ সহযোগত আছিল অসীম কুমাৰ কাজী।

রং কিনিবা কোনে ও রং কিনিবা কোনে মোনা বড়াই রং আনিছো কিনা মনে মনে বাউধানৰ সোণপথাৰৰ হালধীয়া চৰাই আৰু ভালো

1950 চনৰ ফাগুন মাহত পাৰ্বতী প্ৰসাদে সেউজী পাৰৰ নিৰলা ঘৰত বিদায় পৰৰ কোনোবা মুহূৰ্তৰ উচুপনিত গীতেৰে বান্ধি চিৰযুগমীয়া কৰিলে।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতকেইটি শুনিলে। আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'বলগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

বায়ু সেনাবাহিনীয়ে মণিপুৰৰ অশান্ত পৰিস্থিতিৰ বাবে ইম্ফলত আবদ্ধ হৈ থকা অসমৰ 132গৰাকী এন চি চি কেডেটক কালি উদ্ধাৰ কৰে। বায়ু সেনাবাহিনীৰ AN-32 শ্ৰেণীৰ দুখন বিমানেৰে এই কেডেটসকলক অসমলৈ অনা হয়। ইয়াৰে 54গৰাকী যোৰহাট বিমানঘাটিলৈ আৰু বাকীসকলক গুৱাহাটীলৈ অনা হয়। এই কেডেটসকলে ইম্ফলত 11-20 মেলৈ অনুষ্ঠিত NER ফ্লাইং কেম্পত অংশগ্ৰহণ কৰিছিল আৰু 20 মেত ইম্ফলত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ বাবে পদপথসমূহ বন্ধ হৈ পৰাত অসমলৈ আহিব নোৱাৰি ইম্ফলতে আবদ্ধ হৈ পৰে। কেডেট আৰু অভিভাৱকসকলে কেডেটসকলৰ সুৰক্ষাৰ প্ৰতি সঁহাৰি আৰু দায়বদ্ধতাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বায়ুসেনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশপ্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰসকলৰ মাজৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে 224 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন কৰিছে। জিলাখনৰ পানীতোলা বালিজান যুৱ সংঘৰ খেলপথাৰত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই একেটা অনুষ্ঠানতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ শিল্প বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থকাৰ কথা। অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকিব। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অৱ চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 বৰ্ষত দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে IIT গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰে। আনহাতে অসম, মেঘালয়, সীমান্তৱৰ্তী হেলিডগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 নম্বৰ BS বেটেলিয়নৰ উদ্যোগত হেলিডগঞ্জ BSF কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক BSF জোৱানে অংশগ্ৰহণ কৰে। হেলিডগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত কলকাতাৰ ইডেন গাৰ্ডেনছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত 1খন খেলত পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 7 উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে 197 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 3টা উইকেট হেৰুৱাই 200 ৰাণ কৰে। দলৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে 101 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰফচিমৰমন সিঙে 69 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 196 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জোচ ইংলিছে সৰ্বাধিক 72 ৰাণ কৰে। শ্ৰেয়াছ আয়াৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। 2024-25 বৰ্ষৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰে কাৰ্বি আংলং জিলাৰ পৰিষদীয় নমাটি সমষ্টিৰ অন্তৰ্গত ডেনটেৰণ গাঁৱত নিৰ্মাণ কৰা 1খন দলং কালি যাতায়াতৰ বাবে মুকলি কৰা হয়। সাংসদ এলেকা উন্নয়ন পুঁজিৰ

25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলংখন ডিফুৰ সাংসদ অমৰ সিং টিছুৱে মুকলি কৰে। দলং মুকলি অনুষ্ঠানত অংশ লৈ সাংসদগৰাকীয়ে কয় যে মহামায়া আৰু নমাটি পৰিষদীয় সমষ্টিৰ জনসাধাৰণৰ যাতায়াতত এই দলংখন সহায়ক হ'ব। তেওঁ সাংসদ উন্নয়ন পুঁজিৰ টকাৰে পাহাৰীয়া জিলাখনত আন্তঃগাঁথনি উন্নয়নত ব্যয় কৰা হৈছে বুলি প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে কাইলৈ আৰু পৰহিলৈ দুদিনৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী সন্থাৰ উত্তৰ পূব মণ্ডলৰ সাধাৰণ সম্পাদক শ্যামন্ত কোঁৱৰে এই কথা প্ৰকাশ কৰিছে। সন্থাটোৰ প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা মতে বেংক কৰ্তৃপক্ষৰ সৈতে চলি থকা দ্বিপাক্ষিক আলোচনাত লাভ কৰা ইতিবাচক

গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে কাইলৈ আৰু পৰহিলৈ দুদিনৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী সন্থাৰ উত্তৰ পূব মণ্ডলৰ সাধাৰণ সম্পাদক শ্যামন্ত কোঁৱৰে এই কথা প্ৰকাশ কৰিছে। সন্থাটোৰ প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা মতে বেংক কৰ্তৃপক্ষৰ সৈতে চলি থকা দ্বিপাক্ষিক আলোচনাত লাভ কৰা ইতিবাচক সঁহাৰিৰ বাবে কৰ্মবিৰতি স্থগিত ৰখা হৈছে। বৰপেটা জিলা আৰক্ষীয়ে চাইবাৰ অপৰাধত জড়িতৰ অভিযোগত কালি দুজন লোকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ এগৰাকী মহিলা শেহতীয়াকৈ চাইবাৰ অপৰাধৰ বলি হোৱাত আৰক্ষীৰ ওচৰ চপাত আৰক্ষীয়ে তৎপৰতাৰে এই অপৰাধীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ, ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি, ৰাজ্যৰ ভিন ভিন ঠাইত ছানডেজ অৱ চাইকেল কাৰ্যসূচী উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমে এয়া পুলক বেনাৰ্জীৰ কণ্ঠৰীতি গীত, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ। গীতটিৰ বাবে অনুৰোধ কৰিছে চিপাঝাৰৰ পৰা দীনেশ ডেকা আৰু প্ৰতিমা ডেকাই। আহকচোন গীতটি শুনো।

কল্পতরু অনুষ্ঠানত এইবাৰৰ কণ্ঠ শান্তা উজিৰৰ। অনুৰোধকাৰী শ্ৰোতা মালিগাঁৱৰ সুদীপ্তা চৌধুৰী, মালবিকা দত্ত আৰু মানসী দত্ত।

অনুষ্ঠানৰ শেষত এয়া তামাশা ছবিখনৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে লাকী আলীয়ে। গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে ছয়গাঁৱৰ পৰা বিপ্লৱ, মানস, হাবিব আৰু দিগন্তই। আহকচোন গীতটি শুনক।

তামাশা ছবিখনত লাকী আলীয়ে কণ্ঠদান কৰা এই গীতটিৰেই সামৰিব লাগিব আমাৰ আজিৰ কল্পতৰু অনুষ্ঠানটি। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছোঁ আইডিঅ'ৰ বুলনিৰ।

আইদৰ বোলনিৰ সমশ্ৰোতাকেই প্ৰীতি সম্ভাষণ জনাই আজিৰ দেওবৰীয়া বোলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আপোনালোকে প্ৰায় অনুৰোধ কৰে আপোনালোকৰ প্ৰিয় নাট তগৰ বালাৰ পুনৰ প্ৰচাৰ কৰিবলৈ। সেয়েহে আপোনালোকৰ অনুৰোধৰ প্ৰতি আমি সঁহাৰি জনাই আজি আপোনালোকলৈ আনিছোঁ তগৰ বালা। এই নাটখনিৰ ৰচনা ডাক্টৰ দীপালী দত্তৰ আৰু নাট্যৰূপ দিছে নৰেন পাটগিৰিয়ে, প্ৰযোজনা নয়ন প্ৰসাদৰ। এয়া শুনক তগৰ বালা।

0: অ বলু শুনিছেনে?
1: কওক।
0: পুলিচৰ চাকৰি কৰিলোঁ বুলি আৰু পাগলৰ লগতো আৰু পাগল হৈ থাকিব নোৱাৰোঁ। পুলিচৰো দুভাগৰ আছে। অলপ চাব, তামোলখন খাই আছোঁ মই।
1: হ'ব।
2: গজেন বৰুৱা।
1: হয়
2: হয়। যাওক, মাতিছে বাইদেৱে।
1: হ'ব বাৰু।
3: গজ
4: যা।

0: আহক বহক পেচেণ্ট
1: গজেন
0: গজেন বৰুৱা আপুনি
1: মই মিছেছ টকৰবাণা বৰুৱা
0: আৰু আপুনি পেচেণ্টৰ ভায়েক ৰঞ্জন বৰুৱা নহয় জানো
2: হয়
0: আচৰিত মানুহ আপোনালোক বৰুৱাক জেলৰ পৰা পোনে পোনে হোমৰ জৰীৰ কাষ পোৱালেগে নেকি
2: নহয় মানে
0: মানে কি এওঁক জেলৰ পৰা ডিচাৰ্জ দিব এমাহো হোৱা নাই আৰু মানসিকভাৱে অসুস্থ মানুহ এজন সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ আগতে আপোনালোকে আগ পিছ নভবাকৈ বিয়া পাতি দিলে
2: নহয় মানে ডাক্তৰ
0: ৰ'ব বিয়া হৈ যোৱাৰ কেইদিন হ'ল
2: বাৰ দিন
0: মাই গড আগৰ ৰেফাৰেঞ্চ কোটা আগৰ কাগজ পত্ৰবোৰ
1: বাইদেউ আপুনি এওঁক চিনি পায় বিয়াৰ আগতে এওঁ আপোনাৰ পেচেণ্ট আছিল
0: অঁ পাওঁ তগৰ তগৰ বুলি কৈছোঁ বেয়া নাপাবা পাওঁ তোমাৰ পেচেণ্টক মই চিনি পাওঁ আজি এমাহমানৰ আগতে মই নিজেই তোমাৰ হাজবেণ্ড গজেন বৰুৱাক জেলৰ হস্পিটেলৰ পৰা ৰিলিজ কৰি দিছোঁ
1: জেল
0: যোৱা কেইবাবছৰো মই বৰুৱাৰ মানসিক ৰোগৰ চিকিৎসা কৰি আছোঁ এবছৰ দুবছৰৰ মূৰে মূৰে এওঁলোকে মানুহটোক হাতত হেণ্ডকাপ লগাই মোৰ ওচৰলৈ আনি থাকে এৰা তগৰ মই আচৰিত হৈছোঁ এনে এজন নন ক্ৰিমিনেল লুনেটিক পেচেণ্টৰ লগত তোমাৰ বিয়া হোৱাৰ আগতে কথাটো তোমাক নজনালে কিয় পৰিয়াল আৰু সমাজৰ নিৰাপত্তাৰ বাবে যিজন ৰোগীক জেলত আবদ্ধ কৰি ৰাখি চিকিৎসা কৰিব লাগে ৰঞ্জিত এই ছোৱালীজনীক তোমালোকে এনেদৰে প্ৰবঞ্চনা কৰি ৰাখিব বৰুৱা কেনে আছে আপুনি চোৱা বৰুৱাৰ মানসিক স্বাস্থ্য সোনকালে ঘূৰাই আনিবলৈ হলে এটা চক থেৰাপি কোৰ্চৰ প্ৰয়োজন এক মিনিট ৰবা মই লিখি দিছো সদ্যহতে এই ঔষধখিনি খোৱাবা এটা কাম কৰিবা অহা সোমবাৰে চক থেৰাপিৰ বাবে বৰুৱাক লৈ আহিবা যোৱা তগৰ নাকান্দিবা
1: বাইদেউ
0: ধৈৰ্য ধৰা তগৰ ৰঞ্জন তুমি ৰবা
2: মানে
0: মানে মই ক'ব খুজিছোঁ অসুস্থ ককায়েৰক সুস্থ কৰি তোলাৰ চেষ্টা নকৰি তগৰবালাক কথাবোৰ গোপনে ৰাখি এজনী নিৰপৰাধী সৰল মনা ছোৱালীৰ জীৱনলৈ সংঘাত নমাই অনাৰ কি যুক্তি থাকিব পাৰে তগৰ যদি তোমালোকৰ নিজৰ ভনী হ'লহেঁতেন কেনে লাগিলহেঁতেন ভাবি চোৱাচোন এজনী সাধাৰণ ছোৱালী কেনেকৈ প্ৰতাৰণা কৰাৰ কোনো ক্ষমা নাই ৰঞ্জন অসুস্থ ককায়েৰৰ দায়িত্ব এজনী অচিনাকী ছোৱালীৰ হাতত জাপি দি তোমালোকে বা কি সকাহ পাইছা কি হ'ল নিমাত হৈ ৰ'লা যে
2: মানে বাইদেউ আমি এইবোৰ কৰিব খোজা নাছিলোঁ আচলতে বেজ আৰু সাধকৰ কথাত পতিয়ন গৈহে মানে
0: কি

0: ওম শব্দ পথালৰ যক্ষ যক্ষিণী বা ডাক যম দাকিনি ব্ৰহ্মৰ কামৰূপ কামাখ্যা ওম হিং কিং কিং কিং কিং কিং কিং কিং কোপ্ৰাই চক কোপ্ৰাই চক ওম হিং ওম হিং কিং কিং
1: দেখিছে বিয়া পাতিবলৈ।

0: কালি জকিছে, কালি জকিছে, এই মহিলা সমাজে এটা উৰুলি দিব লাগে, উৰুলি দিয়ক, উৰুলি দিয়ক, এই পৰিয়ালৰ লোকে গজন উপায় ৰোগ নিৰাময়ৰ উপায় সুধিব লাগে, এই গৃহত আহক আহক ওচৰ চাপি আহক, এই সুধক, এই গজন উপায় ৰোগ নিৰাময়ৰ উপায় সুধক, উপায় দিয়ক, সোনকালে সুধিব লাগে, দিয়ক, সুধক সুধক।
1: শিৱলুতলত বিপদ তাখিনিক পূজাৰ ভাত দিব লাগিব, উত্তৰ পূব কোণৰ তুলা ৰাখীৰ কন্যাৰ লগত বিয়া পাতি দিলে ৰোগমুক্ত হ'ব, ৰোগমুক্ত হ'ব।
2: সাংঘাতিক কথা দেই, সাংঘাতিক কথা হে,
3: সাংঘাতিক কথা।

বৰুৱা হেৰি নহয়, মোৰে কপালে হাত দি ভাবি গুণি থাকিলেই নহ'ব, বিয়াখন পাতিব লাগে। নাৰদ বেজৰ বেজালি আৰু এই সাধক প্ৰভুৰ কথা আওকাণ নকৰিব, বুজিছে? বিয়াখন পাতক, চাব এই বিয়া এসপ্তাহৰ পিছত গজেন বোপাই সুস্থ সবল হৈ চাকৰিটো যোগ দিব পাৰিছে। শুভস্য শীঘ্ৰম বুলিহে ক'লো আৰু দেই।

0: মা, তহঁতে মোৰ বিয়াখন পাতিবলৈ ইমান লৰা ঢপৰাখন লগাইছ কিয়?
1: লৰা ঢপৰা? গাভৰু ছোৱালী ঘৰত থাকিলে মাক দেউতাকৰ যে টোপনি নাহে সেইটো তই নুবুজ নহয়। তোৰ পিছত আৰু চাৰিজনী ভনীয়াৰ আছে, সিহঁতকেইটাৰ কথাটো তই ভাবিব লাগিব।
0: ফাইনেল পৰীক্ষাটো নিদিয়াকৈ মই বিয়াত নবহোঁ। মোক পিউটো পাছ কৰিবলৈ দিয়া মা, ইমান অধৈৰ্য হ'ব লাগেনে? মই বুঢ়ী হৈ যোৱা নাই নহয়।
1: কথাটো পিতাৰক কবি।
0: দেউতা,
2: ভিতৰৰ পৰা মই মাৰ জীয়াৰৰ কথাবোৰ শুনি আছো।
0: দেউতা, পৰীক্ষাটো দিয়াৰ পাছতেতো বিয়াখন পাতিব পাৰি।
2: এৰ, ভাল ঘৰ, ভাল ল'ৰা, ভাল সুবিধাবোৰ সদায় নাহে নহয় মা। ল'ৰাই ভাল চাকৰি কৰে, তোৰ ভাল হওক বুলিয়েইতো বিয়াখন পাতিব ওলাইছো। তাতে তই ঘৰৰ ডাঙৰ ছোৱালী, আপত্তি নকৰিবি আই।
0: দেউতা,

0: পৰা মিলিছে একেবাৰে সৰপৰা বটি যোৰা। বিয়াৰ দিন বাৰ ঠিক কৰিবহে লাগে, শুভস্য হিগ্ৰম বুলিহে কলো দেই, নে কি কোৱা মাষ্টৰ?
1: এই পৰিয়াল আৰু জ্ঞাতি কুটুম্বৰ এই ল'ৰাজন এবাৰ চাব খুজিছে।
2: নহয় নহয়, এই আমাৰ পৰিয়ালত দৰাই ছোৱালী চোৱাৰ নিয়ম নাই, আমাৰ পচন্দৰ দৰাৰ
0: পচন্দ। এইটো দেখিছে, দৰাৰ সৰু ভায়েক ৰঞ্জন গোপা, আইলা সিয়ে আৰু
3: একেবাৰে লক্ষী ল'ৰা, হেৰি নহয়।
2: এই এই বিয়াখন এই পষেকটোৰ ভিতৰতে পাতিব খুজিছো।
1: ইমান খৰখেদাকৈ?
2: না নকৰিব, না নকৰিব, সি চাকৰিটোত ছুটি নাপায়, কোম্পানীৰ দায়িত্ব থকা চাকৰি,
0: অফিচাৰ ল'ৰা,
2: সেইবাবেহে খৰখেদাকৈ লেঠাটো মাৰিব খুজিছো।
1: তথাপিও আৰু
2: হ'ব হ'ব, ছোৱালীজনীক উলিয়াই দিব পৰাৰ জোকাৰে সামান্য যোগাৰখন কৰিলেই হ'ব। কাইলৈ মই পঞ্জিকা চোৱাই দিনটো জনাম। হা, আমি উঠো এতিয়া নেকি?
1: ভাল বাৰু,
0: তেনেহ'লে আহোঁ দে মাষ্টৰ, শুভস্য হিগ্ৰম বুলিহে ক'লো আৰু।
2: আহোঁ দে।

0: বৰুৱা, আপুনি ইয়াতে বহি বহি কথাবোৰ শুনক। কথাবোৰ মোক খুলি কোৱা তগৰ, নুলুকুৱাবা। ডাক্তৰ আৰু উকিলক কথা লুকুৱাব নাপায়। মোক ডাক্তৰ হিচাপে নল'বা, ধৰা তোমাৰ ডাঙৰ বাইদেউ।
1: বাইদেউ,
0: কোৱা।
1: মোৰ আৰু পিউ পৰীক্ষা দিয়া নহ'ল। অগ্নিদেৱতাক সাক্ষী কৰি এজন অচিনাকি মানুহৰ হাতত সপি দিলোঁ নিজৰ ভৱিষ্যত। প্ৰতিজনী ছোৱালী যুগ্ম জীৱনৰ প্ৰথমটি নিশাক লৈ কত ৰকমৰ যে মাদকতা ভৰা সপোন দেখে, মনত সানে কত অনুৰাগ ভৰা ৰং। কিন্তু মোৰ জীৱনলৈ এই নিশাটি এডাল ভয়ংকৰ অজগৰ ৰূপ ধৰি আহিছিল বাইদেউ।
0: তগৰ, কোৱা, কৈ যোৱা।
1: এক অবিশ্বাস্য সত্য, মোৰ স্বামী গজেন বৰুৱা এজন উন্মাদ। দুহাতত আশাৰ জেতুকা সানি কপা কপা খোজেৰে যেতিয়া মই শয়নকক্ষত প্ৰৱেশ কৰিলোঁ, সন্মুখত দেখিলোঁ অন্যমনস্ক অবাস্তৱ কল্পনাত পলাপ বকি থকা এজন পুৰুষক, যিজন পুৰুষে ফুলসজ্জা ৰাতি নিজৰ সদ্যবিবাহিত পত্নীক চিনি নাপায়।
0: মই জানো তগৰ, আই ন' দ্য মেণ্টেল ষ্টেট অৱ ইয়ৰ হাজবেণ্ড।
1: কৈ যোৱা।
0: আইনাৰ সন্মুখত থিয় হৈ অকলশৰে অংগী ভংগী কৰি হাঁহি থকা মানুহটোক দেখি মোৰ আতংকত হিয়ৰি উঠিছিলোঁ বাইদেউ। হঠাৎ দুয়োখন হাতেৰে মোক সজোৰে খামুচি ধৰি তেওঁ মৰখাটো দানিবলৈ সলনি হৈছিল। বাহু বন্ধনৰ পৰা মুক্তি পোৱাৰ বাবে দেহৰ সৰ্বশক্তিৰে তেওঁ দূৰলৈ ঠেলি দি মই দুৱাৰখন খুলি বাহিৰলৈ দৌৰ মাৰিছিলোঁ। আৰু ঘৰতে এটা

0: নকৰিবি, কাষৰ মানুহে সাৰ পাব, কিন্তু খুন্দৰ কটোৱাৰ আগতে গজেনে কথা গোৱাখন বাহিৰৰ পৰা তলা লগাই থৰা যা।
1: ঠিক আছে মই গৈছো বাৰু।
0: আপুনি আপুনি কি চাই আছে? বোৱাৰীক ধৰক, ভিতৰলৈ লৈ যাওঁ। মানুহটো যে আৰু ধৰক আকৌ।

0: হেৰা বুজিছা, ৰাতিপুৱা বোৱাৰী সম্বিত ফিৰা নাই, ৰঞ্জনে গৈ ডাক্তৰ এজন মাতি আনক বুজিছা।
1: এই মানুহটো যে আৰু ঢলপুৱাতে ঘৰলৈ ডাক্তৰ আহক, গাঁৱৰ কোনোবাই দেখক, তাৰপিছত হাহাকাৰ লগক। এইবাৰ বোৱাৰীয়েক নৰিয়াত হাঁহি ৰল উঠক। শুনক, আপুনি এইবোৰ কথা ভাবিব নালাগে, মুখ হাত ধুই চাহখিনি কৰকগৈ।
0: তথাপি
1: মাইকী মানুহৰ বেমাৰত মতা মানুহে মূৰ ঘমাব নালাগে।
0: হ'ব দিয়া, হ'ব।

0: গাখীৰ গিলাচ খোৱাচোন বোৱাৰী, বিয়াখনৰ পিছতহে এনে হ'বলৈ পালেনে?
1: মা, বিয়াৰ আগতে তেওঁ এনে আচৰণ কৰা নাছিল নেকি?
0: নাই বোৱাৰী, সৰুৰে পৰা ডাঙৰ কৰিলোঁ তাক। জোখতকৈ এটাও বেছি কথা নকয়। মই মাকজনী হৈ তোমাক মোৰ কি মিছা কথা কওঁ? তোমাৰ দৰে সুগৰী ছোৱালী এজনী পোৱাত বহুতৰে চকু পৰিছে। হিংসাতে কোনোবাই যাদু মন্ত্ৰ কৰি ল'ৰাটোৰ এই অৱস্থা কৰিছে। বোৱাৰীও, বেজৰ নিদানত সকলো ঠিক হৈ যাব, বেছি চিন্তা নকৰিবা।
1: কিন্তু তেওঁক এবাৰ মানসিক ৰোগৰ চিকিৎসক এজনৰ তালৈ নিয়াটো ভাল আছিল মা।
0: অমংগলীয়া কথাবোৰ নক'বাচোন বোৱাৰী।
1: নহয় মা, মই তেওঁক এবাৰ মানসিক চিকিৎসকৰ ওচৰলৈ নিমেই।
0: বোৱাৰী, আপুনি বিৰক্ত হৈছে নেকি বৰুৱা? তগৰ তাৰপিছত
1: এওঁৰ অসুস্থতা দিনে দিনে বাঢ়ি গ'ল। বাৰে বাৰে অনুৰোধ কৰা স্বত্তেও মাক দেউতাকে এওঁক আপোনাৰ ওচৰলৈ আনিবলৈ নিদিয়ে। গোটেই দিনটো বিৰামহীনভাৱে পৰিচৰ্যা কৰাৰ পিছত ৰাতি মোকো এওঁৰ কোঠাটোতে বাহিৰৰ পৰা দুৱাৰত তলা লগাই বন্দী কৰি থয়, সজোহাত যাতে এওঁ দুৱাৰ খুলি বাহিৰলৈ ওলাই যাব নোৱাৰে। বাইদেউ, এওঁলোকৰ পৰিয়ালটো ইমান নিষ্ঠুৰ কিয়? হোমৰ গুৰিত বহুৱাই মোৰ সত্তাটোকে এওঁলোকে যেন কিনি পেলাইছে। মই যেন ঘৰখনৰ চাকৰণী, আয়া, নাৰ্ছ, নহ'লে দাসী। কওকচোন কওকচোন বাইদেউ, আপোনাৰ ৰোগীজনে মোক কেতিয়াবা টিটুচিপি মাৰি পেলাবও পাৰে নেকি বাৰু?
2: হঠাতে উত্তেজিত হ'লে এনে ৰোগীয়ে যে তেনে কাম নকৰিব তাৰ কোনো গেৰাণ্টি কোনো চিকিৎসকেই দিব নোৱাৰে তগৰ। এয়া বৰুৱাৰ পৰিয়ালৰ ভীষণ অন্যায় কাম। মই ৰঞ্জনক কথাটো ক'ম তগৰ।
1: নালাগে, নক'ব বাইদেউ। এই মানুহজনে আনক বলীয়া কুকুৰৰ দৰে খেদি গ'লেও মোৰ ফালে চোৱাৰ পিছত দেখোন আচাৰ আচৰণত শান্ত হৈ পৰে। এওঁ বাৰু ভাল হ'বনে বাইদেউ?
2: কিয় নহ'ব তগৰ, নিশ্চয় হ'ব। মইতো তোমাৰ স্বামীক ভাগ্যৱান বুলিয়ে কওঁ, কাৰণ তেওঁ তোমাৰ দৰে মৰমীয়াল ছোৱালী এজনী পাইছে।

0: চোৱা তগৰ, বৰুৱাৰ চিকিৎসাৰ শেষ পৰ্যায় পাইছোহি। চাইক'ট্ৰপিক দৰৱ আৰু ছটা চক থেৰাপিয়ে তেওঁৰ মনৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিছে। আজি শেষ চকটো দিম।
1: বাইদেউ
0: কিবা ক'বা তগৰ?
1: জানে বাইদেউ, এইকেইদিন মই যিমান এওঁৰ কথা, থানবান হৈ যোৱা জীৱনটোৰ কথা, স্বাৰ্থপৰ শহুৰৰ ঘৰখনৰ কথা ভাবিছোঁ, সিমানেই মোৰ মনত এটা সংকল্প দৃঢ় হৈ উঠিছে। মোৰ জীৱনটোক লৈ হেতালি খেলাৰ সুযোগ আৰু এই পৰিয়ালটোক মই কেতিয়াও নিদিওঁ বাইদেউ। মই ভাবিছোঁ।
0: কি ভাবিছা তগৰ?
1: বহাগ

0: বিহুৰ পিছত দেউতাই মোক নিবলৈ আহিব। ঘৰলৈ গৈ মই আৰু কেতিয়াও উভতি নাহোঁ বাইদেউ। বৰদেউতাৰ ল'ৰা অনিলদা উকিলৰ লগত কথা পাতিছোঁ। যিহেতু এওঁৰ লগত মোৰ দৈহিক সম্পৰ্ক ঘটা নাই, মোৰ উভতি যোৱাৰ পথ খোলা আছে। বাইদেউ, মই আকৌ পঢ়িম বাইদেউ।
1: তগৰ, তোমাৰ আত্মপ্ৰত্যয়ক মই শলাগিছোঁ, মোৰ শুভেচ্ছা জনাইছোঁ। অ', বহাগ বিহুলৈতো মাত্ৰ 15 দিনমানহে আছে, তুমিতো যাবাগৈয়ে। এটা কাম কৰিবা তগৰ, এই দৰৱখিনি কাৰোবাক বুজাই দি যাবা। বৰুৱা, আপুনি 3 মাহৰ পিছত চেকআপৰ বাবে আহিব। গুড লাক তগৰ।
0: ধন্যবাদ বাইদেউ।

0: গুড মৰ্ণিং ডাক্টৰ।
1: মৰ্ণিং বৰুৱা, হওক, ভালে আছে?
0: হয়, ভালে আছোঁ বাইদেউ। চেকআপৰ বাবে আহিলোঁ আৰু এই চাকৰিত জইন কৰাৰ বাবে মোক ফিজিকেল ফিটনেছৰ চাৰ্টিফিকেটখনো লাগে।
1: বৰুৱা, তগৰ আপোনাক কথা এটা সোধো।
0: কি কথা ডাক্টৰ?
1: তগৰ এতিয়া ক'ত
0: আহিছে? ডাক্টৰ বাহিৰত বহি আছে। যোৱাবাৰ আহোঁতে আবোল তাবোল কথা কিছুমান কৈ হেনো আপোনাক বিৰক্ত কৰিছিল, সেয়েহে আপোনাৰ ওচৰলৈ আহিবলৈ সংকোচ কৰিছে।
1: আপুনি তগৰক মই মতা বুলি কওকচোন বাৰু।
0: ঠিক আছে বাইদেউ, হ'ব।
1: বাইদেউ, তগৰ কি হ'ল, নগলা?
2: যাব নোৱাৰিলোঁ বাইদেউ। বিহুত ঘৰলৈ গৈ নিজকে বুজাবলৈ যিমান চেষ্টা কৰিলোঁ, এওঁৰ অসহায় মুখখনে মোক বেছি অস্থিৰহে কৰিলে। জন্ম জন্মান্তৰৰ বান্ধোন মই উলংঘা কৰিব নোৱাৰিলোঁ বাইদেউ। বাইদেউ, আমাৰ দৰে সাধাৰণ ছোৱালীৰ জীৱনৰ মূল্য অতি নগণ্য। মোৰ এই নগণ্য জীৱনটোৰ বিনিময়ত যদি এওঁ সুস্থ হৈ উঠে, এওঁক যদি সুস্থ কৰি তুলিব পাৰোঁ, এয়াই মোৰ জীৱনৰ সাৰ্থকতা বাইদেউ।
1: তগৰ, তুমি সামান্য ছোৱালী নোহোৱা। তোমাক দেখি মোৰ মাদাৰ টেৰেজালৈ মনত পৰিছে জানা। গজেন বুঢ়াৰ বাবে তুমি ঈশ্বৰ প্ৰেৰিত মাদাৰ টেৰেজা হৈ আহিছিলা। তোমাৰ দৰে ত্যাগ স্বীকাৰ খুব কম নাৰীয়েহে কৰিব পাৰে তগৰ।
2: লাজ নিদিব বাইদেউ, এটা ভাল খবৰ আছে বাইদেউ।
1: তগৰ,
2: আপোনাৰ পেচেণ্ট দেউতাক হ'বলৈ ওলাইছে।
1: হয় নেকি? কংগ্ৰেচুলেশ্যন তগৰ।
2: সকলো আপোনাৰে আশীৰ্বাদ বাইদেউ।

তগৰবালা নাটখনি শুনিলে। মূল গল্প আছিল ডাক্তৰ দীপালী দত্তৰ আৰু ইয়াৰ নাট্যৰূপ দিলে নৰেন পাটগিৰিয়ে, প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে গজেন বৰুৱা, তিলক দাস, ডাক্তৰ বন্তি বৰপূজাৰী আৰু তগৰবালা আকাশী তৰা দত্ত। আৰু অন্যান্য চৰিত্ৰত অভিনয় কৰিলে আকাশবাণীৰ নিজস্ব শিল্পীসকলে। শ্ৰোতাসকল, ইয়াৰ লগে লগে আজিলৈ আমাৰ বুলনি সামৰিবৰ সময় হ'ল। আজিলৈ আহোঁ,

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: অ' মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

হেল্ল' শুনিছোঁ আজি অলপ খুলিছে বোলে। এনেকৈ অলপ অলপকৈ এৰি আছে বুলিহে, আৰু অলপ বেছি বৰষুণ হ'লে কি হ'ব জানো? মই শুবই পৰা নাই জানা এই দুদিন চিন্তাতে। এই ৰ'বা, কোনোবা আহিছে, মই দৰ্জাখন খোলোগৈ হা। ফোন কৰাৰ বাবে খুব ভাল পালোঁ জানা, যোগাযোগ ৰাখি থাকিবা হা। ফোনত চাৰ্জ দি থৈছোঁ, পাৱাৰ বেংকো ৰেডি কৰি থৈছোঁ। ঠিক আছে ঠিক আছে, থৈছোঁ হা।

0: কোন?
1: মই আদিত্য।
0: ইয়ে আদিত্য? আদিত্য তুমি এনে বতৰত ক'ৰ পৰা আহিলা?
1: এগিলাচ পানী দিয়া।
0: ৰবা, প্ৰথমে মূৰটো মচি লোৱা। ইছ ৰাম, কি অৱস্থা!
1: প্ৰথমে এগিলাচ পানী দিয়া।
0: কি হ'ল, ইমান টেনচনত আছা যে? ইমান বছৰৰ মূৰত দেখিছোঁ।
1: পানী দিয়া।
0: ৰবা।

0: ৰবা ৰবা
1: ইমান কষ্ট কৰি তোমাৰ ঘৰ বিচাৰি উলিয়াইছো, সেই বৰষুণ ৰাস্তাৰ অৱস্থা নাই।
0: মূৰটো মচি লোৱা, এই চাৰ্টটো ফেনৰ তলত সেইখিনি মেলি
1: দিয়া। হ'ব দিয়া হ'ব দিয়া, ফেন চলি আছে, শুকাই যাব।
0: মই ইয়াত থাকো বুলি কেনেকৈ জানিলা?
1: তোমাৰ কিতাপ উন্মোচন হওঁতে

0: তো ফেনৰ তলত সেইখিনি মেলি দিয়া।
1: হ'ব দিয়া, হ'ব দিয়া, ফেন চলি আছে, শুকাই যাব।
0: মই ইয়াত থাকোঁ বুলি কেনেকৈ জানিলা?
1: তোমাৰ কিতাপ উন্মোচন হওঁতে বাতৰি কাগজত খবৰ ওলাইছিল, মই দেখিছিলোঁ।
0: অ', তুমি খবৰটো পাইছিলা?
1: অঁ, কিতাপখন পঢ়িছিলোঁ।
0: কি, তুমি তুমি মোৰ কিতাপখন পঢ়িছা? অ' মাই গড, মোৰ ভাল লাগি গৈছে জানা তুমি পঢ়া বুলি গম পাই।
1: আৰু আৰু সেইবাবেই আহিছোঁ, কিছু কিছু কথা ক'বলৈ আছে।
0: কোৱা, আকৌ শুনিবলৈ মোৰ খুব মন গৈছে, বিশেষকৈ তোমাৰ মুখৰ কথা। কিন্তু কিন্তু এটা কথা কি জানা, মই মানে খুব বিপদজনক অৱস্থা এটাত আছোঁ।
1: কি কি হৈছে, কি বিপদ?
0: এইকেইদিন যে বৰষুণ খুব বেছি, উজনিৰ ফালে এখন স্লুইচ গেট মাজে মাজে খুলি দিয়ে পানী বেছি হ'লে। কেতিয়াবা পানী বেছি হ'লে স্লুইচ গেটখন বহুত খুলি দিয়ে আৰু আমাৰ এইফালে পানী মুহূৰ্ততে ভৰি যায়।
1: সেইটো কথা।
0: অঁ, পথাৰবোৰ পানীৰে একেবাৰে ভৰি আছে এতিয়া, ক'ৰবাত ক'ৰবাত মানুহৰ ঘৰতো সোমাইছে। যদি আৰু বৰষুণ হয় তেন্তে পুনৰ খুলি দিব আৰু আমিবোৰ একেবাৰে পানীৰ তলত থাকিম। সেই অলপো শান্তিত থাকিব পৰা নাই জানা, শান্তিৰে ৰাতি শুবই পৰা নাই, অনবৰত উৎকণ্ঠা।
1: তথাপি তথাপি তোমাক মই দুটামান কথা কৈহে যাম, কাৰণ তুমি এখন কিতাপ লিখিছা, সেই কিতাপখনত তুমি কিছুমান তথ্য দিছা যিবোৰত মই অলপ জড়িত হৈ আছোঁ।
0: আহা, এইটো সময়ত সেইটো বিষয়ে কথা নাপাতিলে নহয় নেকি?
1: আৰু জীৱনৰ কোনটো সময়ত মই পাতিম, যিকোনো সময়তে ভাবি চালে বিপদৰ সময়।
0: বাহ, এখন কিতাপ লিখাৰ বাবে মই এতিয়া এই শাস্তি পাব লাগিব হা? মই শান্তিৰ সময় অকণো নাপাম, তুমি কি নিষ্ঠুৰ!
1: আৰু আৰু তোমাৰ নিষ্ঠুৰতা,
0: মই কি কৰিলোঁ? এখন কিতাপ লিখিছোঁ দুখন আত্মজীৱনীৰ আলোচনা। সেই আলোচনাত দেখা গৈছে যে আমাৰ কলেজৰ দিনৰ এটা আন্দোলনৰ কাৰ্যসূচী দুয়োজন লেখক বেলেগ বেলেগ ধৰণে লিখিছে।
1: সেই আন্দোলনত আমাৰ লগৰ এজনে অতি বেয়াকৈ আঘাত পাইছিল আৰু আৰু মই কিবাকৈ সাৰি গৈছিলোঁ, একেলগে থাকিও মই সাৰিছিলোঁ।
0: তুমি সাৰি যোৱাটো এটা আকস্মিক ঘটনা আছিল, বাছ সিমানেইতো। এজন লেখকে তোমাৰ কথা অলপ বেয়াকৈ লিখিলে, সেয়াইতো। তুমি ছেবটেজ কৰিব পৰা বুলি সন্দেহ কৰিলে, সেয়াইতো। মই তোমাৰ সপক্ষে বা বিপক্ষে একো মতামত নিদিলোঁ, কথাটো সেইটোৱেইতো। তোমাক নিৰ্দোষী বুলি লিখিব লাগিছিল, সেয়াইতো।
1: নহয়
0: নহয়
1: নহয়।
0: তেনে কি কি কথাৰ বাবে তোমাৰ লগত মই এনে ভয় লগা সময়তো এইবোৰ কথা পাতিব লাগে, কোৱা?
1: তুমি যি সত্য আৱিষ্কাৰ কৰিছোঁ বুলি ভাবি অলপ সন্তুষ্টি পাইছা, পাই আছা, সেইটো মই ভাল পোৱা নাই বা মানি ল'ব পৰা নাই।
0: মই সন্তুষ্টি লভিছোঁ আৰু তুমি মানি ল'ব পৰা নাই। আচ্ছা, কোনটো কথা? তুমি তুমি কিছুমান অধিকাৰৰ কথা কিন্তু জনা উচিত এজন মানুহে।
1: জানো জানো জানো, অধিকাৰৰ কথাবোৰ নক'বা, মই জানো, মোৰো অধিকাৰ আছে। সেয়া আহিছোঁ, অলপ কথা হ'বই লাগিব, পিছে পিছে কিবা অলপ খাবলৈ দিয়া, মোৰ বৰ ভোক লাগিছে।
0: ভোক লাগিছে? অ' মাই গড, চোৱা না, মই এবাৰ ভবাই নাই। ৰ'বা ৰ'বা ৰ'বা, মই কিবা অলপমান লৈ আহিছোঁ হা।

0: তোমাকহে মনত আছে, সেয়ে তোমাৰ ওচৰলৈ আহিলোঁ। বৰ ভয় এটা সোমাইছে।
1: কি হৈছে তোমাৰ? মই ধৰিব পাৰিছোঁ তোমাৰ কিবা এটা হৈছে নহয়, কি হৈছে কোৱাচোন।
0: মই পলাই ফুৰিছোঁ দুদিন ধৰি। মই পলাই ফুৰিছোঁ, পুলিচে মোক বিচাৰি আছে।
1: কিয়?
0: বহুত কথা।
1: কি কথা, কি কথা কোৱা, নহ'লে
0: মোক খেদাই দিবা।
1: চোৱা, তুমিতো দেখিছা ইয়াৰ পৰিস্থিতি বেয়া। পানী আহি পাই যাব বুলি মই অহৰহ ভয় খাই আছোঁ। যদি বৰষুণ বেছি হয়, স্লুইচ গেট যদি খুলি দিব লগা হয়, তেন্তে হঠাৎ ওলাই যাব লাগিব যিকোনো মুহূৰ্ততে। অকলশৰীয়া এজনী মানুহ মই।
0: তুমি অকলশৰীয়া কিয় হ'লা? তোমাৰ হাজবেণ্ড, ল'ৰা ছোৱালী, মা দেউতা?
1: আহ, বাদ দিয়া সেইবোৰ। এতিয়া তোমাক পুলিচে কিয় এৰেষ্ট কৰিবলৈ বিচাৰি ফুৰিছে সেইটো কোৱা না।
0: মোৰ পত্নীয়ে মোৰ ওপৰত কেছ দিছে।
1: কি?
0: পুলিচ চুলিচ মোৰ ওচৰত হাজিৰ। মোক পুলিচে ঘৰৰ পৰা ধৰি লৈ আহিছিল। গেটৰ ওচৰ পাওঁতেই মই দৌৰ মাৰি পৰালোঁ। পুলিচে তলকিবই নোৱাৰিলে।
1: অ', মিছেছৰ তুমি কি অপকাৰ কৰিছিলা?
0: জানো কি কৰিছিলোঁ। মই ভাবোঁ মইতো তেওঁক ভালেই পাই আছিলোঁ তেতিয়ালৈকে।
1: তুমি নাজানা কথা ক'বলৈ আহিছা, এনেই তোমাৰ ওপৰত কেছ দিবনে? কি কৰিছিলা কোৱা।
0: মই সেইকাৰণেই তোমাৰ ওচৰলৈ আহিছোঁ।
1: আত্মগোপনৰ বাবে? হা, তুমি কি কৰিছিলা কোৱা। নেভাৰ, তুমি মোৰ ঘৰত এক মিনিটো থাকিব নোৱাৰা। মই জানো এগৰাকী নাৰীক কেনেকৈ শাস্তি দিয়া হয়। হাউ এ ৱমেন চাফাৰ্জ, আই ন' বেটাৰ। আদিত্য, তুমি যোৱা, তুমি ইয়াৰ পৰা যোৱা, নহ'লে মই কিন্তু নিজেই পুলিচক ফোন কৰিম।
0: পুলিচৰ ফোন নম্বৰ আছে তোমাৰ হাতত?
1: কি, কিয় নাথাকিব? নাথাকিলেও মই বিচাৰি ল'ম।
0: বিচাৰি ল'ব নালাগে। এইটো লোৱা, মই লৈ আহিছোঁ। মই তোমাক সহায় কৰোঁ বুলি কৈছিলে নহয়, দেখিছা, নম্বৰ লৈ আহিছোঁ সহায়ৰ বাবে।
1: শুনা, তুমি মোৰ ওচৰৰ পৰা যোৱা প্লিজ, মই বিৰক্ত হৈ গৈছোঁ, যোৱা, আঁতৰ হোৱা।
0: অকলে থাকা পুলিচৰ নম্বৰটো কিয় লগত নাৰাখা? লোৱা।
1: হেৰা, মোৰ লগত চাথুৰি নকৰিবা, মই চিঞৰ বাখৰ কৰি দিম, নহ'লে মই।
0: তেতিয়া তোমাৰ লোকচান বেছি নহ'বনে? মোৰ দৰে ফেৰাৰ আছামী এটা তোমাৰ ঘৰত।
1: অহ, ব্লেকমেইল কৰিবলৈ যত্ন নকৰিবা, একেবাৰে প্ৰফেচনেল ক্ৰিমিনেলৰ দৰে সকলো হেৰাই যাব। তোমাৰ ওপৰত থকা মোৰ ভাল ভাৱ সকলো।
0: তোমাৰ প্ৰথম কিতাপ কোনো আত্মীয়ৰ নামত উৎসৰ্গা নকৰিলে কিয়?
1: উৎসৰ্গা কৰাটো বাধ্যতামূলক নেকি?
0: নহয়, পৰম্পৰা, মা দেউতা, হাজবেণ্ড, শহুৰ দেউতা, এনেকুৱা কাৰোবাৰ নামত এটা শব্দও নাই।
1: মই সেইবোৰৰ নাম কিয় লিখিম? সেইবোৰ মোৰ কোনো নহয়, সেইবোৰ মোৰ কোনো আত্মীয়ই নহয়।
0: তুমি নহয় বুলি ক'লেই নহ'ব নহয়।
1: সেইবিলাক মানুহ মোৰ কোনো নহয়, বাছ শেষ।
0: হাজবেণ্ড, তেওঁ?
1: হাজবেণ্ড, মাই ফুট। জানা, মোৰ PhD নহ'ল তেওঁৰ বাবে। কিমান কি কৰিম বুলি মই ভাবি আছিলোঁ। কেৱল চাকৰি, চাকৰি কৰিবলৈ লগাই দিলে মোক, কেৱল চাকৰি।
0: কি কৈছা তুমি?
1: ঘৰখনৰ কোনেও অকণমান সহযোগিতা, অকণমান সহায় নকৰিলে মোক। মা দেউতা, শহুৰ শাহু, কোনেও। হাজবেণ্ডে মোৰ পইচাও লৈ যায়, মোক দিয়ে আৰু কেইটামান চলি থাকিবলৈ।
0: তেওঁতো ডাঙৰ চাকৰি কৰে, কিয় নিয়ে পইচা?
1: নাজানো দিয়া, কিন্তু নিয়ে, লৈ যায়। মইতো পঢ়া শুনাতে থাকিলোঁ, বন্ধু ইমান ভাল আছিল। তুমি কিমান ভাল আছিলা। মই জানা, সকলোকে তুমি বুলিয়েই ভাবিছিলোঁ, কিন্তু নহয়, মোৰ ছোৱালীজনীও মোৰ নহ'ল, ল'ৰাটো মোৰ আছিল। ল'ৰাটো, সিয়ে সাহ দিলে, সেইবাবে বাচি থাকিলোঁ এতিয়ালৈকে।
0: সি ক'ত এতিয়া?
1: সি বহুত দূৰত, বহুত দূৰত, সি সুইচাইড কৰিছে।

0: അഡിറ്റോ? ഏ അഡിറ്റോ,
1: তুমি
0: বহুতেই টোপনি অহাৰ দৰে হৈ গৈছিল তোমাৰ।
1: এই যে 10 মিনিট শান্তিত বহিলো তোমাৰ ওচৰত, টোপনি আহি গৈছিল।
0: তুমি বাৰু ক'ৰ পৰা ওলালাহি? এতিয়া ক'ত থাকা? ইমান দিন কোনো যোগাযোগ নাই, সেই ইউনিভাৰ্চিটিতে শেষ আৰু। তুমি নথকা হ'লে মোৰ যে কি পৰা হ'লহেঁতেন, তেতিয়াতো মই তুমি নথকাৰ কথা ভাবিবই নোৱাৰোঁ। কিবা এটা সমস্যা হ'লেই আদিত্য আদিত্য আদিত্য, মোৰ লগৰ কেইজনী হাঁহে ঐ মাৰে যৌতুকত দি পঠাইছে নহয় আদিত্যক, এনেকৈ কয় সিহঁতে।
1: মই যে তোমাক সহায় কৰিছিলোঁ মনতেই নাই।

0: মোক মুক্ত কৰিবৰ বাবে সুইচাইড কৰিছে। দিনটো মোৰ গাতে গা লগাই ঘূৰি ফুৰিছে। 9th standardৰ ল'ৰা মোক কৈ আছে, তুমি ইয়াৰ পৰা যোৱা মা, ইয়াৰ পৰা যোৱা, এইখন ঘৰ নহয়, এইখন ঘৰ নহয়, মোক কথা দিয়া, যাবা, কথা দিয়া, যাবা। মই কথা দি দিলোঁ যাম বুলি। সি মোলৈ চাই হাঁহিলে, সাৱতে ধৰিলে, মোৰ লগত ৰাতি ভালকৈ খাই বৈ শুবলৈ গ'ল আৰু সাৰ নাপালে, সাৰ নাপালে। মুখত শান্তিৰ হাঁহি এটা লৈ সি বিচনাত শুই আছিল। মই তাৰ কথা ৰাখি ইয়ালৈ গুচি আহিলোঁ। সকলো এৰি, সকলো এৰি দিলোঁ। এতিয়া ল'ৰা ছোৱালী পঢ়াওঁ কলেজত, নিজেও পঢ়ো, বাছ।
1: ৰিচাৰ্চ কি হ'ল?
0: এই ৰ'বা, বিপদ ঘণ্টা বাজিলেই নেকি? হেল্ল' অ ৰিপুণ, কোৱা কোৱা। নাই নাই, এনেই দৰ্জা খোলা আছে। হ'ব হ'ব, চিন্তা কৰিব নালাগে, মই ফোন কৰিম নহয়। অঁ অঁ অঁ, সৰু বেগ এটাত প্ৰয়োজনীয় সকলো বস্তু ভৰাই থৈছোঁ, প্ৰয়োজন হ'লে সকলো এৰি দৌৰ মাৰিম আৰু। কিতাপ পত্ৰ বিচনাৰ ওপৰত টেবুল দুখনত উঠাই থৈ দিছোঁ। অঁ হ'ব হ'ব, থৈছোঁ দিয়া হা। এজনে দৰ্জা খোলা দেখি কোনোবা আছে নেকি বুলি ফোন কৰিছে।
1: নাহি বুলি মিছাকে কিয় ক'লা? এটা ফেৰাৰ আছামী তোমাৰ ঘৰত।
0: তুমি সোনকালে যোৱা, তুমি সোনকালে যোৱা, জানা আদিত্য, নহ'লে তোমাকো মই এটা বিপদ বুলিয়েই ভাবিবলৈ আৰম্ভ কৰিম।
1: তুমি যিখন কিতাপ লিখিছা তাতো সকলো সত্যই লিখিছা নহয় জানো?
0: অঁ, মিছা কিয় লিখিম, সত্যৰ সন্ধান কৰাটোৱেই এখন কিতাপ লিখাৰ কাৰণ।
1: মই চিগাৰেট খাওঁ বুলি জানা নহয়।
0: বহুত হুপিছিলাতো কলেজ ইউনিভাৰ্চিটিত, মই কিমান গালি পাৰিছিলোঁ, ওচৰলৈ আহিলে কি গুণ, আজি অৱশ্যে সিমান গুণ মই
1: নাই পোৱা।
0: অঁ
1: অলপ পোৱা নাইনে? অলপ
0: অঁ অলপ অলপ পোৱা যেন লাগে।
1: সেই অলপ অলপটো চিগাৰেটৰ ইতিহাসৰ গুণ। মই চিগাৰেট নাখাওঁ একেবাৰে।
0: বঢ়িয়া, সেইবোৰ এৰি থাকিব পাৰিলে ভাল জানা।
1: কিন্তু মোৰ পত্নীৰ দেহত চিগাৰেটে পোৰা কেঁচা দাগ, সেই দাগ কোৰ জানা?
0: কোৰ?
1: মই খোৱা চিগাৰেটৰ।
0: কি কি কৈছা?
1: মই খোৱা চিগাৰেটৰ পোৰা দাগ।
0: কি অসভ্য, বৰপৰ বাহিৰ হোৱা, নিজৰ ৱাইফৰ গাত জ্বলা চিগাৰেট লগাই আকৌ মোৰ সন্মুখত বহি থাকিবলৈ হাক কৰিছা, বাহিৰ হোৱা, বাহিৰ হৈ যোৱা।
1: মই 5 বছৰ আগতে চিগাৰেট এৰিলোঁ, 5 বছৰ আগতে চিগাৰেট এৰিলোঁ। তেতিয়াহ'লে কালি পৰহি মই চিগাৰেটৰ জ্বলাদাগ কেনেকৈ দিম তেওঁৰ গাত?
0: কি আচৰিত কথাবোৰ কৈছা!
1: মই তেওঁক অতি ভাল পাই বিয়া কৰাইছিলোঁ, জানাই জানাই, মোৰ শৃংখলাহীন জীৱন, নিৰ্দিষ্ট কোনো কাম নকৰোঁ, যি কামকে কৰোঁ মন পুতি কৰোঁ, আৰু বহুত পইচা পাওঁ, পইচাই মোক খেদি ফুৰে, মই পলাই ফুৰোঁ পইচাৰ পৰা। তেনে অৱস্থাতে তেওঁক পালোঁ, তেওঁক লগ পোৱাৰ দুদিনমান পিছতে তেওঁ মোক প্ৰস্তাৱ দিলে। মোতকৈ বয়সত অলপ সৰু বাবে মই তেওঁক মন দিয়া নাছিলোঁ, কিন্তু তেওঁ উঠি পৰি লাগিল আৰু এদিন মই তেওঁক বিয়া কৰালোঁ। মই শৃংখলিত হ'লোঁ, মোৰ নিজা ফাৰ্ম হ'ল, বহুত কাম, বহুত পইচা, বহুত পইচা। মই পইচা পাতি সকলো তেওঁৰ ওচৰতে এৰি দিলোঁ, কাম কাম আৰু কাম। অৱশেষত
0: কি হ'ল?
1: যোৱা দেওবাৰে গুৱাহাটীলৈ গ'ল, দুদিন পাছত ঘূৰি আহিল, ৰাতি থাকিলে। ৰাতিপুৱা চিঞৰ বাখৰ ঘৰত, মই বিচনাৰ পৰা উঠি দৌৰি গ'লোঁ কি হ'ল বুলি।

0: তেওঁ কান্দিছে। মই কিবা বুজাৰ আগতেই পুলিচলৈ ফোন। পুলিচ তৎকালে মোৰ ঘৰ পালেহি। সহায়ৰ বাবে ওচৰৰ দোকানী এজনো আহিছে। মই চিগাৰেট লগাই জ্বলোৱা দাগবোৰ পুলিচক দেখুৱাইছে। মই কিমান অত্যাচাৰ কৰোঁ সকলোবোৰ খবৰ সংগ্ৰহ কৰি পুলিচে মোক লগত নিবলৈ গাড়ীৰ ওচৰত পোৱালেগৈ। গলিৰ মানুহে ভিৰ কৰি চাইছে। সকলোৰে ওচৰত মই অপৰাধী হৈ গৈছোঁ। মই কি কৰিম? মোৰ কোনো কথাই নৰজে। পুলিচে গাড়ীত উঠাব খোজোতে মই দৌৰ মাৰিলোঁ দৌৰ মাৰিলোঁ। বাছ এখনত উঠিলোঁ জাপ মাৰি। অলপ দূৰ গৈ নামিলোঁ। পুনৰ পথাৰে পথাৰে হাবিলৈ দৌৰ লগালোঁ। হাবিয়ে হাবিয়ে হাবি হাবি গৈ চিনাকি মানুহ এজনৰ ওচৰ পাই পইচা কেইটামান লৈ গাড়ীত উঠিলোঁ। আহি আহি এইখিনি এইখিনি পালোঁ।
1: ইয়ালৈ কিয় আহিলা?
0: মোৰ নিজা একাউণ্ট নাই জানা। সকলো তেওঁৰ সৈতে জইণ্ট একাউণ্ট। পা পইচা ঘৰ দুৱাৰ গাড়ী সকলো তেওঁৰ নামত। মোৰ একো নাই, সকলো তেওঁৰ। তেওঁ এজন প্ৰেমিকৰ সৈতে একেলগে থাকিবলৈ এইবিলাক কাম কৰিলে পৰিকল্পিতভাৱে।
1: কিন্তু মোৰ এই হাবুডুবু অৱস্থাত মোৰ ওচৰলৈ তুমি কি বিচাৰি আহিলা?
0: কি বিচাৰি আহিলো কি?
1: ৰবা, যদিও মোৰ এই ভয় লগা অৱস্থা, তথাপি ৰবাচোন, দুজনমান উকিলৰ সৈতে কথা পাতোঁ। মোৰ লগত এসময়ত একেলগে চাকৰি কৰা বন্ধু এজন এতিয়া মেজিষ্ট্ৰেট হৈ আছে হাইকোৰ্টত। মই কথা পাতোঁ ৰবা।
0: নালাগে নালাগে, মোৰো তেনেকুৱা বহুত মানুহ চিনাকি আছে, সেইবোৰ কৰিব নালাগে।
1: তেন্তে মই কি কৰিব লাগিব কোৱা?
0: শাস্তি দিম।
1: শাস্তি?
0: তেওঁক মই শাস্তি দিম।
1: ৰবা, তুমি তেনেকুৱা একো নকৰিবা। বিপদ বঢ়াই নল'বা। আইনমতে যুঁজ কৰা সকলো সম্ভৱ হ'ব।
0: মই থানাত গৈ ধৰা দিম। তেওঁ মোৰ ওপৰত তোলা সকলো অভিযোগ এডমিট কৰিম। ইয়েছ, আই ডিড হোৱাট চি ছেড টু দ্য পুলিচ।
1: বাহ, ইমান সহজ পথ এটা যদি ভাবিয়েই থৈছা, মোৰ ওচৰলৈ কিয় আহিলা? এই অস্থিৰ সময় এটাত কিয় আহি উপস্থিত হৈছাহি মোৰ সন্মুখত?
0: কিতাপ লিখা জানিব লাগিছিল, বুজি পাব লাগিছিল মই অহাৰ কাৰণটো।
1: কি কাৰণ?
0: এই যে সত্য বুলি কথা এটা থাকে, যিটো কিতাপত থাকে বুলি তুমি দাবী কৰি থাকা, আচলতে থাকিব নোৱাৰে।
1: কি?
0: মানুহৰ বুকুৱে বুকুৱে সত্যবিলাক থাকে। মোৰ বুকুৰ পৰা সত্যৰ বোজা তোমাৰ বুকুলৈ পঠাই দিবলৈ আহিলোঁ। এই যে তুমি মোৰ পৰা কথাবোৰ শুনিলা, এইবোৰ কথা কোনো কিতাপত লিখা নাথাকে। তোমাৰ বুকুত থাকিব, মোৰ বুকুত থাকিব, এই কথাটো কৈ মই যামগৈ।
1: এই কথাটোৰ বাবেই তুমি আহিলা, সঁচাইনে?
0: মই জানো তুমি বিশ্বাস নকৰা।
1: কিয়নো ভাবিলা মই বিশ্বাস নকৰিম?
0: কাৰণ তুমি জ্ঞানী মানুহ। জ্ঞানী মানুহবিলাকে কথাবোৰ চালি জাৰি চায়, চালি জাৰি চাই পূৰ্বৰ ঘটনাৰ সৈতে মিলাই পেলাই কিতাপৰ ঘটনাবোৰৰ সৈতে অংক কৰে আৰু মোৰ কথাটো অবিশ্বাস কৰি পেলায়। তুমি জ্ঞানী হোৱাৰ পৰা তোমাৰ লোকচান হৈছে। এইদৰে সৰলভাৱে বিশ্বাস কৰিব নোৱাৰা হৈছা। তুমি পণ্ডিত হ'বলৈ গৈ আছা যে।
1: আদিত্য, তুমি খুব ঋণাত্মকভাৱে কথাবোৰ কৈছা। অৱশ্যে বাস্তৱিক তুমি যি পৰিস্থিতিত পৰিছা তেনেদৰেইতো কথাবোৰ ক'বা। কিন্তু জ্ঞানে মানুহক সহায় নকৰাকৈ নাথাকে, কৰে। মই সেইটো বিশ্বাস কৰোঁ।
0: আৰু মোক বিশ্বাস কৰিবলৈ জ্ঞানে তোমাক বাধা দিয়ে। এমাই ৰং?
1: নহয় আদিত্য, তোমাৰ জ্ঞানেহে তোমাক সহায় কৰিছে এইবোৰ কথা ক'বলৈ।
0: মোৰ জ্ঞান নাই, মই মাত্ৰ জীৱনটো ধাৰণ কৰিছোঁ, জীৱন যাপন কৰিছোঁ। মোৰ জীৱনটো মহৎ জীৱন নহয়, আত্মজীৱনী লিখিবলগীয়া একো কথা নাই। আৰু তুমি তুলনা কৰিবলৈও একো সমল বিচাৰি নোপোৱা।
1: ঠাট্টা কৰিছা?
0: কেতিয়াও কৰা নাই।
1: তেনেকৈ কিয় কৈছা তুমি?

0: মোর সরু জীবনটা তো ঘটে ঘটনা, মাত্র ভাষা নাই আমার। ভাষা নাই মানে আমি সত্যর মুখামুখি নহও তেনে নহয়। তুমি দুখন আত্মজীবনীর তুলনা করিলা, মাত্র দুখন, আমার আমারও আছিল এখন এখন আত্মজীবনী। সেই পুলিশজনের আছিল এখন আত্মজীবনী, যিজনে সেইদিনে লাঠিচার্জর আদেশ দিছিল। মোর লগত থকাজন ধরাশায়ী হয়েছিল, মই হারি গৈছিল। কেনেকৈ হারিছিল, কিয় হারিছিল, কোনে হরুয়াইছিল, সেইবিলাক মানুষের আত্মজীবনী থাকে, আছে। তুমি মাত্র লিখা কেইখন পড়িলা, নিলিখাবর আত্মজীবনী, সেইবোৰৰ কি হব?
1: ও মাই গড, মই কিন্তু এনেকৈ ভবাই নাছিল কথাবোৰ।
0: মই মই ভাবিবলগীয়া হৈছে, আমি সরু হৈ থকাৰ বাবে কিমান সত্য উন্মোচিত হোৱা নাই। সরু মানুহৰ ওচৰত থাকে সত্যৰ ভঁৰাল।
1: এৰা এৰা মানুহে বুকুৱে বুকুৱে সত্যবোৰ লৈ ফুৰে, নহয়নে? মই যিদৰে লৈ ফুৰিছোঁ, তুমিও লৈ ফুৰিছা। সেইবোৰ যদি কিতাপ হয়, কিমান সত্য নতুনকৈ আৱিষ্কৃত হ'ব। মই ভয় ভয়কৈ নিজৰ দৰমহাৰ পইচাবোৰ দি দিয়া কাহিনীবোৰ, মোৰ ল'ৰাই মোক ঘৰ এৰি যাবলৈ কৰা অনুৰোধবোৰ কোনেও নাজানিব। স্বামীৰ ইমান পইচা, ইমান পইচা, তাৰপিছতো মোৰ পৰা দৰমহাৰ পইচাখিনি লৈ যোৱাৰ কাৰণটো কোনেও বিবেচনা নকৰিব। শাহু শহুৰ নিজা মা দেউতা কোনেও মোৰ হকে মাত নমতা কথাবোৰ কেতিয়াও কোনেও নাজানিব। তোমাৰ চিগাৰেটৰ দাগবোৰ,
0: তোমাৰ অহৰহ খাই থকা ভয়বোৰ, এই পানী খুলিব, এই পানী খুলিব বুলি উদ্বিগ্ন হৈ থকা ৰাতিবোৰ, বৰষুণ ডাঙৰ হৈ আহিলে তাৰ শব্দ নুশুনিবৰ বাবে গাৰুত হেঁচা মাৰি ধৰা তোমাৰ তোমাৰ কাণ দুখনৰ কাহিনীবোৰ।
1: আদিত্য, তুমি কি হৈ যে আহিলা এই বৰহামুখৰ সন্ধিয়াত? মোৰ মনৰ অস্থিৰতা পুনৰ বঢ়াই তুলিলা। মই শান্ত হৈ থাকিব খুজিছিলোঁ, কিবা কিবি ধৰণেৰে মই শান্ত হৈ থাকিব খুজিছিলোঁ, কিন্তু ক'ৰ পৰা আহিলা, আহি পুনৰ মোক অস্থিৰ কৰি তুলিলা, অস্থিৰ কৰি তুলিলা তুমি।
0: কোনো সজীৱ বস্তু স্থিৰ নহয়, অস্থিৰ, অস্থিৰ। তুমি তুমি ৰিচাৰ্চ পুনৰ আৰম্ভ কৰা
1: আদিত্য,
0: কৰিবানে?
1: এই কথাটোকে ক'বলৈ তুমি মোৰ ওচৰলৈ আহিলা এই সংকটপূৰ্ণ ৰাতি।
0: মই জানো, মই জানো তুমি বিশ্বাস নকৰা মোক।
1: আদিত্য,
0: এটা এটা কাম কৰা, মই যে দিছিলোঁ পুলিচৰ ফোন নম্বৰটো, তাতে এটা ফোন কৰা। মোৰ মোৰ পইচা খতম, নিজাকৈ যাবলৈ গাড়ী ভাড়া নাই, পুলিচে লৈ যাওক মোক।
1: ভাড়া মই দিম।
0: বাদ দিয়া, বাদ দিয়া সেইবোৰ, তোমাৰ ফোনৰ আনলিমিটেড কল কৰা সুবিধাটোকে লওঁ দিয়া, অন্য সুবিধা নলওঁ।
1: তুমি পুলিচৰ আগত
0: সকলো কথা স্বীকাৰ কৰিম। তাই যিমানবিলাক অভিযোগ আনিছে স্বীকাৰ কৰিম।
1: আদিত্য,
0: এটা অসত্যৰ আশ্ৰয় ল'ম। এই অসত্যটোৰ দ্বাৰা মই চাব খুজিছো এটা সত্য।
1: কি সত্য, কি সত্য চাব খুজিছা আদিত্য?
0: ফোন কৰা, পলম হলে পানী আহিলে পুলিচ নাহিব পাৰে, প্লিজ প্লিজ
1: আদিত্য।
0: তুমি পুনৰ ৰিচাৰ্চ কৰিবা।
1: কিন্তু কিন্তু সত্যটো কি আদিত্য, কি কি সত্য তুমি প্ৰতিষ্ঠা কৰিব খুজিছা?
0: প্লিজ ফোন কৰা, ফোন কৰা প্লিজ, স্মৃতি।

ভগ্নাংশ সপনজ্যোতি ঠাকুৰ ৰচিত নাটখনি শুনিলে। আদিত্য আৰু স্মৃতিৰ চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে তপন দাস আৰু শান্তনা বৰদলৈয়ে। ভাস্কৰজ্যোতি ডেকাৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে।

0: আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা কোষকোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক গভীৰ তথা বৃহৎ পৰিসৰৰ সহযোগিতাৰ গোলকীয় কৌশলগত সম্পৰ্ক বুলি অভিহিত কৰিছে। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত আজি সংঘটিত এটা বিস্ফোৰণৰ ঘটনাত কমেও 30 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। উত্তৰ চীনৰ শান্সি প্ৰদেশৰ এটা কয়লা খনিত সংঘটিত এটা বিস্ফোৰণত কমেও 82 জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন 2 জন সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইবোলাৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সকলো ভাৰতীয় নাগৰিকক পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত কংগো, ইউগাণ্ডা, দক্ষিণ ছুডানলৈ ভ্ৰমণ কৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আৰু দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক গভীৰ তথা বৃহৎ পৰিসৰৰ সহযোগিতাৰ গোলকীয় কৌশলগত সম্পৰ্ক বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ৰ সৈতে অনুষ্ঠিত বৈঠকৰ আৰম্ভণিসূচক বক্তব্যত তেওঁ এইদৰে মত প্ৰকাশ কৰে। নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত অনুষ্ঠিত এই বৈঠকত দুয়োখন দেশৰ মাজৰ বিভিন্ন বিষয়ৰ সহযোগিতাৰ প্ৰসংগক লৈ আলোচনা কৰা হয়। বাণিজ্য, শক্তি, গতিশীলতা আৰু আঞ্চলিক সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ৰ পাৰস্পৰিক সহযোগিতাক সামৰি লোৱা এই আলোচনাই দুয়োখন দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ শক্তিকো নিশ্চিত কৰে। এই বৈঠকৰ বিষয়ে উল্লেখ কৰি বিদেশ মন্ত্ৰী ডঃ জয়শংকৰে সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ বৈদেশিক সচিব ৰুবিঅ'ৰ এই ভ্ৰমণক মাৰ্কিন প্ৰশাসনৰ প্ৰথম দিনটোৰ পৰাই দেশ দুখনৰ মাজত চলি থকা নিয়মীয়া সম্পৰ্কৰ অংশবিশেষ বুলি অভিহিত কৰে। শক্তি বাণিজ্যৰ ক্ষেত্ৰখনৰ শেহতীয়া সম্প্ৰসাৰণক আদৰণি জনাই তেওঁ কয় যে ভাৰতৰ শক্তিখণ্ডৰ নিৰাপত্তাৰ বাবে বহুপাক্ষিক শক্তি যোগান অতিশয় গুৰুত্বপূৰ্ণ। দুয়োখন দেশৰ মাজৰ জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। একেদৰে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ও ভাৰতবৰ্ষক তেওঁৰ দেশৰ গুৰুত্বপূৰ্ণ কৌশলী সহযোগী বুলি আখ্যা দিয়ে। দুয়োখন দেশে সন্ত্ৰাসবাদৰ কবলত পৰি ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে আসন্ন শতিকাটোক গঢ় দিব পৰাকৈ ভাৰত আৰু আমেৰিকা উভয় দেশে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ভিত্তিত কৌশলগতভাৱে আগবাঢ়ি যাবলৈ সহমত প্ৰকাশ কৰিছে। শক্তিখণ্ডক লৈও উভয় দেশে একেলগে কাম কৰিব বুলি তেওঁ লগতে প্ৰকাশ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' 4-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি দুপৰীয়া নতুন দিল্লীত উপস্থিত হয়। ভ্ৰমণকালত শ্ৰীৰুবিঅ'ই অহা 26 মেৰ পৰা নতুন দিল্লীত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। পাকিস্তানৰ বালুচিস্তান প্ৰদেশত আজি সংঘটিত এটা বিস্ফোৰণৰ ঘটনাত কমেও 30 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। প্ৰদেশখনৰ ৰাজধানী মহানগৰী কোৱেটাৰ চমন ফটক ৰেল ষ্টেচনৰ ওচৰত ৰেলপথত সংঘটিত এই বিস্ফোৰণৰ ঘটনাটোত ৰেলপথটোৰ ক্ষতি হোৱাৰ লগতে অঞ্চলটোত ৰখাই থোৱা আন 10খন যান বাহনো ক্ষতিগ্ৰস্ত হয়। এই ঘটনাৰ পাছতে কোৱেটা মহানগৰীৰ চৰকাৰী চিকিৎসালয়সমূহৰ কাষৰীয়া এলেকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগতে পৰিস্থিতি চম্ভালিবৰ বাবে চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীসকলক ততাতৈয়াকৈ মাতি পঠিওৱা হয়। দেশখনৰ ৰেল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে পেছাৱাৰ অভিমুখে গৈ থকা জাফৰ এক্সপ্ৰেছ ৰেলগাড়ীখন এই বিস্ফোৰণৰ পাছতেই সতৰ্কতামূলক ব্যৱস্থা হিচাপে কোৱেটা ৰেল ষ্টেচনত ৰখাই থোৱা হয়। আনহাতে

এই বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত বিভিন্ন গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠানত কটকটীয়া নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি দেশখনৰ গৃহমন্ত্ৰীৰ মুখপাত্ৰ বাবৰ ইউছাফজাইয়ে জানিবলৈ দিয়ে। উত্তৰ চীনৰ শ্বান্সি প্ৰদেশৰ এটা কয়লাখনিত সংঘটিত এটা বিস্ফোৰণত কমেও 82 জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন 2 জন সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। যোৱা শুকুৰবাৰে সংঘটিত এই বিস্ফোৰণৰ সময়ত কয়লাখনিটোত 247 জন শ্ৰমিকে কাম কৰি আছিল বুলি প্ৰকাশ পাইছে। চৰকাৰী তথ্য অনুসৰি এইটোৱেই হ'ল 2009 চনৰ পাছত দেশখনত সংঘটিত সবাতোকৈ গুৰুতৰ বিস্ফোৰণৰ ঘটনা। চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে এই ঘটনাটোৰ কবলত পৰা লোকসকল দুৰ্ঘটনাক্ৰমে বিষাক্ত গেছৰ সংস্পৰ্শলৈ অহা বাবেই এনে পৰিস্থিতিৰ সন্মুখীন হয়। এই সন্দৰ্ভত পলমকৈ পোহৰলৈ অহা বাতৰিটোৰ মতে গেছ বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই যদিও চৰকাৰী সংবাদ মাধ্যমৰ মতে কয়লাখনিটোত অতিশয় বিষাক্ত তথা গোন্ধবিহীন গেছ কাৰ্বন মনক্সাইডৰ অত্যধিক পৰিমাণৰ উপস্থিতিৰ বিষয়ে তথ্য প্ৰকাশ পাইছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে এই বিস্ফোৰণৰ ঘটনাটোত প্ৰাণ ৰক্ষা পৰা অসুস্থ তথা আহত লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটি থাকিব নোৱাৰিব বুলি মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ চীনৰ শ্বান্সি প্ৰদেশৰ বিস্ফোৰণৰ ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙলৈ সামাজিক মাধ্যমযোগে প্ৰেৰণ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঘটনাত দেশবাসীৰ হৈ শোক ব্যক্ত কৰে। একেটা বাৰ্তাতে তেওঁ বিস্ফোৰণৰ ঘটনাটোৰ ফলত সন্ধানহীন হৈ থকা লোকসকলৰ উদ্ধাৰ আৰু আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে এই জটিল পৰিস্থিতিত ভুক্তভোগী পৰিয়ালসমূহ শক্তিশালী হৈ ৰব পাৰিব বুলি আশা প্ৰকাশ কৰে। ইবোলাৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সকলো ভাৰতীয় নাগৰিকক পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত কংগো, ইউগাণ্ডা আৰু দক্ষিণ ছুদান ভ্ৰমণ কৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰি বৰ্তমান এই দেশসমূহত বাস কৰা ভ্ৰমণলৈ যোৱা ভাৰতীয় নাগৰিকসকলক স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জনস্বাস্থ্যৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতত বৰ্তমানলৈ ইবোলা ৰোগৰ কোনো ৰোগী ধৰা পৰা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অৱগত কৰিছে। পূৰ্বে কংগো আৰু ইউগাণ্ডাত ইবোলা ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাতৰি পোৱাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই আন্তঃৰাষ্ট্ৰীয় জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। জেনেভাত 6-দিনীয়া 79 সংখ্যক বিশ্ব স্বাস্থ্য সন্মিলনৰ কালি সামৰণি পৰে। এই সন্মিলনত সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে মানৱ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বহুপাক্ষিক সহযোগিতা আগবঢ়াই নিয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য ব্যৱস্থাৰ পুনৰ্গঠন, উমৈহতীয়া দায়িত্ব শীৰ্ষক বিষয়ৰ অধীনত এই সন্মিলনত ষ্ট্ৰোক, যক্ষ্মা, জৰুৰীকালীন চিকিৎসা আদিকে ধৰি 20টাতকৈ অধিক সিদ্ধান্ত আৰু 13টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই আয়োজন কৰা সন্মিলনখনত সদস্য ৰাষ্ট্ৰৰ নেতৃত্বত বিভিন্ন সংস্কাৰমূলক চুক্তি সম্পাদন হোৱাৰ উপৰি ভিন ভিন ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়তো আলোচনা কৰা হয়। সামৰণি ভাষণত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ এডহানম গেব্ৰেছিছে সদস্য ৰাষ্ট্ৰসমূহক শীঘ্ৰে প্ৰস্তাৱসমূহ কাৰ্যত ৰূপায়ণ কৰিবলৈ আহ্বান জনাই কয় যে বিশ্ব স্বাস্থ্য ব্যৱস্থা নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ ৰাজনৈতিক প্ৰতিশ্ৰুতি, স্থায়ী বিত্তীয় সাহায্য আৰু সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ প্ৰয়োজন হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। চৰকাৰে বিকশিত ভাৰত জি ৰামজী অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যিকোনো ব্যক্তি, পক্ষ, সংস্থা বা প্ৰতিষ্ঠানে খচৰা নিয়মাৱলী সন্দৰ্ভত 21 জুন পৰ্যন্ত আপত্তি দাখিল কৰিব পাৰিব বা দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মেত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922ত 1922 মিছ কল দিলে পোৱা SMSত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মেলৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে

0: ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতা নাইট ৰাইডাৰ্ছ কলকাতাৰ ইডেন গাৰ্ডেনছত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰোলেন গেৰোছ নামেৰে পৰিচিত ফ্ৰেন্স অপেনৰ 125 সংখ্যক সংস্কৰণ আজি পেৰিছত আৰম্ভ হৈছে। 25 সংখ্যক গ্ৰেণ্ডশ্লেম খিতাপ দখলৰ বাবে নোভাক জকোভিচে অভিযান আৰম্ভ কৰিব। তৃতীয় স্থানত থকা 3 বাৰৰ চেম্পিয়নগৰাকীয়ে আজি নিশাৰ ভাগলৈ কোৰ্ট ফিলিপ চেট্ৰিয়াৰত ফ্ৰান্সৰ জিঅ'ভানি পেৰিকাৰ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। বৈদেশিক পৰিক্ৰমা দপ্তৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক গভীৰ তথা বৃহৎ পৰিসৰৰ সহযোগিতাৰ গোলকীয় কৌশলগত সম্পৰ্ক বুলি অভিহিত কৰিছে। পাকিস্তানৰ বালুচিস্তান প্ৰদেশত আজি সংঘটিত এটা বিস্ফোৰণৰ ঘটনাত কমেও 30 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। উত্তৰ চীনৰ শান্সি প্ৰদেশৰ এটা কয়লা খনিত সংঘটিত এটা বিস্ফোৰণত কমেও 82 জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন 2 জন সন্ধানহীন হৈ আছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে বৃন্দগানৰ অনুষ্ঠান। অনুষ্ঠানত এয়া প্ৰথম গীতৰ কথা, তৰুণ শৰ্মাৰ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মে'লৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মে'ত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মে'ত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অৱ চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 বৰ্ষত দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে IIT গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350 গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰে। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 নম্বৰ BSF বেটেলিয়নৰ উদ্যোগত হেলিডেগঞ্জ BSF কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক BSF জোৱানে অংশগ্ৰহণ কৰে। হেলিডেগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। ইয়াৰ পাছতে স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা পদযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীত BSFৰ মহিলা জোৱানসকলেও অংশগ্ৰহণ কৰে। যোৰহাট জিলাৰ মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতি আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ যুটীয়া উদ্যোগত মইনাপৰীয়া নামঘৰত আজি স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে। এই স্বাস্থ্য শিবিৰত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়। এই অনুষ্ঠানত যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে অন্যান্য বিভাগীয় বিষয়াসকলো উপস্থিত থাকে। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশ প্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি আগবঢ়াব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয় মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-11-7800-ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922 মিছ কল দিলে পোৱা

0: মেছত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মেলৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেনছত দেলহি কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।
2: হেল্ল, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো ৰুমি গোস্বামীৰ কণ্ঠৰ আধুনিক গীত।

ৰুমি গোস্বামীৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 9 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 24 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ দেওবৰীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত, কিলোহাৰ্টজ 1125। আজিৰ অধিৱেশনৰ কণ্ট্ৰল ৰুমৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে, ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথ।

স্বামী বিবেকানন্দই কৈছিল, আমাক সেই শিক্ষা লাগে যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা শক্তি বৃদ্ধি পায় আৰু মানুহ হৈ নিজৰ ভৰিত থিয় দিব পাৰি।

মেক্সিম গৰ্কিয়ে কৈছিল, মানুহক অধ্যয়ন কৰিব পাৰিলে প্ৰকৃত জ্ঞান লাভ হয় আৰু সেই উপলব্ধিয়েই প্ৰকৃত সাহিত্য সৃষ্টিৰ মূল উপাদান।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.6 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাসকললৈ আগবঢ়াইছো মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজি অৰ্ধ আকাশ অনুষ্ঠানত মোৰ কথা শিতানত শুনাবলৈ লৈছো তেজপুৰ পৌৰসভাৰ উপসভানেত্ৰী সংগীতা বোসৰ কিছু মনৰ কথা ৰাইজৰ উদ্দেশ্যে।
1: মই আজি মোৰ কথা শিতানত তেজপুৰীয়া ৰাইজলৈ এক বিশেষ অনুৰোধ জনাব খুজিছোঁ। মই সংগীতা বোস, মই তেজপুৰ পৌৰসভাৰ উপসভানেত্ৰীৰ দায়িত্বত আছোঁ। এইখিনিতেই মই ক'ব খুজিছোঁ যে তেজপুৰ চহৰখন এখন পৰিষ্কাৰ আৰু সুন্দৰ চহৰ। ইয়াৰ ওখ চাপৰ, অকোৱা পকোৱা বাট পথৰবোৰ সৌন্দৰ্য

কোনো চহৰতকে নিমিলে। চহৰখন পৰিষ্কাৰ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। যোৱা কিছু মাহৰ ধৰি চহৰখনত বৃদ্ধি পাইছে যান বাহনৰ আৰু লগতে বৃদ্ধি পাইছে ই ৰিক্সাৰো। অধিক লোকে এখন গাড়ীত পৰিয়ালটোক লৈ তেজপুৰ চহৰলৈ ফুৰিব আহি আছে। বহু সময়ত চহৰখনত ঠাইৰ অভাৱৰ বাবে যান বাহনৰ পাৰ্কিঙৰ সমস্যা দেখা দিছে। বৃদ্ধি পাইছে বহু ই ৰিক্সা। ই ৰিক্সা বহু যান বাহন পৰিণতিত কি হৈছে, পথৰ যান জট পাৰ্কিঙৰ কাৰণে আমি ঠাই দিব পৰা নাই। সেই যান জঁটৰ পৰা ৰাইজক সকাহ দিবলৈ তেজপুৰ পৌৰসভাই জিলা আয়ুক্তৰ নিৰ্দেশত পাৰ্কিঙৰ বাবে কিছু নতুন নিৰ্দেশনা ৰাইজৰ বাবে আগবঢ়াইছে। বিশেষভাৱে মহাভৈৰৱ বজাৰৰ পৰা তেজপুৰ চিভিল চাৰিআলিলৈ, বৰগোলা পইণ্টৰ পৰা সদৰ থানালৈ হৈ কোৰ্ট চাৰিআলিলৈকে সৰু চাৰিচকীয়া বাহন আৰু দুচকীয়া বাহনৰ বাবে পাৰ্কিঙৰ বাবে স্থান নিৰ্ধাৰিত কৰি দিয়া হৈছে। চহৰৰ মাজত পথচোৱা যথেষ্টখিনি ঠেক, সেইবাবে পথৰ কাষত ডাবল পাৰ্কিং কৰাটো নকৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু দুচকীয়া বাহনৰ জেগাত চাৰিচকীয়া বাহন পাৰ্কিং কৰিবলৈ অনুৰোধ কৰা হৈছে। দৰং মহাবিদ্যালয়ৰ কাষত পথচোৱাত লগত বহুত নতুন ঠাইত পাৰ্কিং দিয়া হৈছে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও যান জঁটৰ সমস্যা পৰি আছে। যান বাহনৰ আৰক্ষীয়ে অকলে এই সমস্যাখিনি সমাধান কৰিব নোৱাৰিব, সেইবাবে চহৰখনৰ পাৰ্কিঙৰ নতুন ঠাইসমূহৰ বিশেষ ইমান কথা ক'বলৈ কোৱাটো সম্ভৱ নহয়। ইমান কম সময়ত কথাখিনি শেষ কৰি দিব পৰা সম্ভৱ নহয়। গতিকে এই বাতৰি কাকত আৰু বিভিন্ন সংবাদ মাধ্যমতে আমি এই সমূহ কথা প্ৰচাৰ কৰি আছোঁ। গতিকে আপোনাৰ চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ লগতে চহৰখনৰ নতুন পাৰ্কিং ব্যৱস্থাটো সজাগত কৰি তোলাৰ দায়িত্ব আমাৰ পৌৰসভাৰ লগতে আপোনালোকৰো, সেয়েহে সহযোগিতা কৰক বুলি আপোনালোকৰ আগত অনুৰোধ জনালোঁ। ধন্যবাদ।

এই আছিল তেজপুৰ পৌরসভাৰ পৌরসভানেত্রী সংগীতা বোস। তেজপুৰ চহৰখনৰ শেহতীয়াকৈ পাৰ্কিঙৰ ক্ষেত্ৰত যি নিৰ্দেশাৱলী জাৰি কৰিছে সেই সম্পৰ্ক অৱগত কৰিলে। এতিয়া অৰ্ধকাশ অনুষ্ঠানত আমি শ্ৰোতাসকললৈ আগবঢ়াইছোঁ লতা মঙ্গেশকাৰৰ কণ্ঠৰ কেইটিমান গীত। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছোঁ খাট্টা মিঠা বোলছবিৰ এই গীতটি।

শ্রোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আজিৰ শিল্পী লতা মঙ্গেশকাৰ। শ্রোতাসকলে লতা মঙ্গেশকাৰ আৰু তেওঁৰ সহযোগী শিল্পীৰ কণ্ঠত গীত শুনি আছে। এইবাৰ শুনাবলৈ লৈছোঁ শিল্পীগৰাকীৰ কণ্ঠত আন এটি গীত।

শ্রোতাসকলে ইমান পৰে অর্ধ আকাশ অনুষ্ঠানত প্রথমে মোৰ কথা শিতানত তেজপুৰ পৌরসভার উপসভানেত্রী সংগীতা বসে রাইজক উদ্দেশ্যে দিয়া কিছু কথা শুনিলে, তাৰ পিছতেই শ্রোতাসকলে শুনিবলৈ পালে লতা মঙ্গেশকাৰ কণ্ঠৰ কেইটিমান গীত। এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে 6 বজাত দিল্লী কেন্দ্ৰযোগে প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 প্ৰচাৰিত ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাবলৈ।

শ্রোতাসকলে ইমান পৰে আৰাধনা অনুষ্ঠানত অনুপ জালুতাৰ কণ্ঠৰ ভজন কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এই ঘোষণাৰ পিছতেই শ্ৰোতালৈ আগবঢ়োৱা হ'ব গীতালি। আজি গীতালি অনুষ্ঠানত শুনিবলৈ পাব কেইটিমান অসমীয়া জনপ্ৰিয় আধুনিক গীত। 6:45 গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। ৭:20 শিশুসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান উমলাঘৰ আগবঢ়োৱা হ'ব। 7:50 আজিৰ দিনটোৰ ওপৰত আধাৰিত আমাৰ পোনপটীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 বাতৰি শিৰোনাম, 8:02 শ্ৰোতাসকলে শুনিবলৈ পাব উত্তৰণ আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান শ্ৰোতাই শুনিবলৈ পাব। 8:45 দিল্লী কেন্দ্ৰযোগে প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 সুখদেৱৰ কণ্ঠৰ গীত শুনিবলৈ পাব শ্ৰোতাসকলে। 9:30 গজলৰ অনুষ্ঠান আৰু নিশা 10:00 আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। নিশা 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

শ্ৰোতাসকলে ইমান পৰে গীতালী অনুষ্ঠানত কুইন দাসৰ লগতে তেওঁৰ সংগীৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6:45 গুৱাহাটীৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নতুন দিল্লীত উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা, ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন, কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাত 4 লোক নিহত, বন বিভাগৰ ধেমাজিৰ জোনাই প্ৰস্তাৱিত পবা অভয়াৰণ্যত বাঘৰ উপস্থিতি নিশ্চিত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অসমে নতুন গতিৰে বিকাশ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱা দিল্লীৰ SP মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। ডঃ শৰ্মাই অসম ভৱনৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে গুণগত মান বৰ্তাই নিৰ্ধাৰিত সময়ত কামখিনি সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। পৰিদৰ্শনৰ কালচোৱাত মুখ্যমন্ত্ৰীৰ সৈতে অসম ভৱনৰ আৱাসী আয়ুক্ত কবিতা পদ্মনাভনো উপস্থিত থাকে। এই অসম ভৱনে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যোৱা অসমৰ লোকসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰাৰ লগতে নতুন দিল্লীত ৰাজ্যখনৰ উপস্থিতিও শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। আমাৰ পূৰ্বৰ বাতৰিত উল্লেখ কৰা হৈছে যে কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা

0: শেহতীয়াকৈ অভয়াৰণ্যখনৰ বিভিন্ন স্থানত বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলত স্থানীয় ৰাইজৰ লগতে বনকৰ্মীসকলে কেইবাটাও বাঘৰ উপস্থিতি সন্দেহ কৰিছে। উল্লেখযোগ্য যে অভয়াৰণ্যখনত 3 মাইল বিট খণ্ডত বনৰক্ষী তহলদাৰী দলে বাঘৰ খোজ চিহ্ন প্ৰত্যক্ষ কৰাৰ পৰিপ্ৰেক্ষিতত জোনাই বন বিভাগে স্থানীয় ৰাইজ আৰু পৰ্যটকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বন বিভাগে কেইবাটাও প্ৰাপ্তবয়স্ক বাঘৰ লগতে পোৱালিৰ খোজৰ চিহ্নও দেখা পোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। তদুপৰি কিছুদিন পূৰ্বে বনাঞ্চলখনৰ কাষৰীয়া ঐৰামঘাট অঞ্চলৰ বিভিন্ন চৰ চাপৰিত বাঘে আতংকৰ সৃষ্টি কৰাৰ লগতে গোধনো নিধন কৰে বুলি বন বিভাগে জানিবলৈ দিছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মেত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুৰা চাহবাগিচাত দুজনী স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যু সন্দৰ্ভত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন কৰে। 3 দিন পূৰ্বে বাগিচাখনৰ এটা পুখুৰীৰ পৰা দুগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল। ছাত্ৰী দুগৰাকীৰ মৃত্যুত কোনো লোক জড়িত আছে বুলি পৰিয়ালৰ লগতে স্থানীয় গাঁওবাসীয়ে সন্দেহ প্ৰকাশ কৰি ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে পৰিয়ালটোক ন্যায় দিবলৈ দাবী জনায়। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেল সম্বোধন কৰি এই তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰাৰ লগতে ছাত্ৰী দুগৰাকীৰ মৃত্যু পানীত ডুবিয়ে হোৱা বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ কৰে।
1: আমি 21 মে 2026 কোকৰাঝাৰ পি এছ অ'ত এইটো খবৰ পাইছিলোঁ কি দুজন মাইনৰ ছোৱালী মিছিং হৈছে। কোনো ছাস্পিচিয়াছ বডিলি ইঞ্জুৰি পোৱা নাই। তাৰপিছত আমি বডিকে কে এম চি এইচত পষ্টমৰ্টেম কাৰণত পঠাই দিলোঁ। সেইপিছত আমি সেইদিনা কোকৰাঝাৰ পি এছ অ'ত আমি কমপ্লেইনটো পাইছোঁ ফ্ৰম ভিক্টিম ফেমিলি, যাতে মেইন এলিগেশ্যন আছিলে এগেইনষ্ট 2 পাৰ্চনছ। অভিযোগত সেইটো আছিলে কি এই যে ৰোড চাইড পুখুৰী আছিলে তাতে তেওঁলোকে মাটিটো ভৰা নাই আৰু বাউণ্ডেৰী ৱালটো কৰা নাই, এই কাৰণত দুজন ছোৱালীৰ মৃত্যু হৈছে।
0: নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আয়োজিত এটা অনুষ্ঠানত অসমৰ দুগৰাকী সংস্কৃত পণ্ডিত ডঃ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংসা কেশৰী উপাধিৰে বিভূষিত কৰা হয়। শতবৰ্ষ অতিক্ৰম কৰা নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰ অসমৰ এই দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিতক এই উপাধি প্ৰদান কৰে। উল্লেখযোগ্য যে এইবাৰ ন্যায় শিৰোমণি উপাধি লাভ কৰা মুকুন্দৰাম শৰ্মা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ কুলাধিপতি। আনহাতে মীমাংসা উপাধি লাভ কৰা ডঃ ৰাজেন্দ্ৰনাথ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আৰু ৰাষ্ট্ৰপতিৰ বিশেষ সন্মানপ্ৰাপ্ত। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ 33 সংখ্যক ত্ৰিবাৰ্ষিক সভাৰ সৈতে সংগতি ৰাখি এই উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গৱেষণামূলক কৰ্মৰে ডক্টৰেট ডিগ্ৰী লাভ কৰা নলবাৰী জিলাৰ কেইবাগৰাকী গৱেষকক সম্বৰ্ধনা জনোৱা হয়। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বগাজুলিৰ দিলাইশ্ৰী বজাৰৰ সমীপত আজি আবেলি এটা পুৰণি মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ভূটান পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পাৰত স্থানীয় লোকে এই সন্দেহজনক সামগ্ৰীটো প্ৰত্যক্ষ কৰি সীমা সুৰক্ষা বলৰ চাউনীত খবৰ দিয়ে। ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু এছ এছ বিৰ এটা দলে ক্ষিপ্ৰতাৰে মৰ্টাৰ চেল বোমাটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। পাছত বোমাটো সক্ৰিয় নহয় বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে। বজালি জিলাৰ পাটাচাৰকুচি শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা শাখা সাহিত্য সভা কাৰ্যালয়ৰ বাকৰিত সভাপতি হৰ্ষমোহন শৰ্মাই পতাকা উত্তোলন কৰে। উপসভাপতি অপূৰ্ব কুমাৰ শৰ্মাই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছতেই অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতাই কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ সাংগঠনিক দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। পাটাচাৰকুচি উন্নয়ন সমিতিৰ উদ্যোগত আজি পাটাচাৰকুচি শিৱ দুৰ্গা ধামত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

0: জনোৱা হয়। এই সভাত পাটাচাৰকুছিৰ শিৱধাম পৰিচালনা সমিতি, পাটাচাৰকুছি পৌৰসভা, প্ৰাগজ্যোতি ক্লাব, পাটাচাৰকুছি চেম্বাৰ অব কমাৰ্চৰ লগতে কেইবাটাও সংগঠনৰ সদস্য উপস্থিত থাকে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
1: অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ উদ্যোগত তথা বাক্সা জিলা সাহিত্য সভা আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে অনুষ্ঠিত এই অভিৱৰ্তনখন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী অভিৱৰ্তনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী আৰু এই পাঠ্যক্ৰম প্ৰচলনত সহযোগিতা আগবঢ়োৱা আঠগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত 8 উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে মুম্বাই ইণ্ডিয়ানছে 10 অভাৰত 4 উইকেট হেৰুৱাই 90 ৰাণ সংগ্ৰহ কৰিছে। ইপিনে সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেনছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা। ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাত 4 লোক নিহত। বন বিভাগৰ ধেমাজিৰ জোনাই প্ৰস্তাৱিত পবা অভয়াৰণ্যত বাঘৰ উপস্থিতি নিশ্চিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: votes. Faltas seat was widely regarded as the stronghold of Trinamool Congress. Communist Party of India Marxist candidate Shambhunath Kurmi finished in second place with over 40,600 votes. Congress candidate Abdul Razak Mola came third, and Trinamool Congress candidate Jahangir Khan was pushed to the fourth position with over 7,700 votes. Election Commission had ordered a re-poll in Falta following allegations of large-scale malpractice during the polling of the West Bengal Assembly constituency elections. The repolling was held on 21st of this month. The West Bengal government has directed all district magistrates to set up holding centres for suspected illegal foreigners and foreign prisoners awaiting deportation or repatriation in line with the Ministry of Home Affairs MHA guidelines. According to an official communication issued by the Home and Hill Affairs Department, districts have been asked to take necessary steps for housing individuals identified as staying illegally in the country, including those who have completed prison sentences and are awaiting deportation. The directive instructs authorities to act as per the MHA framework on deportation and repatriation procedures for Bangladeshi nationals and Rohingyas found residing illegally in India. Union Education Minister Dharmendra Pradhan has given directions to depute a team of professors and technical experts from Indian Institute of Technology Madras and IIT Kanpur to assist the Central Board of Secondary Education, that is CBSE, in ensuring a glitch-free re-evaluation process. This decision has been taken in view of the developments and concerns raised by the students and parents regarding the CBSE post-result services portal. A four-member medical team from the All India Institute of Medical Sciences, AIIMS, Delhi, today conducted second autopsy of the former model-turned-actor Tushar Sharma in Bhopal. The post-mortem lasted nearly 3 hours under tight security arrangements. After completion of legal formalities, the body was handed over to the family and the last rites were performed at the Bhadbada Crematorium in Bhopal. At the Asian Under-23 Wrestling Championships, Indian grapplers continued their impressive run, clinching 2 silver and 1 bronze medal in the women's freestyle events in Vietnam's Da Nang today. In the 50-kilogram category, Sweetie won silver after going down against local favourite Ngo Linh Do, 7-5 defeat in the gold medal match. And in IPL cricket, Rajasthan Royals have set a target of 206 runs against hosts Mumbai Indians at Wankhede Stadium. In reply, Mumbai Indians were 137 for 5 in 13.3 overs when reports last came in. And that is the end of this news bulletin.
1: বাতৰি হৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ' আজি নতুন দিল্লীত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দেৱাংশু পাণ্ডা বিপুল ভোটত জয়ী হৈছে। বাংলাদেশত বিগত 24 ঘণ্টাত সৰুৱাই সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 16লৈ বৃদ্ধি হৈছে। ভিয়েটনামত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ মহিলাৰ ফ্ৰীষ্টাইল শাখাত ভাৰতীয় খেলুৱৈসকলে 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ' আজি নতুন দিল্লীত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত আমেৰিকা কৌশলগত অংশীদাৰিত্বৰ দৃঢ়তা পুনৰ নিশ্চিত কৰাৰ লগতে বাণিজ্য, শক্তি, আঞ্চলিক নিৰাপত্তাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডক সামৰি আলোচনা কৰে। প্ৰতিনিধি পৰ্যায়ৰ এই বৈঠকৰ পাছত এখন সংবাদমেলত ডঃ জয়শংকৰে অতি শীঘ্ৰে এখন বাণিজ্য চুক্তি সম্পন্ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইৰাণৰ সংঘৰ্ষ সন্দৰ্ভত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই গোলকীয় ইন্ধন মূল্য হ্ৰাস হোৱাটো নিশ্চিত কৰাৰ বাবে আগ্ৰহী। তেওঁ লগতে আলোচনা আৰু কূটনীতিৰ দিশত ভাৰতৰ স্থিতি তথা নিৰাপদ আৰু অপ্ৰতিৰোধ সামুদ্ৰিক বাণিজ্যৰ কথাও দোহাৰে। আমেৰিকা, ইজৰাইল, ইৰাণকে ধৰি উপসাগৰীয় ৰাষ্ট্ৰসমূহৰ সৈতে শক্তিশালী সম্পৰ্ক থকা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। ভাৰতে এই খণ্ডত শান্তি আৰু স্থিৰতাক

কামনা কৰাৰ লগতে ভাৰতীয় লোকৰ কল্যাণ সুনিশ্চিত হোৱা তথা শক্তি সম্পদৰ মূল্য হ্ৰাস পোৱাটো বিচাৰে বুলি তেওঁ দোহাৰে। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅই ভাৰতৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা উল্লেখ কৰি কয় যে বিশ্বৰ ভিতৰতে ভাৰত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশীদাৰ। আজিৰ বৈঠকত দুয়োগৰাকী নেতাই উপসাগৰীয় ৰাষ্ট্ৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ বিকাশকে ধৰি বিভিন্ন আঞ্চলিক বিষয়ত আলোচনা কৰে। বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ভি শ্ৰীনিবাস বাৰ্মাই আজি অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণ জিলাৰ কংগিবাৰু মণ্ডলত পুনাৰীপাৰুত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশগ্ৰহণ কৰে। বিজেপিয়ে দেশজুৰি দলীয় কৰ্মকৰ্তাসকলৰ মাজত দলটোৰ মূল দৰ্শন সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা ব্যাপক প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে এই অনুষ্ঠান আয়োজিত হৈছে। অনুষ্ঠানত ভাষণ দি শ্ৰীবাৰ্মাই কয় যে প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে বুথ পৰ্যায়ৰ কৰ্মকৰ্তাসকলক উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উল্লেখযোগ্য নেতা হিচাপে গঢ়ি তোলা। তেওঁ লগতে কয় যে বিজেপি কেৱল এটা ৰাজনৈতিক দলেই নহয়, বৰং ই হৈছে শক্তিশালী আদৰ্শ তথা জাতীয়তাবাদৰ ভিত্তিত গঢ়ি উঠা এটা সংস্থা। জিলা পৰ্যায়ৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে বিজেপিৰ ইতিহাস, আদৰ্শগত নীতি তথা অন্ত্যোদয়াৰ প্ৰতি দলটোৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দেবাংশু পাণ্ডা বিপুল ভোটত জয়ী হৈছে। প্ৰাৰ্থীগৰাকী 109,000তকৈ অধিক ভোটত বিজয়ী হয়। উল্লেখযোগ্য যে এই আসনখন তৃণমূল কংগ্ৰেছৰ আধিপত্যৰ বাবে চৰ্চাত আছিল। চি পি আই এমৰ প্ৰাৰ্থী শম্ভুনাথ কুৰ্মী 40,600তকৈ অধিক ভোটেৰে দ্বিতীয় স্থানত থাকে। কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰাজ্জাক মোল্লা তৃতীয় স্থানত থকাৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জাহাংগীৰ খান 7,700তকৈ অধিক ভোটেৰে চতুৰ্থ স্থানলৈ অৱনমিত হয়। উল্লেখযোগ্য যে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ফাল্টা সমষ্টিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হোৱাত নিৰ্বাচন আয়োগে সমষ্টিটোত যোৱা 21 মে'ত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আসোৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। চি বি এছ ইৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান আই আই টিৰ বিশেষজ্ঞ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি কয় যে সকলোৱে দেশৰ সংস্কৃতি আৰু পৰম্পৰাক সন্মান জনোৱাৰ লগতে সংৰক্ষণৰ প্ৰচেষ্টা চলোৱা উচিত। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ আলিপিৰি পাডালা মণ্ডপমৰ পৰা খোজকাঢ়ি আহি তিৰুমালাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দেশৰ সাংস্কৃতিক ঐতিহ্য সংবৰ্ধন কৰাৰ লগতে সুৰক্ষিত কৰি ৰখাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত। শ্ৰীনাইডুৱে ভক্তসকলৰ সুবিধাৰ্থে খোজকাঢ়ি অহা পথছোৱাৰ সুব্যৱস্থা কৰাৰ বাবে তিৰুমালা তিৰুপতি দেৱস্থানমৰ শলাগ লয়। ধৰ্মীয় স্থানখনৰ ব্যৱস্থা সন্দৰ্ভত ভক্তসকলে সন্তুষ্টি প্ৰকাশ কৰা বুলি উল্লেখ কৰি শ্ৰীনাইডুৱে কয় যে তিৰুমালাৰ সুব্যৱস্থাসমূহে এন ডি এ চৰকাৰৰ সুপ্ৰশাসনীয় পদক্ষেপ প্ৰতিফলিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীয়ে সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাংলাদেশত বিগত 24 ঘণ্টাত সৰুৱাই সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 16লৈ বৃদ্ধি হৈছে। দেশখনত চলিত বৰ্ষত এই ৰোগত মুঠ 528গৰাকী লোকৰ মৃত্যু হয়। বাংলাদেশৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই সময়ছোৱাত 1,300ৰো অধিক লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। বিগত মাৰ্চলৈকে দেশখনত 8,600ৰো অধিক লোক সৰুৱাইত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ লগতে সৰুৱাই সদৃশ ৰোগত আক্ৰান্তৰ সংখ্যা 63,000 অতিক্ৰম কৰিছে। এই সংক্ৰমণৰ মাজতে ইউনিচেফে কয় যে সংস্থাটোৱে প্ৰফেচাৰ মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰক সম্ভাৱ্য প্ৰতিষেধকৰ অভাৱৰ বিষয়ে সতৰ্ক কৰি দিছিল। তথ্য অনুসৰি প্ৰতিষেধক ক্ৰয় কৰাত পলম হোৱাৰ বাবে নিয়মীয়াকৈ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ব্যাহত হয়। উল্লেখযোগ্য যে ম্যানমাৰ সীমান্তৰ সমীপত থকা ৰোহিংগীয়া শৰণাৰ্থী শিবিৰত আৰম্ভ হোৱা সৰুৱাইৰ প্ৰাদুৰ্ভাৱ সম্প্ৰতি দেশখনৰ 58খন জিলালৈ বিয়পি পৰিছে আৰু 21,000ৰো অধিক লোক চিকিৎসাধীন হৈ আছে। বিশ্ব স্বাস্থ্য সংস্থাই দেশখনৰ চুবুৰীয়া ম্যানমাৰ আৰু ভাৰতলৈ এই ৰোগৰ সংক্ৰমণ হোৱাৰ আশংকা কৰি সতৰ্ক কৰি দিছে। বাংলাদেশত বৰ্তমান ইউনিচেফৰ জৰিয়তে প্ৰতিষেধক ক্ৰয় কৰা হৈছে আৰু সমগ্ৰ দেশখনতে তাৎক্ষণিক প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হৈছে। অন্ধ্ৰপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী
সত্য কুমার যাদবে কঙ্গো, ইউগান্ডা আর দক্ষিণ সুদানকে ধরে আফ্রিকীয় দেশসমূহ ইবোলা ভাইরাসের প্রাদুর্ভাব হওয়ার পরিপ্রেক্ষিত রাজ্য সরকারের সাবধানতামূলক ব্যবস্থাসমূহ ত্বরান্বিত করা বলে প্রকাশ করেছে।

মন্ত্ৰীগৰাকীয়ে এটা প্ৰেছ বিবৃতিত কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলী আৰু বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰা পৰামৰ্শৰ সৈতে সংগতি ৰাখি যিকোনো জৰুৰী অৱস্থাৰ সন্মুখীন হ'বলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে। বিশাখাপট্টনম, তিৰুপতি আৰু বিজয়ৱাড়াৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইবোলাৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা উভতি অহা যাত্ৰীসকলৰ বিশেষ স্বাস্থ্য পৰীক্ষা কৰা হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাৰ্কো ৰুবিঅ'ক সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা মতে তেওঁলোকৰ মাজৰ আলোচনাত প্ৰতিৰক্ষা, নিৰাপত্তা আৰু কৌশলগত প্ৰযুক্তি সহযোগিতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰালয়ে লগতে কয় যে দুয়োগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই দ্বিপাক্ষিক ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বৰ অগ্ৰাধিকাৰৰ কথা দোহাৰে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰে। ভিয়েটনামৰ ডা নাঙত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ মহিলাৰ ফ্ৰী ষ্টাইল শাখাত ভাৰতীয় খেলুৱৈসকলে 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাৰ 50 কিলোগ্ৰাম শাখাত ভাৰতৰ

0: ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাৰ্কো ৰুবিঅ'ক সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা মতে তেওঁলোকৰ মাজৰ আলোচনাত প্ৰতিৰক্ষা, নিৰাপত্তা আৰু কৌশলগত প্ৰযুক্তি সহযোগিতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰালয়ে লগতে কয় যে দুয়োগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই দ্বিপাক্ষিক ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বৰ অগ্ৰাধিকাৰৰ কথা দোহাৰে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰে। ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ মহিলাৰ ফ্ৰী ষ্টাইল শাখাত ভাৰতীয় খেলুৱৈসকলে 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাৰ 50 কিলোগ্ৰাম শাখাত ভাৰতৰ স্বীতি ভিয়েটনামৰ প্ৰতিদ্বন্দ্বীৰ হাতত 7-5 ব্যৱধানত পৰাস্ত হোৱাত ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। একেদৰে 59 কিলোগ্ৰাম শাখাৰ ফাইনেলত নেহা চাংৱানে উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। 55 কিলোগ্ৰাম শাখাত অহিল্যা সিন্ডেই ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইপিনে পুৰুষৰ গ্ৰেকো ৰোমান শাখাত সুমিতে 63 কিলোগ্ৰাম শাখাত ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত খেলুৱৈগৰাকী উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ধ্ৰুৱ জুৰেলে সৰ্বাধিক 38 ৰাণ কৰে। প্ৰত্যুত্তৰত আমালৈ বাতৰি অহাৰ পৰলৈ মুম্বাই ইণ্ডিয়ানছে 15 অভাৰত 5 উইকেটৰ বিনিময়ত 147 ৰাণ সংগ্ৰহ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শেষৰ প্ৰথম বাতৰিসমূহ আকৌ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ' আজি নতুন দিল্লীত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দেবাংশু পাণ্ডা বিপুল ভোটত জয়ী হৈছে। বাংলাদেশত বিগত 24 ঘণ্টাত সৰুৱাই সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। ভিয়েটনামত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ মহিলাৰ ফ্ৰী ষ্টাইল শাখাত ভাৰতীয় খেলুৱৈসকলে 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি সন্ধিয়া 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো শিশুসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অমলা ঘৰ।
2: আকাশবাণী তেজপুৰ আগবঢ়াইছো অমলা ঘৰ।

0: আজিৰ অমলা ঘৰ অনুষ্ঠানত মইনাহতলৈ লৈ আহিছো তেজপুৰৰ কেইটিমান কণ কণ শিশুৱে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান। পৰিচালনা প্ৰণামী বৰঠাকুৰৰ।
1: নমস্কাৰ, মোৰ নাম অঞ্চিতা হাজৰিকা, মই ক্লাছ টুত পঢ়ো। মোৰ স্কুলখনৰ নাম তেজপুৰ গুৰুকুল।

0: নমস্কাৰ, মোৰ নাম নৰী দুজিৰ। মই অলচিন ডায়চিছন স্কুলত পঢ়োঁ। মই ক্লাছ ওৱানত পঢ়োঁ। মই জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে ক'ম। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ আৰু লেখক। তেওঁৰ জন্ম হৈছিল 1903 চনত ডিব্ৰুগড়ত। তেওঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। সেই চলচ্চিত্ৰখনৰ নাম হ'ল জয়মতী। তেওঁ অসমীয়া কবিতা লিখিছিল, নাটক লিখিছিল আৰু শিশু সাহিত্য লিখিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক ৰূপকোঁৱৰ বুলি কোৱা হয়। তেওঁ এই গানবোৰক জ্যোতি সংগীত বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। তেওঁ 1951 চনৰ 17 জানুৱাৰীত মৃত্যু হৈছিল। মৃত্যু হোৱাৰ দিনটো শিল্পী দিৱস বুলি জনা যায়। অসমীয়া ভাষা সাহিত্য জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ অৱদান অপৰিসীম। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম তানিষ্ঠা গোস্বামী। মোৰ স্কুলখনৰ নাম হয় ছেণ্ট জোচেফ কনভেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল। মই ক্লাছ টুত পঢ়োঁ। মই নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা মাহীজীৰ পুতলা আবৃত্তি কৰিবলৈ লৈছোঁ। আমাৰ ওচৰতে মাহীদেউৰ ঘৰ, মাহীদেউৰ পুতলাটি হ'ল এদিন জ্বৰ। জ্বৰ জ্বৰ, পানী লগা জ্বৰ, হাচোন ডক্তৰ ডক্তৰ। মাহীদেউৱে ক'লে ডক্তৰ আনিবলৈ দাদালৈ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক, দুৱাৰত ডক্তৰে কৰে টক টক। ভয় খাই পুতলে কবে টক টক, ভয় নাই ভয় নাই, ডাক্তৰে ক'লে লাহেকে পুতলাক বেজি এটা দিলে। আয়ৈ, দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম শ্ৰী মুগ্ধা কাশ্যপ। মই ক্লাছ 3ত পঢ়োঁ। মই ছেণ্ট জোচেফ কনভেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ।

0: নমস্কাৰ, মোৰ নাম অলংকৃতা ভূঞা। মই ছেইণ্ট জোচেফ কনভেণ্টত পঢ়োঁ। মই ক্লাছ ফ'ৰত পঢ়োঁ। আজি মই এটা গল্প এটা ক'ম। সেই গল্পটোৰ পৰা নাম হয় দুজন বন্ধু আৰু এটা ভালুক। এটা গাঁৱত যদু আৰু মধু নামৰ দুজন বন্ধু আছিল। তেওঁলোক একেলগে থাকি বৰ ভাল পাইছিল। একদিন দুয়ো ক'ৰবাত ফুৰিবলৈ যাবলৈ মন গ'ল। যদুৱে মধুক ক'লে, বন্ধু, আমি বহুত দিন ফুৰিবলৈ যোৱা নাই, ব'লা আজি আমি ক'ৰবাত ফুৰিবলৈ যাওঁ। মধুৱে ক'লে, অঁ ব'লা, আমি বহুত দিন ফুৰিবলৈ যোৱা নাই, ব'লা। দুজনে খোজকাঢ়ি গৈ থাকোঁতে এখন ঘন হাবি পালে। তাত বহুতো বনৰীয়া জীৱ জন্তু আছিল। দুজনে বহুত ভয় খাই আছিল। গৈ থাকোঁতে হঠাতে এটা ডাঙৰ ভালুক দেখিলে। তেওঁলোকৰ ওচৰতে আহি আছিল। তেওঁলোক দৌৰিবলৈ ধৰিলে। দৌৰি গৈ গৈ এজোপা ডাঙৰ গছ এডাল দেখিলে। যদুৱে গছৰ ওপৰত উঠিবলৈ জানে, ইকাৰণে সি তৎক্ষণাত গছৰ ওপৰত উঠি গ'ল। আৰু মধুৱে গছৰ ওপৰত উঠিবলৈ নাজানে, ইকাৰণে সি যদুক ক'লে, বন্ধু, মোকো সহায় কৰা। কিন্তু যদুৱে সহায় নকৰিলে। মধুৱে বহুত ভয় খাই আছিল। তাৰ এটা কথা মনত আহিল যে তাৰ মাক দেউতাকে কৈছিল ভালুকে মৰা জীৱ নাখায়। ইকাৰণে সি তৎক্ষণাত মাটিত শুই গ'ল আৰু লাহেকৈ উশাহ বন্ধ কৰিলে। ভালুকটোৱে তাৰ ওচৰত চাপি আহিল আৰু তাৰ নাক কাণ শুঙিবলৈ ধৰিলে। ভালুকটোৱে মৰা বুলি ভাবি গুচি গ'ল। যদুৱে ভালুকটো যোৱা দেখা পাই সি গছৰ পৰা নামি আহিল আৰু মধুক ক'লে, বন্ধু, ভালুকটো গ'ল, উঠা। পিছে ভালুকটোৱে তোমাৰ কাণৰ ওচৰত কিবা কৈ গ'ল নেকি? মধুৱে ক'লে, অঁ, ভালুকটোৱে মোক কৈছে যে বিপদত সহায় কৰাহে আচল বন্ধু। তুমি মোক সহায় নাই কৰা, ইকাৰণে তুমি মোৰ আচল বন্ধু নহয়, তুমি মোৰ মিছা বন্ধু। মধুৱে যদুক তাতে এৰি থৈ গুচি গ'ল আৰু যদু বহুত অকলশৰীয়া হৈ গ'ল। আজি আমি গল্পটোৰ পৰা কি শিকিলোঁ? আজি আমি গল্পটোৰ পৰা শিকিলোঁ যে বিপদত সহায় কৰাহে আচল বন্ধু। যোনে আমাক সহায় নকৰে সি মিছা বন্ধু, তাক কেতিয়াও বিশ্বাস কৰিব নাপায়। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম আৰাধ্যা ভূঞা। স্কুলৰ নাম ছেইণ্ট জোচেফ কনভেণ্ট হাই ছেকেণ্ডেৰী স্কুল। মই ক্লাছ টুত পঢ়োঁ। মই আজি বিহু গীত গাম।

0: এটা যে আছিল বুড়া, বাহৰ মুঢ়া বগৰীৰ গুড়া, এটা যে আছিল বুড়া। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম সমিতা দেশত ৰাজখোৱা।

জীবন, মুকুজা মুকুজা আমার মন, কবিতা কবিতা এ জীবন।

0: mi amor. Suke, suke, aropan, notun moratan, mon, puse, puse, ara, ba, moro, moreka, bon, zuruka, zuruka, sen, sen, sen, sen, Nasiba pipure eo zimon. Mukuta, mukuta ama emon. Kupita, kupita e zipon. Taina bat.
1: Namaskar. Munam Tanishtha Goswami. Moi Kitiman Kotokum. Kakue kole. Koka, tumi hui thakuta sosmaju kyo pinha? ককাকে কলে সপোনবোৰ স্পষ্টকৈ দেখিবলৈ। টিচাৰে ক'লে, তুমি স্কুললৈ আহোঁতে কিয় দেৰি হ'ল? ছোৱালীজনীয়ে ক'লে, সপোনত স্কুললৈ আহিছিলোঁ, উভতি যাওঁতে দেৰি হ'ল। টিচাৰে ক'লে, পৃথিৱীখন কিয় ঘূৰি থাকে? ল'ৰাটোৱে ক'লে, ৱাইফাই কানেকশ্যন পাবলৈ ঘূৰি থাকে। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম অঞ্চিতা হাজৰিকা। মই কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কেৰ্কেটুৱা কেৰ্কেটুৱা, কেৰ্কেটুৱা কেৰ্কেটুৱা, নাকান্দিবা তুমি, পোৱালিটো আনিছিলোঁ দুপাইছে বুলি।

0: খুৱাই বুৱাই ৰাখিছিলো মৰম চেনেহ কৰি, পোৱালিটো ঘূৰাই দিছো ৰখা যতন কৰি। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম আৰাধ্যা ভূঞা। মই এটি কবিতা আবৃত্তি কৰিম, গছ ভাল পোৱা ককাৰ খং। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰৰ বিয়ালৈ মাতিলা, পিছে ৰবাখন দিবলৈ আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথিত যাব, ৰবাখন নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে ৰঘুনাথ কোৱাচোন আমলখি গছজোপা পাপানে ঘূৰাই। দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ, গছজোপা কটা বাবে লুচি ভাজি একোকে নাখাওঁ। ধন্যবাদ।
2: শ্ৰোতাসকলে, ইমান পৰে আজিৰ উমলা ঘৰ অনুষ্ঠানত তেজপুৰৰ কেইটিমান কণ কণ শিশুৱে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠান শুনিলে। পৰিচালনা কৰিলে প্ৰণামী বৰঠাকুৰে, তবলা সংগত কৰিলে কৌস্তভ শইকীয়াই আৰু হাৰমনিয়ামত প্ৰণামী বৰঠাকুৰ।
3: অনুষ্ঠানত এইখিনিতে মইনাহঁতৰ বাবে আগবঢ়াইছো খগেন মহন্ত আৰু সহশিল্পীসকলৰ কণ্ঠত কেশৱ মহন্ত ৰচিত এই গীতটি।

শ্রোতাসকলে ইমান পৰে। শিশুসকলৰ অনুষ্ঠান অমলাঘৰ শুনিলে এয়া আকাশবাণী তেজপুৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আজিৰ দিনটো। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 9 দিন, ইংৰাজী 2026 চনৰ 24 মে'। আজি অষ্টমী তিথি, মঘা নক্ষত্ৰ। মই অৰ্ণৱ কুমাৰ নাথে আৰম্ভ কৰিছোঁ আজিৰ দিনটো। প্ৰথমে শ্ৰোতাসকলক দিবলৈ লৈছোঁ আজি ৰাজ্যৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত স্থান পোৱা গুৰুত্বপূৰ্ণ বাতৰিৰ শিৰোনাম। আজি প্ৰতিখন কাকতেই ৰাজ্যত স্থান দিছে, বিশেষভাৱে অসম প্ৰথম অসমীয়া মহিলা মাউণ্ট এভাৰেষ্টত লখিমপুৰৰ ৰূপামণি। 21 মে'ত ITBPৰ নাৰী পৰ্বতাৰোহণকাৰী দলৰ বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ শৃংগ আৰোহণ নেতৃত্বত আছিল অসমৰে ভনিতা টিমুংপি। মুখ্যমন্ত্ৰীৰ অভিনন্দন। দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ উন্নয়ন বিকাশৰ ৰূপৰেখাক লৈ নিৰ্মলা সীতাৰমণৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তো শীৰ্ষ বিষয়াৰে বৈঠক। 10 দিনত তৃতীয়বাৰ বৃদ্ধি, পুনৰ বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ দাম। 91 পইচা পৰ্যন্ত বৃদ্ধিৰে প্ৰায় 5 টকা বাঢ়িল 10টা দিনত। বহিৰাজ্যৰ লোকক নিযুক্তি দিয়াৰ কু অভিসন্ধি, শিৱসাগৰৰ পৰা ডেৰাডুনলৈ স্থানান্তৰ ONGCৰ কাৰ্যালয়। গৰজি উঠিল টাই আহোম ছাত্ৰ সন্থা, সৰ্বাত্মক আন্দোলনৰ হুংকাৰ। টকা গণি গণি ভাগৰি পৰিছে দুৰ্নীতি নিবাৰকৰ দল। লাচিত দাসৰ ফ্লেটত জব্দ পিষ্টল, 5 কোটি টকাৰ অস্থাৱৰ সম্পত্তি, ৰহাত 1 বিঘা, হোজাইত 4 কঠা, 11 লেচা, বেলতলাত 2 স্থানত 2 কঠাৰো অধিক ভূমি, ৰাণীবাগানত 2টা ফ্লেট ইত্যাদি। সীমান্তত অধিক উত্তপ্ত হৈছে ভূমিকেন্দ্ৰিক সংঘাত। গৰুবন্ধাত চাহবাগ

চিকিৎসাসহ 148 বিঘা ভূমি দখলৰ চেষ্টা অৰুণাচলীৰ। চাহপাত ছিঙি থকা শ্ৰমিকক দাবী ধমকি, নাৰায়ণপুৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। ঈদত গৰু কোৰবানীৰ পৰিহাৰ, ইছলাম সমাজৰ সিদ্ধান্তৰ ইতিবাচক আখ্যা মুখ্যমন্ত্ৰীৰ। ঈদগাহ কবৰস্থান সমিতিসমূহে গৰু কোৰবানী ত্যাগ কৰিবলৈ জনাইছে আহ্বান। অশান্ত মণিপুৰত আবদ্ধ অসমৰ 132গৰাকী NCC কেডেটক উদ্ধাৰ বায়ুসেনা বাহিনীৰ। অগ্নি একৰ সফল পৰীক্ষণ ভাৰতৰ, টোপনি হৰণ হৈছে পাকিস্তানৰ পাৰমাণৱিক শক্তিধৰ ভাৰত। মূল্যবৃদ্ধিক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ। কৰ নাথাকিলে 65.42 টকাত পেট্ৰল, 65.04 টকাত পাব ডিজেল। প্ৰতি লিটাৰ পেট্ৰলত কেন্দ্ৰই কৰ সংগ্ৰহ কৰে 19.90 টকা, ডিজেলত কৰ লয় 15.80 টকা। তাৰ বিপৰীতে ৰাজ্য চৰকাৰে পেট্ৰলত 18.80 টকা আৰু ডিজেলত কৰৰ বাবে লয় 14.60 টকা। ঘৰুৱা চিলিণ্ডাৰত চৰকাৰে GST লয় 48.10 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰে গ্ৰহণ কৰে 592.74 টকা বুলি অভিযোগ অখিল গগৈ। জাতিক গৌৰৱান্বিত কৰি ইতিহাসৰ স্বৰ্ণীল পৃষ্ঠাত নাম লিপিবদ্ধ কৰি লখিমপুৰ জীয়াৰী ৰূপামণিয়ে এভাৰেষ্টৰ শিখৰত অসম কন্যা ৰূপামণি। প্ৰথম অসমীয়া যুৱতী হিচাপে গঢ়িলে অভিলেখ, 4 বছৰ কঠোৰ পৰিশ্ৰমৰ অন্তত লাভ কৰিলে বিৰল সাফল্য। 19-জনীয়া দলটোৰ নেতৃত্বত আছিল অসম কন্যা ভনিতা তিমুংবি। চৰকাৰৰ আচৰণক লৈ চৰিয়া চাৰি আখ্যা কংগ্ৰেছ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিত দীপকৰ। কেন্দ্ৰই বন্ধ কৰিলে কংগ্ৰেছ জনতা পাৰ্টীৰ ৱেবছাইট। কেইবাটাও অঞ্চলত বাসগৃহৰ ক্ষতি, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল নামনিমোৱা আৱধ আছাম এক্সপ্ৰেছ। তিতাবৰ বৈঠালাংছত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি। কুকুৰাঝাৰৰ পুখুৰীত পৰা 2 ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, দুৰ্ভগীয়া পৰিয়ালৰ কাষত তিতাবৰ বিধায়ক ধীৰাজ গোৱালা। গোলাঘাট জিলা সাংবাদিক সংস্থা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈলৈ জীৱনজোৰা সাজ সাধনা বঁটা। এতিয়া শুনক ইতিহাসত আজিৰ দিনটো। আজি 24 মে 1543 চনৰ আজিৰ দিনটোতে পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী, আধুনিক জ্যোতিৰ্বিজ্ঞানৰ প্ৰতিষ্ঠাতা নিকোলাছ কোপাৰ্নিকাছৰ মৃত্যু হৈছিল। মৃত্যুৰ আগে আগে তেওঁ অন দ্য ৰিভলিউন্স অৱ দ্য চেলেষ্টিয়েল স্কিয়াৰ্ছ শীৰ্ষক প্ৰসিদ্ধ গ্ৰন্থখন প্ৰকাশ হয়। এই গ্ৰন্থৰ জৰিয়তে কোপাৰ্নিকাছে প্ৰমাণ দিব বিচাৰিছিল যে সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ। টৰ্ণ চহৰতে কোপাৰ্নিকাছৰ শৈশৱ অতিবাহিত হয়। সৰুৰে পৰাই তেওঁ পঢ়া শুনাত অত্যন্ত মনোযোগী আছিল। বিদ্যালয় পৰ্যায়ৰ পঢ়া শুনা শেষ কৰাৰ পিছত কোপাৰ্নিকাছে উচ্চ শিক্ষাৰ বাবে জেকো নামৰ ঠাইত এখন বিশ্ববিদ্যালয়ত ভৰ্তি হয়। এই বিশ্ববিদ্যালয়ত তেওঁ আইনশাস্ত্ৰ অধ্যয়ন কৰে। পাছত গণিত, দৰ্শন, ৰাজনীতি, ধৰ্ম আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰাত তেওঁ সেইবোৰ বিষয়েও অধ্যয়ন কৰাৰ লগতে অধিকতৰ জ্ঞান লাভ কৰাৰ বাবে ইটালীৰ বহুকেইখন বিশ্ববিদ্যালয়ত দীৰ্ঘদিন অতিবাহিত কৰে। বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিছিল যদিও অৱশেষত কোপাৰ্নিকাছে গণিতৰ অধ্যাপকৰূপে ৰোম বিশ্ববিদ্যালয়ত যোগদান আৰম্ভ কৰে। অৱশ্যে তাৰ পৰা অব্যাহতি লৈ তেওঁৰ এৰমলেণ্ড নামৰ ঠাইত ধৰ্মযাজকৰ পদ গ্ৰহণ কৰেগৈ। কোপাৰ্নিকাছৰ সময়ত সৌৰজগতৰ বিষয়ে টলেমিৰ মতবাদে প্ৰসিদ্ধ আৰু প্ৰচলিত আছিল। টলেমিৰ মতে সৌৰজগতৰ সূৰ্যকে ধৰি সকলোৱে পৃথিৱীক কেন্দ্ৰ কৰি পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। কিন্তু কোপাৰ্নিকাছে গ্ৰহবোৰৰ অৱস্থান অধ্যয়ন কৰি পাইছিল যে সূৰ্যক কেন্দ্ৰ কৰিহে গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। তদুপৰি পৃথিৱীৰ কেন্দ্ৰ কৰি গ্ৰহ নক্ষত্ৰবোৰে প্ৰদক্ষিণ কৰি আছে বুলি ধৰি ল'লে সূৰ্য আৰু গ্ৰহবোৰৰ সঠিক অৱস্থান নিৰ্ণয় কৰিব নোৱাৰি। কোপাৰ্নিকাছৰ আগতে 3য় শতিকাতে বিজ্ঞানী এৰিষ্টকাছে গ্ৰহবোৰৰ সূৰ্যকেন্দ্ৰিক গতিপথৰ এক কথাৰ আৱিষ্কাৰ কৰিছিল। 1530 চনত কোপাৰ্নিকাছে নিজৰ তত্ত্বৰ বিষয়ে কমেণ্ট ৰিউলাছ নামৰ পুথিখনত উল্লেখ কৰে। কিন্তু তেওঁৰ এই তত্ত্বই সেই সময়ৰ পণ্ডিত সমাজৰ আদৰ নাপালে। সকলোৱে ধৰি ল'লে কোপাৰ্নিকাছৰ তত্ত্ব মানি ল'লে ধৰ্মক অৱজ্ঞা কৰা হ'ব। সেই সময়ত বৈজ্ঞানিক তত্ত্বতকৈ ধৰ্মীয় গোৰামী জনসাধাৰণৰ মাজত বেছিকৈ ঠাই পাইছিল। সেয়ে কোপাৰ্নিকাছে নতুন তত্ত্বৰ প্ৰতি মানুহৰ

মনোভাৱ পোষণ কৰিছিল। পুথিখনৰ লিখাৰ লগে লগেই আণ্ডাৰ ৰিভিলিউন্স অৱ দ্য চেলেষ্টিয়েল স্পেয়াৰ্ছ মূলত গ্ৰন্থত নক্ষত্ৰৰ বিপ্লৱ নামৰ এখন গ্ৰন্থ তেওঁ লিখি উলিয়ায়। এই গ্ৰন্থখনত কোপাৰ্নিকাছে তেওঁ তত্ত্ব সবিস্তাৰে বৰ্ণনা কৰে। এই গ্ৰন্থত তেওঁ এই প্ৰমাণ দিবলৈ বিচাৰিছিল যে সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ, পৃথিৱীয়েহে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। কোপাৰ্নিকাছে অৱশ্যে গ্ৰহবোৰৰ গতিপথৰ সঠিক বৰ্ণনা দিব পৰা নাছিল। তেওঁ গ্ৰন্থখনি শিষ্যসকলে ছপা কৰি উলিয়াইছিল। কোপাৰ্নিকাছ যেতিয়া মৃত্যুসজ্জাত তেতিয়াহে তেওঁ এই কিতাপখনৰ মুখ দেখিছিল। 1835 চনলৈকে গীৰ্জাই তেওঁ এই কিতাপখন নিষিদ্ধ কৰিও ৰাখিছিল। কোপাৰ্নিকাছৰ মৃত্যুৰ 1 শতাব্দীৰ পাছত তেওঁৰ এই সত্যতা প্ৰমাণ কৰে কেপলাৰ নামৰ জ্যোতিৰ্বিজ্ঞানীয়ে। কেপলাৰে সূৰ্যক কেন্দ্ৰ কৰি গ্ৰহ নক্ষত্ৰবোৰৰ উপবৃত্তাকাৰ গতিপথৰ বিষয়ে বৰ্ণনা কৰে। 1543 চনৰ আজিৰ দিনটোতেই নিকোলাছ কোপাৰ্নিকাছৰ মৃত্যু হৈছিল। জাৰ্মান পদাৰ্থবিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ জন্ম হৈছিল 1686 চনৰ আজিৰ দিনটোতেই। 1844 চনৰ আজিৰ দিনটোতেই মাৰ্কিন বিজ্ঞানী ছেমুৱেল মাৰ্চৰ প্ৰথমটো টেলিগ্ৰাফিক বাৰ্তা প্ৰেৰণ কৰিছিল। আমেৰিকাৰ ৱাশ্বিংটন ৰাজধানী ভৱনৰ পৰা 40 কিলোমিটাৰ দূৰৈ বাল্টিমোৰলৈ মৰ্চ কোডত প্ৰেৰণ কৰা এইটোৱে আছিল প্ৰথম টেলিফোনিক বাৰ্তা। বাৰ্তাটো আছিল হোৱাট হেভ গড ৰট, ভগৱানে কি কাৰ্য সাধন কৰিলে। 1875 চনৰ আজিৰ দিনটোতে ছৈয়দ আহমদ খানৰ উদ্যোগত আলিগড় মুছলিম বিদ্যালয় স্থাপন কৰা হৈছিল। 1878 চনত এই বিদ্যালয় মহাবিদ্যালয় হয় আৰু 1920 চনত ই আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। ১৯০৫ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ নোবেল বঁটা বিজয়ী ঔপন্যাসিক মিখাইল ছলভকৰ জন্ম হৈছিল। তেওঁ 1985 চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। 1956 চনৰ আজিৰ দিনটোতে গৌতম বুদ্ধৰ 2500 বছৰীয়া জন্মদিৱস উদযাপন কৰা হৈছিল। 1975 চনৰ আজি 24 মে'ৰ দিনটোতে ভাৰতত বৰ আইৰ অন্তিমটো ঘটনা পঞ্জীকৰণ কৰা হৈছিল। একেদৰে 1985 চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰখ্যাত ঔপন্যাসিক কুমাৰ কেশুৰৰ মৃত্যু হৈছিল। 1990 চনৰ আজিৰ দিনটোতে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগড়েৰ মৃত্যু হৈছিল।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উচ্চ পদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। এই অনুসৰি 27 মে'ত অধিৱেশনৰ অন্ত পৰিব। নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আয়োজিত এটা অনুষ্ঠানত অসমৰ দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিত ডঃ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু ডঃ ৰাজেন্দ্ৰ নাথ শৰ্মাক মীমাংসা কেশৰী উপাধিৰে বিভূষিত কৰা হয়। পাটাচাৰকুচি উন্নয়ন সমিতিৰ উদ্যোগত আজি পাটাচাৰকুচি শিৱদুৰ্গা ধামত আয়োজিত এখন সভাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বগাজুলিৰ দিলাইশ্ৰী বজাৰৰ সমীপত আজি আবেলি এটা পুৰণি মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। দেশৰ আন আন স্থানৰ লগতে অসমতো আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ধেমাজি জিলাৰ জোনাইৰ প্ৰস্তাৱিত পবা অভয়াৰণ্যত বন বিভাগে বাঘৰ উপস্থিতি নিশ্চিত কৰিছে। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত আজি পথ দুৰ্ঘটনাত 4 জন লোক নিহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 বজাত।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো উত্তৰণ।
1: আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমি কথা পাতিম এগৰাকী উদ্যোগী নাৰীৰ সৈতে, যিয়ে একেলগে হস্ততাঁত শিল্প আৰু ভাৰ্মি কম্পষ্টৰ দৰে দুটা ক্ষেত্ৰত নিজৰ সপোন গঢ়ি তুলিছে। এইগৰাকী উদ্যোগী নাৰীক আপোনালোকৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ। তেওঁ হৈছে লক্ষীমা দেৱী বৰা। বাইদেউ, আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
2: হয়, নমস্কাৰ।
1: তে প্ৰথমে আপোনাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক অলপ কওকচোন বাৰু।
2: নমস্কাৰ, মোৰ নাম লক্ষীমা দেৱী বৰা।
1: হয়,
2: তেজপুৰ বেচেৰিয়া বগাবাচুবুৰীত মোৰ ঘৰ। মই কেনেদৰে স্বাৱলম্বী হৈছোঁ সেইটো ক'ব বিচাৰিছোঁ।
1: আপুনি মানে এই উদ্যোগটো যে আৰম্ভ কৰিলে, আপুনি হস্ততাঁত শিল্প কেনেকৈ আৰম্ভ কৰিলে?
2: হয়, এইটো মানে বহুত সৰুৰ পৰাই মাহঁতে কৰা কাম দেখি মই অলপ অলপ কৰিছিলোঁ। তথাপি মোৰ এতিয়া ল'ৰা ছোৱালী তিনিটা, মানে ছোৱালীজনী দুবছৰ হওঁতেই দেউতাক ঢুকাইছে। দেউতাক ঢুকোৱাৰ পিছত মানে মোৰ মূৰত মানে স্বৰ্গ ভাগি পৰা যেন লাগিলে আৰু, মানে কেনেকৈ ল'ৰা ছোৱালীকেইটা পঢ়াই শুনাই মানুহ বনাম তেনেকুৱা।
1: তেখেতে চাকৰি কৰিছিল?
2: হয়, PWDত কৰিছিলে। পেঞ্চন কেইটামান পাওঁ, ফেমিলি পেঞ্চন, তথাপি সেইকেইটাইতো আৰু নহয়,
1: নজোৰেগৈ।
2: সেইটো কাৰণে কামবিলাক আকৌ মই আগৰ কামবিলাক কৰিবলৈ ল'লোঁ। তেনেকুৱাতে মানে এজন ল'ৰাই এদিন লগ পাই পেলাই ক'লে আৰু RCTত এটা প্ৰশিক্ষণ ল'বৰ কাৰণে। তেজপুৰ ITI স্কুলত আছিল তেতিয়া RCT বিভাগটো, তাতে গ'লোঁ। মই গৈ ছাৰহঁতক লগ পালোঁ, জিতেন্দ্ৰ শৰ্মা আৰু অৰুণ শৰ্মা ছাৰক। ছাৰহঁতক মোৰ সকলো কথা ক'লোঁ আৰু কেনেদৰে কামত আগবাঢ়ি। তেওঁলোকে বহুত মানে উৎসাহ দিলে আৰু মোক মানে এটা প্ৰশিক্ষণ ল'বৰ কাৰণে ক'লে। তাতে এটা প্ৰশিক্ষণ ল'লোঁ মই ছেৰিকালচাৰৰ। মই হেণ্ডলুম ছেৰিকালচাৰৰ কামো কৰোঁ, ননী পলু এৰি পলু ইয়াত পোহোঁ। গতিকে ঠিক তেনেদৰেই আগবাঢ়িলোঁ আৰু ছেৰিকালচাৰ কাম কৰি থাকোঁতে মোৰ ভাৰ্মি কম্পষ্ট বুলি এটা মানে স্কিম আহিছিলে ছেৰিকালচাৰৰ পৰা, সেইটো দিলে ছাৰহঁতে। গতিকে সেইটো কৰিবলৈ ল'লোঁ মই। মানে ভাৰ্মি কম্পষ্টনো কি প্ৰথমে নাজানিছিলোঁৱে। এগ্ৰিকালচাৰ অফিচত গৈ সুধি লওঁ ছাৰহঁতক কেনেকৈ কিনো বস্তু এইটো। তেওঁলোকে মোবাইলত দেখালে আৰু পুঠি মাৰি এজন মানুহে এড্ৰেছ দিলে, তাত গৈ মই ভাৰ্মি কম্পষ্টটো শিকিলোঁ। ঠিক তেনেদৰে ভাৰ্মি কম্পষ্টটো বহুতেই আগ কৰিবলৈ ল'লোঁ মই। মানে এতিয়া মই টন হিচাপে দিব পৰা হৈছোঁ ভাৰ্মি কম্পষ্ট।
1: ঠিক আছে, ভাৰ্মি কম্পষ্টৰ কথাটো আমি পাতিম বাৰু। তাৰমানে তাৰ আগতে মই সুধিব বিচাৰিছোঁ আপোনাক, যিটো হস্ততাঁতৰ কথাটো আপুনি আৰম্ভ কৰিলে, তাৰমানে সেইটোৱেই কৰিম বুলি কেনেকৈ ভাবিলে? মানে সৰুতে আপুনি দেখিছিলে
2: মাহঁতে কৰিছিলে? হয়, আৰু সেইটো ঘৰতে থাকি কৰিব পৰা কাম। তেতিয়া ল'ৰা ছোৱালীকেইটাও সৰু, মই বাহিৰত গৈ তেনেকুৱা কাম কৰিব নোৱাৰোঁ। গতিকে মই ভাবিলোঁ যে সেইটো কাম কৰিলেই মোৰ মানে বেছি উত্তম হ'ব। আৰু হাতে বোৱা কাপোৰটো বহুত উৎপাদনৰ সাজপাৰ হয়।
1: অসমীয়া শাল আছিলে আপোনাৰ?
2: আছে, হয়, অসমীয়া হাত শাল উভিঙেতে দুইটাই আছে। মই মাইনা শালো আনিছিলোঁ বাৰু, বৰ্তমান নাই বাৰু, বিক্ৰী কৰি দিলোঁ। গতিকে তেনেকুৱাকৈ মানে হস্ততাঁত বস্ত্ৰশিল্পটো আগবাঢ়ি আলোঁ আৰু। আৰু এতিয়া কাপোৰৰ মানে ইমানেই ডিমাণ্ড, মই দিবহে নোৱাৰোঁ। ধৰক এতিয়া মানে সকলো অফিচতে যিমান মিটিং হয়, বিয়া সবাহ সকলোতেতো গামোচাটোৰ প্ৰয়োজন। গতিকে মই গামোচাটোৱে বেছিকৈ বনাওঁ, বেছি গামোচা বনাওঁ। হয়,
1: বাকী চাদৰ,
2: মেখেলা চাদৰ, গামোচা, ৰুমাল চবেই মানে বনাওঁ বেলেগ মানুহৰটোৱেও। এতিয়া 7খন শাল আছে মোৰ ঘৰতে, আৰু গাঁৱতে 2খন গাঁৱৰ 3খন গাঁওমান মানে প্ৰায় মানুহে মোৰটো ময়ে বোৱাওঁ আৰু তেওঁলোকক। মানে এনেই থকাতকৈ মানুহখিনিক মই সূতাৰ যোগান দিওঁ, পইচা লাগিলে পইচা দিওঁ, আধি লাগিলে কাপোৰ আধি দিওঁ, তেনেকুৱাকৈ মানে চলাই আছোঁ। মানে কি বস্তুটো আগৰ মানুহৰ ঘৰে ঘৰে শাল আছিলে, অসমীয়া শাল, আজিকালি এই বস্তুটো উঠি যাব ধৰিছে। সেইটো ৰাখিবৰ কাৰণে মই বহুতেই চেষ্টা কৰিছোঁ। মানুহ মানে ময়ো এনেই নাথাকোঁ, আন মানুহ যাতে এনেই থাকিব নালাগে আৰু, সকলোৱে কৰক কামটো। ঠিক তেনেদৰে কৰি আছোঁ আৰু সেইটো কাৰণে মই এৱাৰ্ডো পাইছোঁ।
1: বহুত মানুহে কাম কৰে নিশ্চয়।
2: হয় হয়,
1: আপোনাৰ অধীনত
2: হয়
1: কেইগৰাকীমান আছে এতিয়ালৈকে?
2: মহিলাই হয়, পুৰুষ নাই তেনেকুৱা, মহিলাই। এতিয়া প্ৰায় 15-20গৰাকীমানটো কণ্টিনিউ আছে, মানে থাকে আৰু মোৰ দলত। মই মানে RCT ট্ৰেইনিং কৰোঁতে মানে ছাৰহঁতে কৈছিল, আপুনি নিজে স্বাৱলম্বী হ'লেই নহ'ব, আনকো কৰাব লাগিব। গতিকে মই তেতিয়া ছাৰহঁতক প্ৰশ্ন কৰিছিলোঁ, ছাৰ মই নিজেই স্বাৱলম্বী নহয়, মই আহিছোঁহে আপোনালোকৰ তাত শিকিবৰ কাৰণে। কৈছে নাই, আপুনি নিজেই গম পাব পিছত। হয়, ঠিক সেইমতে এতিয়া মানে বহুত আহে মোৰ ওচৰলৈ, আমি কি কৰিম বাইদেউ, কিবা এটা কাম কৰিব দিয়কচোন, আমিও শিকোঁ এনেকুৱা। মানে আজিকালি নজনা বোৱাৰীবিলাকক নতুন নতুন চামটো মানে আমাৰ পিছত প্ৰজন্মই যাতে বস্তুটো জীয়াই ৰাখে আৰু। কেতিয়া মাজতে বব জানে তাঁতখন, ধৰক সকলো কাম কৰিব নাজানে,
1: সেইখিনি
2: মই শিকাই আছোঁ, ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। হয়,
1: আৰু তেওঁলোকক যে আপুনি কামত লগাইছে আপোনাৰ অধীনত, তেওঁলোকক দৰমহা ভিত্তিত নহ'লে দৰমহা কেনেকৈ?
2: হয়, মানে হেৰি আৰু বোৱনী হিচাপে আৰু, মানে দৰমহা বুলি ঠিক আৰু,
1: প্ৰতিখন
2: কাপোৰত বিনিময়ত আৰু কিমান দিনত উলিয়াই তেওঁলোকৰ কথা। এখন গামোচাত ধৰক 50 টকা দিওঁ, এখন

0: দৰত 100 টকা দিওঁ তেনেকুৱা
1: মানে সহজ ভাষাত ক'বলৈ গ'লে ঠিকা ভিত্তিক বুলি ক'ব পাৰি আমি মানে যে এটা আমি যেনেকে কাম এটা ঘৰ এটা বনাবলৈ তেওঁ ঠিকা দিওঁ তেনেকুৱা ধৰণৰ কথা এটা আৰু আপুনি এটা তেওঁলোকে দিয়ে তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত মানে উলিয়াই দিয়ে আৰু এইটো এটা ডাঙৰ কথা আপুনি নিজে মানে আত্মনিৰ্ভৰশীল হৈছে লগতে অন্য আন কেইবাটাও পৰিয়ালকো আপুনি সকাহ দিছে আচলতে
0: মানে হেণ্ডলুমৰ পৰা পাইছিলোঁ হয় সৰ্বানন্দ সোণোৱাল ছাৰ থাকোঁতে গুৱাহাটীত দিছিলে আৰু ছেৰিকালচাৰো এটা পাইছোঁ আৰু কেভিকে বা এনেকুৱাকে দি থাকে আৰু আৰু
1: মানে আপুনি ক'লে যে গামোচা বেছিকৈ আপুনি তৈয়াৰ কৰে গামোচাৰ বাদে চাদৰ মেখেলা বা ৰুমাল
0: ৰুমাল হয় টঙালি মানে ছিজন লৈ এতিয়া বহাগত ধৰক টঙালিটো প্ৰয়োজন হয় টঙালিটো বনাওঁ
1: প্ৰথম পৰ্যায়ত কিবা বাধা বা পৰিয়ালৰ ফালৰ পৰাই হওক বা তেনেকুৱা ধৰণৰ কিবা বাধা আহিছিল নেকি যে এইটো কাম
0: তেনেকুৱা
1: নাই তেনেকুৱা এতিয়া আপুনি বজাৰখনৰ কথা মানুহে আপোনাক অৰ্ডাৰ দিয়ে নিজাবয়কৈ আপুনি দোকানত ক'ৰবাত চাপ্লাই দিয়ে নেকি
0: হয় মই মহিলা সমিতি আনে তেজপুৰ মহিলা সমিতিয়ে আনে আৰু আৰ্ট ফেড বুলি আছে তাতে হেণ্ডলুমৰ আণ্ডাৰত সেই আৰ্ট ফেডত দিওঁ আৰু মানে ঘৰৰ পৰাই নিয়ে প্ৰায়ে আৰু এক্সিবিশ্যনবিলাকত জইন কৰোঁ তাতো বিক্ৰী হয় আৰু আমাৰ গোটবিলাক যে আছে আত্মসহায়ক গোট আজিকালি চৰকাৰেতো বহুত সুবিধা দিছে তাতে সেইটোৰো মানে আগবঢ়াব আগবাঢ়িছেই বহুত মহিলা তথাপিতো মানে যিমান 100% হ'ব লাগিছিল চৰকাৰে যিটো ভাবিছে সেইটো হোৱা নাই তথাপিতো বহুত আগবাঢ়িছে মানুহ সেইটোৰো মই ভিঅ'ৰ মানে ভিঅ' গোট আছে গোটৰ ওপৰত ভিঅ'ৰ ওপৰত CLF আছে CLFৰ প্ৰেচিডেণ্ট হয় মই তেনেকৈ কামখিনি চলাই আছোঁ আৰু মানে আগবঢ়াব বিচাৰে মানুহখিনিয়ে কেনেকৈ আগবঢ়াব পাৰোঁ আৰু সেইটো চেষ্টা কৰি আছোঁ
1: আৰু বিভিন্ন যে মেলাসমূহ হয় আমাৰ বা প্ৰদৰ্শনীসমূহ হয় তাতো আপোনালোকৰ
0: জইন কৰোঁ হয়
1: থাকে তেনেকৈ বিপণী থাকে আপোনালোকৰ নহয় জানো
0: থাকে হয়
1: অকল তেজপুৰতে নে বেলেগ ঠাইতো যায়
0: বেলেগত মই তেনেকৈ ঠিক যোৱা নাই পঠায় গুৱাহাটী এবাৰ গুৱাহাটী গৈছোঁ বাৰু এই ইৱাৰ্ড ল'ব যাওঁতে এনেই মানে তেনেকৈ যাব নোৱাৰোঁ মোৰ ঘৰ অকলশৰীয়া সেইটো কাৰণে ঘৰ এৰি থৈ যাব নাই পৰা আৰু
1: আৰু এই কামটো আপুনি তেওঁলোকেতো আপোনালোকক কৰি দিয়ে কাম কিন্তু প্ৰশিক্ষণ হিচাপেও কাৰোবাক তেনেকৈ দিয়ে নেকি আপোনালোকে যে কোনোবাই শিকিব বিচাৰিছে
0: দিওঁ হয় মানে প্ৰশিক্ষণ বুলি ঠিক মই একো নলওঁ কোনোবাই আহে বাইদেউ আমাক শিকাই দিয়ক কি লাগে দিম মই কওঁ যে মোক একো দিব নালাগে তোমালোকে খালি শিকা মইহে তোমালোকক দিম কিবা তেনেকুৱা ধৰক
1: এতিয়া মানে আৰু এটা ডাঙৰ এইটো প্ৰশ্ন আচলতে আধুনিকতা আৰু পৰম্পৰা এইটোতো আমাৰ এটা পৰম্পৰা আচলতে আপুনি সেই পুৰণিকলীয়া হয়তো পদ্ধতিটো যদি বনাই থাকে হয়তো আকৰ্ষণটো কমিব আধুনিকতাৰ প্ৰভাৱো পেলাব লাগিব আকৌ পৰম্পৰাটো যাতে নষ্ট নহয় সেইটো চাব লাগিব এতিয়া আপুনি সেই বস্তুটো কেনেকৈ কৰিছে
0: সেইটো সেইদিনা এটা মানে আমাৰ CLFৰে এটা প্ৰশিক্ষণ হৈছিলে তাতে কি হোটেল আছিল সেইখন বাইদেউ এগৰাকীয়ে লগ পালে আপুনি আধুনিক হেৰিতে কৰি আছে নতুন নতুন কৰিব বিচাৰিছে সেইটো ময়ো ভাবোঁ বাৰু কম সময়ত কেনেকৈ বেছি প্ৰডাকশ্যন কৰিব পাৰি সেইটো চেষ্টা কৰিছোঁ এতিয়া ফুল এনেকৈ হাতেৰে বাচি থাকিলে বহুত সময় লাগে এতিয়া দ্ৰব্যয় কৰা জিকাৰত ফুল বচা সেইবিলাক শিকিছোঁ বা আনক কৰিছোঁ তথাপিতো বাইদেউগৰাকীয়ে ক'লে যে নহয় এইটো বোলে আপোনাৰ গামোচা এখনত ধৰক বজাৰত কম দামত পাই যিটো কিনা গামোচাৰ বাহিৰৰ পৰা আহে তেনেকুৱাকে মেচিনেৰী কৰিব লওক মানে মেচিনত বনাই যে সেইটো কৰিবলৈ লওক মই সেইটোৰ আৰু এইটো পাৰ্থক্য আছে সেইটো কম দামত পায় হয় কিন্তু কাপোৰখন সোনকালে নষ্ট হৈ যায়
1: কৈছে
0: সেইটো মানুহে আজিকালি কম দামত কিছুমান মানুহে বিচাৰে কম দামত বেছি বস্তু কিন্তু কিছুমান মানুহ এতিয়াও আছে ভাল বস্তু বিচাৰে দামেই হওক মই সেইটোহে হোৱাটো বিচাৰিছোঁ তাৰমানে মই কম দামত পোৱাটো মানে বেছি উৎপাদন হোৱাটো বিচৰা নাই মানে বস্তুটো ভাল হওক আৰু বেছি প্ৰডাকশ্যন হ'ব লাগে সেইটো হয় বাৰু কম সময়ত তেনেকুৱা আৰু
1: আমি সেই যিটো আমাৰ তাকে ক'লো পৰম্পৰাটো আমি ৰক্ষা কৰিব
0: লাগিব
1: কাৰণ গামোচা গামোচা হৈ থাকিব লাগিব নহয় জানো তাক আমি আধুনিকতাৰ পৰশত আমি বেলেগ কৰি পেলাব নোৱাৰোঁ এতিয়া আমি ভাৰ্মি কম্পষ্টৰ কথাটো অলপ পাতোঁ তাৰমানে সেইটো কাম আমি তাৰ পিছত আৰম্ভ কৰিছে
0: সেইটো হ'ল 16 চনতে আৰম্ভ কৰা মই ভাৰ্মি কম্পষ্ট
1: এতিয়া আমাৰ সহজ সৰল আমাৰ শ্ৰোতাসকলৰ কাৰণে আপুনি অকণমান কৈ দিয়কচোন ভাৰ্মি কম্পষ্ট আচলতে কি
0: হয় ভাৰ্মি কম্পষ্ট সেইটো এটা কেঁচু সাৰ কয় মানে খেতিৰ লগত অসমীয়াত কেঁচু সাৰ কয় খেতিৰ লগত জড়িত থকাই এটা বস্তু আৰু মানে খেতিত দিয়া সেইটো মানে মাটিৰ উৰ্বৰতা শক্তিটো বঢ়ায় কেঁচু সাৰটোৱে এতিয়া আমি বজাৰৰ পৰা অনা শাক পাচলিটো যেনেকে থৈ দিলেই নষ্ট হৈ যায় মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ কাৰণে বেয়া হয় বস্তুটো আৰু খালেও অপকাৰ হয় আজিকালি মানুহৰ ডায়েবেটিছ কিবা কিবি সেই খাদ্যৰ পৰাইতো হৈছে গতিকে সেইখিনি নহ'বৰ কাৰণে মানে ভাৰ্মি কম্পষ্টটো যদি ব্যৱহাৰ কৰে মাটিৰ উৰ্বৰতা শক্তিটো বঢ়ায় লগতে অপকাৰ নাই
1: সেইটো মানে
0: পেলনীয়া বস্তুৰ পৰা ইমান কষ্ট নাই বাৰু বস্তুটোত হয় এটা মানে টেংকি মই পকা টেংকি বনাই লৈছোঁ এনেই এগ্ৰিকালচাৰ পৰা এনেকৈ প্লাষ্টিক টেংকিও দিয়ে বাৰু সেনেকুৱাতে বনাইছিলোঁ আৰম্ভণিতে মই তাৰপিছতহে এতিয়া পকা টেংকি বনাইছোঁ তাতে মানে গোবৰ কলগছ মেটেকা পচা খেৰ আৰু ঘৰৰ শাক পাচলি বাকলি মানে পচাজাতীয় বস্তু চবেই দিব পাৰি আৰু চব মানে চামে চামে দিব লাগে এক চাম গোবৰ দিলে এক চাম কলগছ দিলে কলগছটো কাটি কাটি দিব লাগে আৰু গৰু খোৱা নিচিনাকৈ এনেকৈ তেনেকুৱাকৈ দি মানে পানী

0: ছটিয়াই ছটিয়াই অলপ দিন পচাব লাগে, তাতে কেঁচু দিব লাগে, অলপ দিন 45 দিনমান প্ৰায় পচাব লাগে পানী দি। তাৰপিছতে কেঁচু দিব লাগে, কেঁচু দি গোবৰ কেঁচা গোবৰটো পানীত গুলি মানে তাৰ ওপৰত এটা প্ৰলেপ দি দিব লাগে গেলা বস্তুখিনিৰ ওপৰত, মানে কেঁচুটো ঠাণ্ডা জেগাত থাকি ভাল পায়, তেতিয়া কেঁচুটোৱে মানে খাই খাই তললৈ গৈ থাকে আৰু সাৰটো মানে ফুচফুচীয়া হয়। সেইটো ওপৰে পৰা মানে চালিব লাগে আৰু, চালি পেকেটিং কৰি বিক্ৰী কৰোঁ, কেজি 20 টকাকৈ বিক্ৰী কৰোঁ। এতিয়া
1: মানে
0: চাহপাতৰ দৰে হয়,
1: শুকুৱাব
0: নালাগে, ঠিক তাতে শুকাই যায় আৰু,
1: তাতে শুকাই যায়,
0: তাতে শুকাই যায়। বেছি শুকুৱালে মানে টেম্পাৰেচাৰটো কমি যায়, গতিকে এইটো মানে পেকেট কৰি নিলে মোক চাহপাত বুলিয়ে সোধে, বাইদেউ চাহ বাগিচা আছে নেকি আপোনাৰ, চাহপাত নেকি বুলি।
1: কেজি চিষ্টেমত
0: বিক্ৰী হয়, হয়। এটা টন হিচাপে বিক্ৰী কৰোঁ। এতিয়া ব্ৰহ্মপুত্ৰ
1: নাৰ্চাৰী এটা মানে 1 কেজি ওজনত
0: 20 টকাকৈ বিক্ৰী কৰোঁ মই পেকেটিং কৰিলে, এনেইতো হোলচেল নিলে অলপ কমত দিওঁ আৰু।
1: তেনেকেতো এবাৰতে মানে
0: বহুত ওলাই হয়, টন হিচাপে দিওঁ আৰু আজিকালি ব্ৰহ্মপুত্ৰ নাৰ্চাৰী, কানুন নাৰ্চাৰী তেওঁলোকে লয়।
1: হয় হয়। এই ক্ষেত্ৰত আপুনি কিবা মানে প্ৰত্যাহ্বান বা চেলেঞ্জ পাইছিল নেকি এইটো কাম কৰোঁতে, এইটো এগৰাকী নাৰী হিচাপে?
0: হয় হয়, কোনোবাই মানে বাধা আহিছিলে বাৰু, মানে প্ৰথম বস্তুটো নাজানোতো মই, গাঁৱৰ মানে কেইজনমান ল'ৰাই এইটো সুবিধা পাইছিলে, চৰকাৰৰ পৰা টেংকি বনাই লৈছিলে, তেওঁলোকে কৈছিলে বাইদেউ আপুনি নোৱাৰিব, এইটো কাম টান আছে, মহিলা হৈ পেলাই কেনেকৈ এইটো কাম কৰিব, কষ্ট আছে এইটো কামত। মই ভাবিলোঁ কষ্টনো কি কামত নাই, চাওঁচোন বাৰু মহিলা বুলি নোৱাৰা কথা কি আছে, আজিকালি পুৰুষ মহিলা কোনো পাৰ্থক্য নাই, মন থাকিলেই মানুহে চব কৰিব পাৰে। তেনেকৈ ভাবি মই কামটো আগবাঢ়িলোঁ, ঠিক তেনেকৈ কৰিবও পাৰিছোঁ এতিয়া, আৰু হাজিৰা লগাই কৰাওঁ, পইচা
1: মানুহ তাৰমানে আপোনাৰ
0: লগাওঁ, হয় তাত নিয়োগ কৰোঁ, দুজনমান মানুহ আছে পাৰ্মানেণ্ট মোৰ, মানে কৰে মানে দিনটো হাজিৰাও ধৰক নালাগে, গোবৰটো কঢ়িয়াই দিব লাগে, কলগছটো কাটি দিব লাগে, তেনেকুৱা কিছুমান সেইটোতো অকণ বাধা আহিছে, কিন্তু কলগছটো কলগছজোপা ধৰক কাটি মানে কলগছটো থোক যেতিয়া লাগে কলডালটো কাটি দিব লাগে, সেই কলডাল আকৌ কামত নাহে, কিছুমান মানুহে মোক মাতি আনে বাইদেউ বা নামটো কৈয়ে মাতে আৰু, কলগছটো আমি কাটিব হৈছে তুমি কাটি নিবা কলগছখিনি হাজিৰা লগাই, এনেকুৱা কিছুমান আকৌ এনেকুৱা মানুহ আছে হিংসুক টাইপৰ, ধৰক মই ধৰক পইচা ল'ম কিয় নদী মানি এনেকৈ আৰু নিদিয়ে, মানে কিছুমানে দিব নিবিচাৰে তেনেকুৱা।
1: এতিয়া মানে এটা টেংকিতে আপোনালোকে কৰে, যদি আপুনি ধৰক
0: কেইবাটাও
1: টেংকি যদি অক্ষিপিত আছে তাৰমানে তেনেকে সময় সময়ে তেনেকে
0: লাগিবই কেইবাটাও, মানে এইটোৰ পৰা অলপ মানে ওপৰৰ পৰা শুকাই একেবাৰতে এটা টেংকি খালী কৰি দিব নোৱাৰি,
1: এইটো
0: পৰা চালি হয় এইটো পৰা চালি সিটোত দি দিওঁ, সেইটো আকৌ মানে নষ্ট একো নহয়, চলাখিনিও আকৌ পানী দিলে সেইখিনিও পচি আকৌ সাৰেই হৈ যায় তেনেকুৱা। আৰু কেঁচুটো প্ৰথম মোক ছেৰিকালচাৰৰ ছাৰজনে নগাঁৱৰ পৰা আনি দিছিলে, এতিয়া কেঁচু বিক্ৰী কৰিব পৰা মোৰ পৰাই নিয়ে এতিয়া, মানে যিমানে বনায় এতিয়া এগ্ৰিকালচাৰটো তেনেকে চাওঁতে মোৰ নাম্বাৰে দিয়ে প্ৰায়ে, মানে এই বস্তুটো শিকিবৰ কাৰণে মোৰ ওচৰতে যায়, প্ৰশিক্ষণ বুলি ঠিক নহয়, কোনোবাই মাতিলে ক'ৰবাত যাওঁ, তথাপি মই ঘৰতে আহি শিকিয়ে যাব কম, পিছে একো প্ৰশিক্ষণৰ দৰকাৰ নাই, ময়ো এনেকৈ শিকি আহিছিলোঁ পুঠিমাৰিত, গতিকে এনেকৈ এনেকৈ কৈ দিওঁ আৰু কৰিব পাৰি, ইমান একো টান কাম নহয়।
1: এনেই যদি আৰ্থিক আপোনাৰ সহায়, যিটো আৰ্থিক মানে সহযোগ এই ক্ষেত্ৰত কামটো কৰোঁতে, বা কিবা লোন লৈছিল নেকি, বা কেনেধৰণে কৰিছিলে আপুনি?
0: আৰম্ভণি এটাতো মই নিজেই কৰিছোঁ বাৰু, ছেৰিকালচাৰৰ পৰা পইচা কেইটামান পাইছিলোঁ বাৰু দেই, ভাৰ্মি কম্পোজৰ 18,000 টকা দিছিল নেকি প্ৰথম ছেৰিকালচাৰৰ পৰা আহিছিল এইটো স্কিম। তাৰপিছত মই যেতিয়া RCT ট্ৰেইনিং ললোঁ, তাৰপিছতে PMEGP RC হেৰি পৰা DIC পৰা দিলে লোন 35% ছাবচিডি, সেই লোনটো লৈ আগবাঢ়িলোঁ, অলপ মানে টেংকি চেংকি পকাকৈ বনালোঁ আৰু। তাৰপিছত আকৌ এগ্ৰিকালচাৰৰ পৰা এটা লোন দিলে কাম কৰি থকাৰ কাৰণে, 50% ছাবচিডি, সেইটো কি লোন আছিল পাহৰিছোঁ বাৰু, 50% ছাবচিডি তেনেকুৱা। গতিকে এতিয়া পিঠা পনাও বনাওঁ এনেকুৱা, মই গোটৰ এতিয়া নাৰলমৰ ইয়াতে কাম কৰিব পৰা, সেইটো PMFMEও লোন লৈ আছে এতিয়া বৰ্তমান মই।
1: এতিয়া মানে আজিৰ তাৰিখত আপুনি স্বাৱলম্বী হিচাপে অত্যন্ত গৌৰৱান্বিত আৰু মানে সুখী বুলিও ক'ব পাৰোঁ, নহয় জানো? এটা সময় আহিছিল নেকি যে কামখিনি কৰি থাকোঁতে ধৰক মানে উত্থান পতন থাকেই, নহয় জানো, গতিকে এনেকুৱা লাগিছিল নেকি যে কামটো এৰি দি নকৰোঁ আৰু, তেনেকুৱা ভাৱ এটা আহিছিল নেকি?
0: তেনেকুৱা অহা নাই, কিন্তু অকণমান ডাউন দিছিলে মানুহে, মই প্ৰথম যেতিয়া কেঁচুসাৰটো বনাওঁ, মানুহেতো নাজানে কেঁচুসাৰ কিনো বস্তু বজাৰ কাৰণে, মই অকণ অসুবিধা পাইছিলোঁ, অফিচে অফিচে মানে লৈ ফুৰোঁ মই, মানে টাউন আহিলেই মই এতিয়াও মানে চাওঁতে তাকে কয় আৰু, মানে এনেই নাযাওঁ ক'তো, ক'ৰবাত গ'লেই মানে লৈ যাওঁ, বেগত
1: থাকেই
0: গামোচা কেইখনমান হ'লেও থাকে, ৰুমাল বা কেঁচুসাৰ কেইপেকেটমান, ছাৰ ইয়াৰ কেঁচুসাৰ এনেকৈ বনাইছোঁ ল'ব নেকি এনেকুৱা। তেতিয়া গাঁৱৰ মানুহে আলোচনা কৰিছিলে, আই আকৌ কেঁচুসাৰ বনাইছে এইবাৰ, তাৰপাছত চাওঁতে মানে এখন বেনাৰ মাৰি দিব গ'লে আৰু, কেঁচুসাৰ পোৱা যায় এনেকে, তেনেকুৱাকে হাঁহিছিলে মানুহে। তেতিয়া ছাৰহঁতক কওঁতে মানে ছাৰহঁতে কৈছিল যে আপুনি কাম কৰি আগবাঢ়ি যাওক, সেয়া মানুহে পিছত আপোনাক ওচৰলে যাব নিজেই, ঠিক তেনেকুৱা, কোনে কি কয় মানে পিছলে ঘূৰি চাব নালাগে, আগবাঢ়ি গৈ যাব লাগে,
1: নিজৰ মানে মনোবল অটুট ৰাখিব লাগে,
0: ৰাখিব লাগে। হয়,
1: এতিয়া অলপতে কৈছিলে আপুনি মানে আপুনি এটা সন্মান লাভ কৰিছে,
0: হয়
1: কোনো চৰকাৰী আঁচনি বা সংগঠনৰ পৰা, তেনেকুৱা আপুনি কোনে দিছিলে এইটো আপোনাক, মানে যিটো
0: মানে হেণ্ডলুমৰ পৰা এটা দিছিলে আৰু ছেৰিকালচাৰৰ পৰা এটা দিছিলে,
1: তাৰমানে আপুনি এনেধৰণে যে কৰিছে এগৰাকী মহিলা
0: হৈ
1: সেইটোকে স্বীকৃতি।

0: অকুপেন হয় জানো,
1: হয় কেভিকেৰ পৰা লৈছে বাৰু এটা।
0: এতিয়া আপোনাৰ এনেধৰণৰ কামবিলাক যিবিলাক আমাৰ আগ্ৰহী ধৰক বহুতো মহিলা আছে বা যুৱতী আছে, তেওঁলোকৰ প্ৰতি আপুনি কি মানে আহ্বান জনাব, তেওঁলোকে কেনেধৰণেৰে যদি কৰিব বিচাৰে তেওঁলোকে নিজাববীয়াকৈ?
1: হয়, তেনেকৈ মই বহুতকে পৰামৰ্শ দিওঁ। এতিয়া মানে বিধায়ক ছাৰ যেতিয়া বৃন্দাবন গোস্বামী ছাৰ আছিলে, তেওঁৰ ওচৰলৈ মানুহ গ'লেও মানে তেওঁ মোৰ ওচৰলৈ পঠায়, লক্ষ্মী বাইদেউ ওচৰলৈ যাওক, লক্ষ্মী বাইদেউ পৰামৰ্শ মতে কাম কৰক এনেকুৱা। তথাপিতো মই মানে ইমান পৰামৰ্শ দিব পাৰিছোঁ যে সেইটো কথা নহয়, তথাপি যিখিনি পাৰোঁ, চবেইতো চব কামৰ নহয়, এতিয়া কিছুমান যায় তাঁত বব নাজানো, তুমি কি জানা, সেইটোতে

0: সময় খৰচ কৰিব নালাগে, সময়ৰ কাম সময়ত কৰিব লাগে। মানে মেইন বস্তু সময়, সময়টো অবাবত খৰচ নকৰিলে মানে সব মেইনটেইন কৰিব পাৰি।
1: হয় হয়। এতিয়া আপোনাৰ আৰু কিবা তেনেকুৱা পৰিকল্পনা বা সপোন আছে নেকি? আৰু এই দুটা কামটো আপুনি কৰি আছে, হজতত শিল্প বা কেঁচুসাৰৰ যিটো, আৰু কিবা আপোনাৰ কৰাৰ মন আছে?
0: তেনেকুৱা নাই, এতিয়া ল'ৰা ছোৱালীকেইটাও মই ঠিক ভবামতেই ভাল মানে মানুহ কৰিলোঁ। মানে
1: ল'ৰা ছোৱালী দুটা,
0: তিনিটা হয়, ল'ৰা দুটা, ছোৱালী এজনী। ডাঙৰ ল'ৰাক মই পলিটেকনিক পঢ়ালোঁ, ইঞ্জিনিয়াৰিং কৰি আছে, সি জুনিয়ৰ ইঞ্জিনিয়াৰ হয়। আৰু সৰুটোৱেও ডিগ্ৰী কমপ্লিট কৰি ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিং কোৰ্চ এটা কৰিলে। এতিয়া বাৰু সেইটো বিভাগত চাকৰি নাপাওঁ, বেংকত কৰি আছে প্ৰাইভেটকে। আৰু ছোৱালীজনী হাই ছেকেণ্ডেৰী পাছ কৰি ফিজিকেল এডুকেশ্যন পঢ়িব গ'ল, মধ্য প্ৰদেশত আছে এতিয়া, গোৱালিয়ৰ। গতিকে সেই ল'ৰা ছোৱালীকেইটা মানে ভাল কৰাটোৱে মোৰ কল্পনা, সেইমতে কৰিছোঁ। আৰু এতিয়া এনেকুৱা এটা কল্পনা মোৰ মনৰ ভাৱ, মানে মানুহটো এদিন মৰিবই, জন্ম হৈছোঁ যেতিয়া মৰিব লাগিবই। গতিকে মানে জীয়াই থকা দিনকেইটাই এনেকুৱা এটা কাম যাতে কৰি যাব পাৰোঁ, মই পিছলৈও যাতে মোৰ নামটো থাকে, তেনেকুৱা এটা মনৰ ভাৱ আৰু। ভগৱানে কি কৰে নাজানো,
1: কেনেকুৱা ধৰণৰ ক'ব পাৰি নেকি ধৰক,
0: তেনেকুৱা এতিয়া হস্ততাঁত বস্ত্ৰ শিল্পটোৱে ধৰক, যদি বা ভাৰ্মিকম বস্তু মই কৰি থকা কামখিনি এতিয়া মানুহক শিকাইছোঁ বা কৰিছে, সেইটো মানে অলপ যদি ডাঙৰকৈ থৈ যাব পাৰোঁ, ৰাজহুৱা মোৰ নিজৰ মাটিকে অকণমান যদি তেনেকুৱা ৰাজহুৱাকৈ এটা ঘৰ মহিলা সমিতিও চলাই আছোঁ মই, হেণ্ডলুম হস্ত মানে হেৰিৰ আৰু মহিলা সমিতি ছচাইটি যিবিলাক, সেইটো চলাই আছোঁ মই, হস্ততাঁত বস্ত্ৰশিল্প বুলি এটা হেৰি আছে হেণ্ডলুমৰ, তেনেকুৱা সমিতিবিলাক চলাই আছোঁ। সেই সমিতিৰ নামত যদি কিবা এটা কৰি থৈ যাব পাৰোঁ মোৰ মানে মৰা পিছতো যাতে নামটো থাকে, এনেকুৱা এটা মনৰ ভাৱ আৰু মোৰ। কিমান দূৰ আগবাঢ়িব পাৰোঁ নাজানো আৰু, ভগৱানে যদি কৰায় তেনেকুৱা আৰু। মানে সেইটো মই মহিলা সমিতিৰ পৰা শিকিছোঁ আচলতে, মহিলা সমিতিটো এটা মই প্ৰশিক্ষণ লৈছিলোঁ, তেতিয়া মানে তাতে গৈ দেখোঁ আৰু সেই মীনা বাইদেউহঁতৰ, ধৰক মীনা আগৰৱালা বাইদেউ মানে প্ৰতিমূৰ্তি আছে, তেখেতসকলে ভাল কাম কৰাৰ কাৰণেইতো তেনেকুৱা আছে ন বাৰু। তেনেকুৱা আমি ইমান বাৰু মহান হ'ব নোৱাৰোঁ, তথাপিতো ভাবোঁ আৰু তাৰমানে।
1: নাই নাই, সেইটোৱে মনত, সেইটোৱে আচলতে আপুনি ভালেই চিন্তা কৰিছে। আৰু তেনেধৰণেৰে মানুহ আগবাঢ়িলে কামবোৰ আৰু মানে আমাৰ পৰিসৰটো বাঢ়ি যাব কামৰ আচলতে। ইতিমধ্যে আপোনাৰ কথা জানে বাবেই হয়তো বেলেগ এজনে আপোনাৰ কথা মোক কৈছে, গতিকে পৰিচিত আপুনি এইটো কামৰ জৰিয়তে। আৰু আপুনি খুব ভাল কাম এটাই আপুনি জীয়াই ৰাখিছে আচলতে, আমাৰ যিটো পৰম্পৰা নহয় জানো, আমাৰ যিটো পুৰণিকলীয়া আমাৰ পৰম্পৰা, সেইটো আপুনি জীয়াই ৰাখি তাৰ জৰিয়তে আপুনি উপাৰ্জনো কৰিছে, লগতে আমাৰ
0: আৰু বেচেৰিয়া নামটো আমাৰ, মোৰ ঘৰ বেচেৰিয়াত যে, বেচেৰিয়া নামটো মানে হৈছিল বেষ্ট এৰিয়া, মানে তাত বোলে ভাল মানে এৰি উৎপাদন হৈছিলে, সেইকাৰণে বেষ্ট এৰিয়া কৈছিলে আগৰ, বেষ্ট এৰিয়া পাই বেচেৰিয়া হৈছে। গতিকে সেই নামটোৰ লগত জড়িত ৰাখিও মানে সেই বস্তুটো মই জীয়াই ৰাখিব বিচাৰিছো ছেৰিকালচাৰৰ জৰিয়তে।
1: এৰি পোৱাৰ কথা আপুনি কৈছিলে,
0: এতিয়া মই পিন্ধি অহা কাপোৰযোৰ এৰিৰে, মই নিজে সূতা কাটি বোৱা কাপোৰ। এতিয়া এৱাৰ্ড মই যিমান ল'ব যাওঁ চব পাটৰ চাদৰ তেনেকৈ মানে নিজে বনাই লৈছোঁ, নুনিকলো পুহি সূতা কাটি বোৱা চাদৰ পাটৰ। গতিকে ছোৱালীজনীয়ে মোৰ কয় তুমি কিয় এখন এনেকুৱা বোৱা কাপোৰে পিন্ধি যোৱা ক'ৰবাত মাতিলে, মই কৈছোঁ নহয় এইটো মোৰ গৌৰৱেই বেলেগ, ক'ব পাৰোঁ নিজে সূতা কাটি মানে পলু পুহি সূতা কাটি বোৱা কাপোৰ মানে কাপোৰ আৰু।
1: সেই কথাটোৱে মই সুধিব পাইছিলোঁ প্ৰশ্নটোত, যে মানে এই জাতটোত আপোনাৰ সফলতা আৰু আটাইতকৈ গৌৰৱৰ বিষয়ে কি তাৰমানে, আপুনি সেইটো পিন্ধি
0: গৌৰৱবোধ কৰে হয়।
1: আৰু এৰি পলুৰ যিটো আপুনি সূতা মানে নিজে তৈয়াৰ কৰি তেনেধৰণৰে
0: কাপোৰ বনাই,
1: সেই কাপোৰৰ চাহিদা কেনেকুৱা?
0: চাহিদা সেইটোতো বহুত দাম, মানে এতিয়া মই বহুতে বিচাৰে, বিক্ৰীও কৰিছো বাৰু আগতে,
1: আৰু এই কামখিনি কৰি থাকোঁ। আপুনি কৈছিলে যে ছোৱালী দুবছৰ থাকোঁতে দেউতাক ঢুকাইছে তাৰ মাজতে, তেতিয়া আপুনি তাৰ পিছতে এইটো কাম আৰম্ভ কৰিছে নহয় জানো? তেনেধৰণৰে
0: মানে ঘৰখন আগতে মানে মই ঘৰখন চলাবৰ কাৰণে মানে যিখিনি প্ৰয়োজন আৰু, সৰু ল'ৰা ছোৱালীক ডাঙৰ কৰিম কেনেকে খাব, মানে ঘৰখন চলিবৰ কাৰণে একচুৱেলি যিমানটো উৎপাদন প্ৰয়োজন হয় সেইটোহে মই উৎপাদন কৰিবলৈ চেষ্টা কৰিছিলোঁ বা কৰি আছিলোঁ প্ৰথম পৰ্যায়ত। তাৰপিছত যেতিয়া আৰ চি টি ট্ৰেইনিংটো ললোঁ, মোৰ মনত এনেকুৱা ভাৱ হ'ল নিজে চলিবৰ কাৰণেই মানে কাম কৰিলে নহ'ব, মোৰ নামটো উজ্জ্বল হ'ব লাগিব।
1: সেই সময়খিনি মিলোৱাটো আপোনাৰ কাৰণে অলপ কঠিন হৈছিল চাগে, কাৰণ ল'ৰা ছোৱালীক সময় দিব লাগে, সেইটো কামো কৰিব লাগে। ঠিক আছে বাইদেউ, আপুনি এনেধৰণেৰে কামবোৰ কৰি যাওক, আৰু আমাৰ অসমীয়া যিটো পৰম্পৰা সেইটোক আপুনি জীয়াই ৰাখি এনেধৰণে আৰু আপোনাৰ এই ব্যৱসায় বুলিয়ে কৈছে আচলতে, ব্যৱসায় সেইটোকে আপুনি আৰু সম্প্ৰসাৰণ কৰক, আৰু অধিক মানুহ আপোনাৰ অধীনত কাম কৰক। আপুনি খুব ব্যস্ততাৰ মাজতে সেই সময়খিনি আমাৰ আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: হয় নমস্কাৰ ছাৰ, ধন্যবাদ আপোনালৈও থাকিল, আৰু এইদৰে মোক মানে অভাগিনী বুলিয়েই ক'ব পাৰি আৰু মই, অতি অকলশৰীয়া, গতিকে এনেকৈ মাতি আনি মোক এইকণ সুবিধা দিয়াৰ বাবে আকাশবাণী কেন্দ্ৰলৈ অশেষ ধন্যবাদ থাকিল, নমস্কাৰ।
1: অকলশৰীয়াটো বাৰু নহয় বাৰু, আপোনাৰ যিটো মনোবল আছে, আপোনাৰ যিটো মানে কৰ্মোদ্যম, সেইটোৱে আপোনাৰ আচলতে লগৰি নহয় জানো। ইমান পৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত তেজপুৰৰ এগৰাকী উদ্যোগী নাৰী লক্ষীমা দেৱী বৰাৰ সৈতে হোৱা

শ্ৰোতাসকল ইমান পৰে লক্ষ্মী ৰহাং, মমতা বৰঠাকুৰ আৰু পুলক বেনাৰ্জীৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ কণ্টেক্ট পিছতে 8:45 গুৱাহাটীৰ কেন্দ্ৰযোগে, ক্ষমা কৰিব, 8:45 দিল্লী কেন্দ্ৰযোগে সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 নিউজ 8 প্ৰচাৰ হ'ব। আমাৰ তেজপুৰ কেন্দ্ৰই এই বাতৰি ৰিলে কৰি শুনাব।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ গজলৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী জগজিৎ সিং। শিল্পীগৰাকীৰ কণ্ঠত পোনতেই শুনক এই গীতটি।

0: শ্রোতাসকলে গজল অনুষ্ঠান শুনি আছে
1: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আজিৰ শিল্পী
0: জগজিৎ সিং। শিল্পীগৰাকীৰ কণ্ঠত পুনৰ শুনাবলৈ লৈছোঁ আন এটি গজল।

শ্ৰোতাসকলে ইমান পৰে জগজিৎ সিঙৰ কণ্ঠৰ গজলকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। গীতৰ অনুষ্ঠানৰ আজিৰ শিল্পী আশা ভোছলে। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ ৰাগিনী বোলছবিৰ এই গীতটি আশা ভোছলেৰ কণ্ঠত।

শ্রোতাসকলে ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30:20। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশন অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ সোমবাৰে বিয়লি 5:23। আজিৰ অধিৱেশনৰ কণ্ট্ৰল ৰুমৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু মৃগাংক শৰ্মা। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো। পৰিবহণত নয়ন দৈমাৰী। প্ৰসাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথে আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি। জয় হিন্দ।